আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 30 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 15 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

ফ্ৰেংকলিনে কৈছিল, তুমি জীৱনক ভাল পোৱানে? যদি পোৱা, সময় নষ্ট নকৰিবা, কাৰণ সময়ৰ ধাতুৰেই জীৱন নিৰ্মিত। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
1: পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল, সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ্গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে, সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলোতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত

0: পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, তুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াসীৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শ্বেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শ্বেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে। এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লিখনিৰ পৰা লোৱা হ'ল।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত ডি ভি পুলস্কৰৰ, পুনৰ কৈছোঁ, পণ্ডিত ডি ভি পালুস্কৰৰ কণ্ঠ সংগীত ৰাগ তোড়ী।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানত পুনৰ কৈছোঁ, প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি চকু নাক কাণৰ ৰোগৰ বিশেষজ্ঞ অক্ৰিবা আহমেদ, তেখেতৰ সৈতে কথা পাতিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি পুৱা 9:20 নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:25 গঞা মহিলাৰ

অনুষ্ঠানত নলবাৰীৰ খৈৰাপাৰা চুপাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰযোজনা উৎপল বৰাৰ। 1:50 কংকনা দাসৰ কণ্ঠৰ লোকগীত। দিনৰ 12:30 আইদেউৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত নেত্ৰদান মহানদান এই বিষয়ে ডক্টৰ গীতুমণি শৰ্মাৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা আগবঢ়াব শশাংকদীপ হালৈ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী মিতালী দে, লোকনাথ গোস্বামী, তৰালী শৰ্মা, দ্বিজেন্দ্ৰ কোঁৱৰ আৰু তৰুণ দাস। 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে পিংকু চৌধুৰীৰ সৈতে স্নেহা পাঠকৰ কথোপকথন প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:10 আৰু 7:45 উমেশ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। 1:20 ঠগেশ্বৰী বৰদলৈ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত উৎপল বৰাৰ মেণ্ডলিন বাদন। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি ৰূপক বান্দৰ আৰু শিয়ালৰ দ্বিতীয় খণ্ড, অনাতাৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ। 6:10 কৃষি জগত অনুষ্ঠানত খেতি বচাও অভিযান শীৰ্ষক আলোচনাত ভাগ ল'ব ৰিজওয়ান হেলিম আৰু ডক্টৰ গৌতমী কটকীয়ে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত হৰেন্দ্ৰ নাথ কোঁৱৰৰ কণ্ঠৰ তিৱা গীত। 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ ত্ৰয়োদশ খণ্ড, মূল উপন্যাস মামণি ৰস্যম গোস্বামীৰ, অনাতাৰ অভিযোজনা ব্ৰজেন বৰাৰ। 8:30 আধুনিক গীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 9:00 চিত্ৰগীত। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নৱকান্ত বৰুৱাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
4: ট্ৰান্সজেনিক উদ্ভিদ কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বিজ্ঞানীসকলে জানিছিল যে এগ্ৰ' বেক্টেৰিয়াম টিউমিফেচিয়েন্স নামৰ এবিধ বেক্টেৰিয়া প্ৰজাতিয়ে বিভিন্ন দ্বি বীজপত্ৰী উদ্ভিদৰ দেহত আঘাতপ্ৰাপ্ত অংশটি সংক্ৰমণ কৰি টেমুনাৰ দৰে এটা গঠনৰ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া সচৰাচৰ মাটিত থাকে, কিন্তু সুযোগ পালেই উদ্ভিদ দেহৰ কটা অংশৰ সংস্পৰ্শলৈ আহিলে ই সংক্ৰমণ কৰে। বহু বিজ্ঞানীৰ দশকজোৰা গৱেষণাৰ পৰা জনা গ'ল যে এগ্ৰ' বেক্টেৰিয়ামৰ কোষ প্ৰৰহত একোটা প্লাজমিড থাকে আৰু টেমুনা উদ্ৰেককাৰী জিন এই প্লাজমিডতে থাকে, যাৰ বাবে ইয়াক টেমুনা উদ্ৰেককাৰী প্লাজমিড বা চমুকৈ টি প্লাজমিড বোলা হয়। অধিক গৱেষণাৰ পৰা জনা গ'ল যে এই চক্ৰাকাৰ প্লাজমিডত টি ডি এন এ নামৰ এডোখৰ বিশেষ ডি এন এ খণ্ড থাকে। 1977 ডক্টৰ চিল্টন আৰু তেওঁৰ সহযোগীসকলে আৱিষ্কাৰ কৰে যে সংক্ৰমণৰ ফলত এগ্ৰ' বেক্টেৰিয়ামে দেহকোষত প্ৰৱেশ কৰি প্লাজমিডৰ টি ডি এন এ নামৰ অংশটো উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোমৰ সৈতে সংলগ্ন কৰি দিয়ে। অৰ্থাৎ উক্ত বেক্টেৰিয়াৰ জিন প্ৰাকৃতিকভাৱে উদ্ভিদৰ দেহকোষত তথা দেহলৈ স্থানান্তৰিত হয়। ইয়াৰে ভিত্তিত এটা ধাৰণাৰ জন্ম হ'ল, যদি টি প্লাজমিডৰ টি ডি এন এ খণ্ড নিয়ন্ত্ৰিতভাৱে কাটি

0: আঁতৰাই তাৰ ঠাইত বাঞ্ছিত বহিৰাগত জিন সংলগ্ন কৰি দিয়া হয়, তেন্তে প্ৰাকৃতিক সংক্ৰমণৰ জৰিয়তে আৰু টি প্লাজমিডৰ সহায়ত বহিৰাগত জিন উদ্ভিদৰ দেহকোষৰ ক্ৰমোজমৰ সৈতে সংলগ্ন কৰিব পৰা যাব। এনে দেহকোষ চিনাক্ত কৰি উপযুক্তভাৱে কৰ্ষণ কৰিলে কলাকৰ্ষণৰ জৰিয়তে এনে কোষৰ পৰা পূৰ্ণাংগ উদ্ভিদ পোৱা যাব, য'ত এক বহিৰাগত জিন থাকিব। এই হ'ল ট্ৰেন্সজেনিক উদ্ভিদ। বহু প্ৰচেষ্টাৰ অন্তত 1983 চনত সেই প্ৰক্ৰিয়াৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডনাল্ড হেলিনস্কি আৰু তেওঁৰ সহযোগীসকলে বেক্টেৰিয়াৰ লুচিফেৰিন জিন ধপাত গছত সংস্থাপন কৰি বিশ্বক চমকৃত কৰি তুলিলে আৰু এই কথা প্ৰমাণিত কৰিলে যে জিন প্ৰযুক্তিবিদসকল অসাধাৰণ শক্তিৰ অধিকাৰী হৈ পৰিছে। ধপাত গছৰ পৰা ৰাতিৰ আন্ধাৰত জোনাকি পৰুৱাৰ দৰে পোহৰ নিৰ্গত হোৱা পৰিঘটনাই মানুহক কৌতূহলী কৰিব পাৰে, আমোদ দিব পাৰে, কিন্তু বাণিজ্যিক লাভ নহয়। বাণিজ্যিক লাভৰ সম্ভাৱনা থকা প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ ধপাত গছ উদ্ভাৱন কৰে 1987 চনত বেলজিয়ামৰ মাৰ্ক ভিক আৰু তেওঁৰ সহযোগীসকলে। বেচিলাছ থুৰিনজিয়েনছিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা BT2 নামৰ জিন ধপাত গছত সংস্থাপন কৰি তেওঁলোকে দেখুৱালে যে এই ট্ৰেন্সজেনিক ধপাত গছ পতংগ প্ৰতিৰোধী হৈ পৰে, কিয়নো BT2 জিনে সংশ্লেষণ কৰা প্ৰটিনবিধ পোক পতংগৰ বাবে বিষাক্ত, কিন্তু মানুহৰ বাবে নহয়। কিন্তু এগ্ৰ' বেক্টেৰিয়াম বেক্টেৰিয়াই কেৱল দ্বিবীজপত্ৰী উদ্ভিদকহে সংক্ৰমণ কৰে। তেন্তে একবীজপত্ৰী উদ্ভিদ যেনে ধান, গোমধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰাৰ উপায় ক'ত? ইয়াৰ বাবে বিজ্ঞানীসকলে উদ্ভাৱন কৰে জিন বন্দুক বা বায়লিষ্টিক ডিভাইচ, বৈদ্যুতিক ছিদ্ৰকৰণ পদ্ধতি ইত্যাদি। জিন বন্দুক বা জিন গানত বন্দুকত গুলি ভৰাই লক্ষ্যত আঘাত কৰাৰ দৰে সংশ্লিষ্ট জিনবাহী প্লাজমিড সোণ বা টাংষ্টেন ধাতুৰ আণুবীক্ষণিক কণিকাৰ সৈতে সংযুক্ত কৰি উচ্চ চাপযুক্ত হিলিয়াম গেছৰ জৰিয়তে সেয়া কৰ্ষিত কলালৈ নিক্ষেপ কৰা হয়। পাছত যিবোৰ কোষত বহিৰাগত জিন সংস্থাপিত হয় সেইবোৰ চিনাক্ত কৰি কলাকৰ্ষণৰ জৰিয়তে ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতিয়ে দৰাচলতে কিদৰে কাম কৰে সেইটো খুব ভালদৰে জনা নাযায় যদিও ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ বাবে এয়া এক ফলপ্ৰসূ ব্যৱস্থা বুলি প্ৰমাণিত হৈছে। 1992 চনত আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক ইন্দ্ৰ ভাছিলে জিন বন্দুকেৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক ঘেঁহুৰ সঁচ সৃষ্টি কৰে। 1983 চনত প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ 10 বছৰৰ ভিতৰতে প্ৰায় সকলো গুৰুত্বপূৰ্ণ শস্য প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। 1994 চনলৈকে বিশ্বত প্ৰায় 60ৰো অধিক প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰা হৈছে। প্ৰযুক্তিৰ ইমানেই উত্তৰণ হৈছে যে 2000 চনত ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো এক গতানুগতিক ব্যৱস্থাত পৰিণত হয়। এতিয়া এনে প্ৰজাতিৰ সংখ্যা গুৰুত্বপূৰ্ণ নহয়, কিয়নো জিন প্ৰযুক্তিবিদসকলে প্ৰয়োজন অনুসৰি যিকোনো প্ৰজাতিৰ ট্ৰেন্সজেনিক সৃষ্টি কৰি ল'বলৈ সক্ষম হৈছে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভ'কেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in।

0: আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6 জিলাৰ 37,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনা গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। একে সময়তে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। ই ব্ৰিটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিয়ে ব্ৰিটেইনৰ বজাৰত 99% শুল্ক ক্ষেত্ৰত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা লাভ কৰিলে। এই চুক্তিয়ে উভয় দেশৰ কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ভাৰতৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালাই বাণিজ্য চুক্তিক ভাৰতৰ

0: বাণিজ্য যাত্ৰাৰ মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ই দুখন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত ভৱিষ্যতমুখী অৰ্থনৈতিক সহযোগিতাৰ সূচনা কৰিলে। তেওঁ কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে। চুক্তিখনক ভাৰতৰ সৰ্বাত্মক চুক্তিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি সচিবগৰাকীয়ে ইয়াৰ ফলত বাণিজ্যিক চুক্তি আৰু শুল্কৰ সৈতে জড়িত বিভিন্ন বাধা হ্ৰাস পাব বুলি প্ৰকাশ কৰে। ইপিনে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে সততে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিত আলোকপাত কৰি তেওঁ কয় যে এই ব্যৱস্থাই ভাৰতীয় পেছাদাৰী আৰু তেওঁলোকৰ নিয়োগকৰ্তাসকলক উপকৃত কৰিব আৰু ব্ৰিটেইনত অস্থায়ী নিযুক্তিত থকা যোগ্য শ্ৰমিকসকলক নিৰ্দিষ্ট সময়ৰ বাবে সামাজিক সুৰক্ষাৰ বৰঙণি প্ৰদানৰ পৰা ৰেহাই দিব। তেওঁ কয়
1: I will just touch upon the double contribution convention agreement on social security which is also a game changer for our services sector and skilled workforce and their employers contribute around 25% of salary to UK's national insurance system their contribution is like a tax of 25% as employees are unable to draw benefits these are like sunk costs DCC will ensures that worker will not need to pay double contribution towards their social security they will benefit over 75,000 indian workers and over 900 employers by exempting indian professionals and their employers from these contributions in uk who stay up to 5 years
0: সংহত সুস্থিৰ প্ৰতিযোগিতামূলক অৰ্থনীতিৰ দিশত এই দুয়োখন চুক্তিৰ ৰূপায়ণ ভাৰতৰ বাবে এক বৃহৎ গোলকীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। ভাৰত ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলো গৈছে আৰু এই দলটোৱে বাণিজ্য বিনিয়োগ প্ৰযুক্তি উদ্ভাৱন আৰু বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। শ্ৰীগোৱেলে বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা কৃষি অৰ্থনীতি আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডেভিড ক্লেৰিনভেলক সাক্ষাৎ কৰি ভাৰত বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ ৰূপান্তৰমুখী সম্ভাৱনা সন্দৰ্ভত মত বিনিময় কৰে আৰু ব্যৱসায়িক উন্নয়ন তথা দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীগোৱেলে লগতে জলবায়ু শূন্য কাৰ্বন নিৰ্গমন আৰু স্বচ্ছ বিকাশ দপ্তৰৰ ইউৰোপীয় কমিশ্যনাৰ অপকে হোকষ্ট্ৰাক সাক্ষাৎ কৰি জলবায়ু সম্পৰ্কীয় কাৰ্যসূচী বহনক্ষম ঔদ্যোগিক বিকাশ আৰু স্বচ্ছ উন্নয়নৰ ক্ষেত্ৰত ভাৰত ইউৰোপীয় সহযোগিতাৰ দিশসমূহ সন্দৰ্ভত মত বিনিময় কৰে। দুয়োগৰাকী নেতাই নবীকৰণযোগ্য শক্তি সেউজ হাইড্ৰজেন স্বচ্ছ প্ৰযুক্তি উদ্ভাৱন বিনিয়োগ আৰু স্থিতিস্থাপক মূল্য শৃংখলাৰ দ্বাৰা শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে ইউৰোপৰ কৃষি আৰু খাদ্য কমিশ্যনাৰ ক্ৰিষ্টফে হানচেনক ব্ৰাছেলছত সাক্ষাৎ কৰে। তেওঁলোকে কৃষি আৰু খাদ্য মূল্য শৃংখলা খাদ্য সুৰক্ষা বৃদ্ধি কৃষকক সমৰ্থনৰ জৰিয়তে বহনক্ষম বিকাশ আৰু ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ সফল সমাপ্তিৰ বাবে কৃষি সম্পৰ্কীয় অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ আগেয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে বেলজিয়ামৰ ৰাজহুৱা পৰিক্ৰমা সঞ্চালক ব্ৰুনো লেটে আৰু পৰিচালন সঞ্চালক থমাছ কলিনেটক সাক্ষাৎ কৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহ চক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ ধেমাজি যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটৰ ঈদগাহ ময়দানত কালি ইউনিফৰ্ম পৰিহিত শতাধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক আৰু অভিভাৱকৰ সৈতে সমবেত হৈ দখলীকৃত ভূখণ্ডত পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনাক গৰিহণা দিয়ে। বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে শান্তিৰ প্ৰতীক হিচাপে বগা পতাকা উৰুৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমাক প্ৰচাৰ দিয়ক বুলি লিখা বেনাৰ লৈ পাকিস্তানী সেনাৰ বিৰুদ্ধে শ্লোগান দিয়ে। পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰত অব্যাহত

থকা এই প্ৰতিবাদী কাৰ্যকলাপসমূহ অঞ্চলটোত ইছলামাবাদৰ দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণৰ বিৰুদ্ধে প্ৰত্যাহ্বানস্বৰূপে দেখা দিছে। উল্লেখযোগ্য যে অঞ্চলটোত পাকিস্তানী সেনাই চলোৱা নৃশংস অভিযানত বহু সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক গুৰুতৰভাৱে আহত হৈছে। সমগ্ৰ অঞ্চলটোত কঠোৰ অৱৰোধ আৰু সান্ধ্য আইন জাৰি কৰাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ আছে। ইপিনে ইউনাইটেড কাশ্মীৰ পিপলছ নেচনেল পাৰ্টীয়ে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা, সাংবাদিক আৰু নাগৰিক সমাজৰ প্ৰতিনিধি একত্ৰিতকৰণৰ দ্বাৰা এখন সন্মিলনৰ আয়োজন কৰি মানৱ অধিকাৰ উলংঘা আৰু নৃশংস আতিশয্য ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিছে। ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নিৰ্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু

0: বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকলক একত্ৰিত কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত সামাজিক সুৰক্ষা, শ্ৰম বজাৰৰ আনুষ্ঠানিকীকৰণ, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃদ্ধি এই চাৰিটা বিষয়ত মন্ত্ৰীসকলে অগ্ৰাধিকাৰ ভিত্তিক আলোচনাত ভাগ ল'ব। এই বৈঠকত নিয়োগ কাৰ্যকোটে প্ৰস্তুত কৰা ঘোষণাৰ খচৰা আলোচনা কৰি তাত অনুমোদন জনোৱা হ'ব। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ' পৰৰে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে 48 সংখ্যক অভাৰত 258 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে 46 সংখ্যক অভাৰত 4 উইকেটৰ বিনিময়ত সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ অধিনায়ক শুভমান গিলে 80 ৰাণ সংগ্ৰহ কৰে। বেটে বলে আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে অক্ষৰ পেটেলে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্ছত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছোঁ। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনাক গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 30 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ 15 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:44:47 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:14:22।

মহাত্মা গান্ধীয়ে কৈছিল, মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মানুহৰ অন্তৰত।

0: যুব দক্ষতা দিবস পালন করে আছো। আজি যে দ্রুতগতিত সলনি হওয়া আমার যে আধুনিক যুগের পরম্পরাগত পুথি শিক্ষা, এই পুথিগত শিক্ষার লগতে যুব প্রজন্মই যাতে পর্যাপ্ত পরিমাণের কারিকরী জ্ঞান আহরণ করিব পারে, ডিজিটাল সাক্ষরতা আর নতুন উদ্ভাবনীমূলক চিন্তারে নিজকে দক্ষ করে তুলিব পারে, এই গোটেইখিনি কথার উপর সারগত করে আর আমি বৃত্তিমূলক শিক্ষাক, যেটুক আমি স্কিল এডুকেশন বলে কো, সেইটুক অধিক প্রসার আর প্রসারের বাবে আমি বিশ্ব যুব দক্ষতা দিবস প্রতি বছরে পালন করো। এই বছর বিশেষ দিনটুত আজি আমি এই দ্রুত পরিবর্তনশীল সময়ত কেনেদরে আমি কিতাপর জ্ঞানের লগতে কারিকরী জ্ঞানে আর নতুন কৌশল আহরণে আমার বাবে এক সুন্দর ভবিষ্যৎ কার্যপন্থা গ্রহণ করিব পারো, তেনে যিখিনি আমার সুযোগ সুবিধা, এই সুযোগ সুবিধাখিনি আমি কিমান দক্ষতায় গ্রহণ করিব পারো আর আমার সমাজখনক আর দেশখনক স্বাবলম্বী আর শক্তিশালী করিব পারো, এই কথাখিনিক আমি প্রবাহিত করিবর বাবে এই দিনটো উদযাপন করেছো।
1: আমার হইতে হেয়া আছিল অসম সরকারের দক্ষতা নিয়োগ আর উদ্যমিতা বিভাগ আর অসম দক্ষতা বিকাশ অভিযানের রাজ্যিক প্রকল্প প্রবন্ধক পিঙ্কু চৌধুরী। আধুনিক অসমৰ ৰূপকাৰ আৰু সিংহপুৰুষ নামেৰে খ্যাত ৰাধাগোবিন্দ বৰুৱা আছিল অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য স্তম্ভ। তেওঁ কেৱল এজন সফল উদ্যোগীয়েই নাছিল, বৰঞ্চ সংবাদ সেৱা, ক্ৰীড়া আৰু সংস্কৃতিৰ নৱজাগৰণ অনা এক যুগদ্ৰষ্টা পুৰুষ আছিল। ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল 1900 চনৰ 17 অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাত। তেওঁ শিৱসাগৰ, নগাঁও আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। শৈশৱৰে পৰাই তেওঁ অদম্য সাহস আৰু অসাধাৰণ কৰ্মোদ্যমৰ পৰিচয় দি সামাজিক কাম কাজত আত্মনিয়োগ কৰিছিল। অসমৰ সংবাদ জগতলৈ তেওঁ অপৰিসীম অৱদান আগবঢ়াই গৈছে। তেওঁ 1939 চনত ডিব্ৰুগড়ৰ পৰা এখন সাপ্তাহিক কাকত হিচাপে ঐতিহ্যমণ্ডিত দ্য আছাম ট্ৰিবিউন গোষ্ঠীৰ জন্ম দিছিল। পরবর্তী সময়ত তেওঁ অসমীয়া দৈনিক কাকত, দৈনিক অসম আৰু জনপ্রিয় সাপ্তাহিক অসমবাণী প্রতিষ্ঠা করে অসমৰ সাংবাদিকতাক এক সুকীয়া গতি প্রদান করে। অসমৰ ক্রীড়া ক্ষেত্রৰ আন্তঃগাঁথনি উন্নত করাত তেওঁ মুখ্য ভূমিকা লৈছিল। গুৱাহাটীৰ প্রখ্যাত নেহৰু ষ্টেডিয়াম আৰু ইনডোর ষ্টেডিয়াম তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু তত্ত্বাবধানত নির্মাণ করা হৈছিল। ইয়াৰোপৰি তেওঁ প্ৰায় এটা দশক ধৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি যুৱ প্ৰতিভাক আগুৱাই লৈ গৈছিল। জনসেৱাৰ প্ৰতি থকা নিষ্ঠাৰ বাবেই তেওঁ গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে নিৰ্বাচিত হৈ নগৰখনৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিছিল। 1977 চনৰ 15 জুলাই তাৰিখে এইগৰাকী মহান পুৰুষে ইহলীলা সম্বৰণ কৰে। তেওঁৰ কৰ্মৰাজিয়ে আজিও অসমৰ শিক্ষা, ক্রীড়া আর সংস্কৃতির উত্তরণত গভীর প্রভাব বিস্তার করে আছে। অসমীয়া জাতির উন্নয়নের বুরঞ্জিত তেওঁর নাম সোনালী আখরে সদায় জিলিকি থাকিব। অসমৰ এগৰাকী উপন্যাসিক আৰু গল্পকাৰ পূৰবী বৰমুদৈ। 1967 চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1970 চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1973 চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ গল্পই 1967 চনত দৈনিক অসম কাকতৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস গজৰাজ প্ৰেম আৰু বন্দিত্ব প্ৰকাশ হয় 1999 চনত। তাৰ পাছৰে পৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। 2000 চনত তেখেতৰ দ্বিতীয়খন উপন্যাস বাঘহাল, বাঘজাল আৰু মানুহ প্ৰকাশ পায়। 2005 চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। অষ্টম শতিকাৰ সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক উপজীৱ্য হিচাপে লৈ এই উপন্যাসখন ৰচনা কৰিছিল। এইখন গ্ৰন্থৰ বাবে তেখেতে 2007 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেখেতে গজৰাজ প্ৰেম আৰু বন্দিত্ব উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, ৰূপোৱালী নৈৰ সোণোৱালী ঘাট উপন্যাসৰ বাবে ছগনলাল জৈন সাহিত্য বঁটা, 2006 চনত অসম লেখিকা সমাৰোহ সাহিত্যৰ লেখিকা বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা, আৰু 2012 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আজিৰ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব যুৱ দক্ষতা দিৱস। এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে কৈছে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰীয়ে।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতা ৰাইজক বিশ্ব যুৱ দক্ষতা দিৱস 2026ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চলিত বৰ্ষত আমি এই দিৱসটি পালন কৰিবলৈ লৈছো। এই বছৰৰ থিম হৈছে স্কিলছ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ, অৰ্থাৎ এক সহভাগী আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কেনেদৰে দক্ষতাক আহৰণ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব যুৱ দক্ষতা দিৱসৰ 2026ৰ যিটো থিম সেইটো ৰখা হৈছে। আমি সকলোৱে জানো যে 2014 বৰ্ষৰ পৰাই আমি 15 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: প্রিয় শ্রোতা, অসমীয়া সাহিত্য সংস্কৃতির ক্ষেত্রখনত আকাশবাণী গুৱাহাটীয়ে উল্লেখনীয় অবদান আগবঢ়াই আহিছে। শিল্পী সাহিত্যিকৰ অপূর্ব সৃষ্টিবোৰ শ্রোতার মাজলৈ লৈ যোৱাত আকাশবাণী গুৱাহাটীৰ গুৰুত্ব অসীম। সংগীত, কবিতা, গল্প, উপন্যাসৰ লগতে অসমীয়া নাট্য সাহিত্যৰ বিকাশত আকাশবাণীয়ে বিশেষ অৰিহণা আগবঢ়াই আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰথমবাৰৰ বাবে পতা পাণ্ডুলিপি প্ৰতিযোগিতাত ফণী শৰ্মাৰ ভোগজৰা নাটকখনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
4: স্বৰ্গদেউ দেশৰ ৰজা মোৰ বিচাৰ কৰিছে আৰু বিচাৰত মোক এই পোতাশালত বন্দী কৰি থোৱাৰ আদেশ দিছে।
5: তোমাৰ বিচাৰ শেষ হৈ গৈছে সৰু কুঁৱৰী, ঈশ্বৰে তোমাৰ বিচাৰ কৰিলে। বিচাৰত অতি কঠিন দণ্ড তোমাক দিলে।
4: এৰা দণ্ড মোক দিলে, নিজৰ জিতিৰ মূৰখাম বুলি আপোনাৰ আগত আখৈ মাতিছিলোঁ। তিনিদিনৰ পিছতেই তাই মূৰ মই খালোঁ।
5: যাওক, সেইবোৰ কথা যাবলৈ দিয়া সৰু কুঁৱৰী।
4: নহয় নহয়, যেতিয়া এই পোতাশাললৈ মোক আনিছে, টিপমীয়াৰ আগত মোৰ কুৰূপৰ মুখশ্ৰী দাঙি ধৰিছে, তেতিয়া টিপমীয়াইও শুনক মোৰ সেই পাপৰ পৰিণামৰ কাহিনী। এৰা, জিতিৰ মূৰ মই খালোঁ, ঈশ্বৰক সাক্ষী ৰাখি আপোনাৰ চকুৰ আঁৰ হ'ম, হতশ্ৰী হ'ম বুলি মই শপত খাইছিলোঁ। চকুৰ আঁৰ মই হোৱা নাই, কিন্তু বৰাই ওলাই কুৰূপ লৈ মই চকু দুটা হেৰুৱালোঁ।
5: সৰু কুঁৱৰী,
4: বংশৰদেউ,
5: টিপমীয়াৰ লালসাৰ জুইত চগাৰ দৰে জাপ দি পৰিল দুটি নাৰী, তুমি আৰু ৰূপা। ৰূপাই বিচাৰিছিল টিপমীয়াৰ প্ৰাণ লৈ তাইৰ প্ৰতিহিংসা পৰিপূৰ্ণ কৰিবলৈ, কিন্তু নোৱাৰিলে। তাইৰ সেই শেষ বাসনা তুমি পূৰ্ণ কৰা সৰু কুঁৱৰী।
4: মই?
5: এৰা, তুমি টিপমীয়াক যিকোনো দণ্ড বিহাৰ অধিকাৰ তোমাক দিছো।
4: দণ্ড? নাই নাই, কাৰো প্ৰতি কোনো অভিযোগ আজি মোৰ নাই, নিজৰ ভুলৰ পৰিণাম আজি ভোগ কৰিছো, কাকো দণ্ড বিধান কৰিবৰ অধিকাৰ আজি মোৰ নাই।
5: সেই হওক, মই টিপমীয়াৰ উচিত দণ্ড বিধান কৰিম। লংকলি, কুঁৱৰীক লৈ যা।
4: নহয় নহয়, মোৰ অধিকাৰ নাথাকিলেও অভিলাষ আছে।
5: কোৱা কোৱা সৰু কুঁৱৰী।
4: যাৰ সংস্পৰ্শলৈ অহাত পৃথিৱীৰ সৌন্দৰ্য মোৰ চকুৰ আঁৰ হ'ল, নামি আহিল অনন্ত আন্ধাৰ, কামনা মোৰ অভিলাষ টিপমীয়াৰ চকুলৈকো নামি আহক সেই অনন্ত আন্ধাৰ, লোপ পাওক সকলো সৌন্দৰ্য।
5: সেই হওক, সেই হওক সৰু কুঁৱৰী, টিপমীয়াৰ চকুৰ পৰাও সকলো সৌন্দৰ্য লোপ পাওক এতিয়াই, ইয়াতেই।
3: সেয়া আছিল ভোগজৰা নাটকখনৰ কিয়দংশ। ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হৈছিল 1903 চনৰ আজিৰ তাৰিখত। ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ দুৰ্গাবাই দেশমুখৰ জন্ম হৈছিল 1909 চনৰ আজিৰ তাৰিখত। ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিস্কাৰৰ মৃত্যু হৈছিল 1919 চনৰ আজিৰ তাৰিখত। পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰিছিল 1955 চনৰ আজিৰ তাৰিখত। ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ সৰ্দাৰা সিঙৰ জন্ম হৈছিল 1986 চনৰ আজিৰ তাৰিখত।
6: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন তোর কথাটো কি
2: নহব কিয় হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে
1: তার মানে
2: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান
1: তাত কি হয়
2: হেরো নহয় কি যক্ষ্মা রোগ ধরা পেলোয়া মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয় পরামর্শ আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি
1: মানে
2: তোর কারণে সকলো বিনামূলীয় আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই
1: তেতিয়া হলে টনি মরাটো তোর এক্তিয়ার
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
3: প্রিয় শ্রোতা, এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। ৰাজ্যত গঠন হ'ব মধ্য গুৱাহাটীসহ 14টা নতুন ৰাজহ চক্ৰ। বিধানসভাত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ 12টাকৈ প্ৰচুৰ উৎপাদনক্ষম তৈলখাদলৈ। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICC গভৰ্ণেন্স কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সম্পাদক তথা অসম সন্তান দেৱজিৎ শইকীয়াক। এতিয়া আহিছো সম্পাদকীয় পৃষ্ঠালৈ। আমেরিকা আৰু ইৰাণৰ মাজত হৰ্মুজ প্ৰণালী কেন্দ্ৰ কৰি হোৱা সামৰিক সংঘাতে দুয়োখন দেশৰ লগতে সমগ্ৰ বিশ্বৰ অৰ্থনীতি শক্তি নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিত গভীৰ প্ৰভাৱ পৰাক লৈ আজিৰ দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। ড্ৰাগছৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগ নহ'লে ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব, এই বিষয় লৈ অসমীয়া প্ৰতিদিন কাকতে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে। কৃত্ৰিম বানমুক্ত কৰিবলৈ হ'লে নিষ্কাশন ব্যৱস্থাৰ উন্নতি, জলাশয়ৰ ভূমি সংৰক্ষণ, পাহাৰৰ মাটি কটা নিয়ন্ত্ৰণ আদি স্থায়ী সমাধানৰ বিষয় লৈ আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। এতিয়া আহিছো খেলৰ পৃষ্ঠালৈ। ফিফা বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেল খেলত আজি আৰ্জেণ্টিনা বনাম ইংলেণ্ড। জাপান অপেনত জয়েৰে অভিযান আৰম্ভ ছাটলাৰ PV সিন্ধুৰ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ অনুষ্ঠান ইয়াতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ সপ্তম তথা শেষ খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি ছটা খণ্ড সামৰিলোঁ, আজি এয়া সপ্তম আৰু শেষ খণ্ড। আজিৰ খণ্ডটো আমি আপোনাৰ দীঘলীয়া কৰ্মজীৱনৰ যিবিলাক মুখ্যাংশ যিখিনি বাদ পৰি গৈছিল সেইখিনিৰ কথা পাতিম। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আপুনি অনুষ্ঠান কাৰ্যনিৰ্বাহক, এই কথাটোকেই কৈ গ'ল। এটা সময়ত আপুনি ইয়াতে আপোনাৰ পদোন্নতি হ'ল।
3: অনুষ্ঠানৰ মুৰব্বী হ'লোঁ।
2: আপুনি অনুষ্ঠান মুৰব্বী হ'ল, তাৰপিছত আপুনি ADP বুলি অৰ্থাৎ এছিষ্টেণ্ট ডাইৰেক্টৰ প্ৰগ্ৰাম, আপুনি সেই পদলৈ উন্নীত হ'ল। উন্নীত হোৱাৰ পিছৰ পৰ্যায়টোত অকণমান কাম কাজৰ পৰিৱৰ্তন হ'ল আপোনাৰ, কওকচোন তাৰ পিছৰ চোৱা অকণমান কওক।
3: মই অনুষ্ঠানৰ মুৰব্বী হোৱাৰ পিছত, আগতে মোৰ কাম আছিলে মই অনুষ্ঠান প্ৰযোজনা, অনুষ্ঠান নিজেই
2: পৰিকল্পনা
3: কৰিব লাগে, বাণীবন্ধন কৰিব লাগে, হাতে কামে যিটো লগাৰ

0: কথা হয়,
1: হেৰি কাম সেইটো কৰিবলগা হৈছিল। তাৰপিছতে যেতিয়া মই মোৰ পদোন্নতিটো হ'ল তেতিয়া মই প্ৰশাসনীয় কাম কৰিবলগা হ'ল, তাৰমানে সামূহিকভাৱে সকলো অনুষ্ঠান চোৱা চিতা কৰিবলগা হ'ল, সকলো অনুষ্ঠানৰ দিহা পৰামৰ্শ দিবলগা হ'ল, তেনেকুৱা ধৰণৰ এটা মোৰ দায়িত্ব আহিল। সেইখিনি মই কৰি গৈছিলোঁ আৰু মই যদিও অনুষ্ঠানৰ মুৰব্বী হৈছিলোঁ তথাপি মই কিন্তু অনুষ্ঠান কৰাৰ যিটো মোৰ হেঁপাহ হাবিয়াস, বিশেষকৈ ৰংচোৰা অনুষ্ঠানটো মই তেতিয়াও মানে চলাই গৈছিলোঁ। আৰু মই ইয়াতে পদোন্নতি হোৱাৰ পিছত মই ইয়াতে দুমাহমান কাম কৰাৰ পিছত কিন্তু মোৰ আকৌ বদলি এটা হৈছিল। সেই বদলি হৈছিল মোৰ আকাশবাণী শিলচৰ কেন্দ্ৰলৈ। আৰু শিলচৰ কেন্দ্ৰলৈ বদলি হৈ সেইটো সেইখন এখন নতুন ঠাই, মই কাহানিও শিলচৰ কেন্দ্ৰত কাম কৰা নাই, তাত বাংলা অনুষ্ঠান চলিছিল আৰু গতিকে তালৈ মই বদলি হৈ গ'লোঁ। আৰু সেইটো 2015 চনত মই গৈছোঁ, 2015 চনত। আৰু সেই তাতো অৱশ্যে মই ইতিমধ্যে মোৰ অৱসৰ সময়
0: ওচৰ
1: চাপি আহিছিল, তাত মই ছমাহে কাৰ্যনিৰ্বাহ কৰিলোঁ। গতিকে সেই শিলচৰ কেন্দ্ৰত মই বিশেষ মোৰ অৰিহণা বিশেষ নাই, মই অনুষ্ঠানৰ সেই আৰু অনুষ্ঠানৰ মুৰব্বী হিচাপে তাত যি পাৰোঁ আৰু মোৰ দিহা পৰামৰ্শ তেনেকুৱা ধৰণৰ কাম কৰি গৈছিলোঁ। কিন্তু সেই জেগাখিনি ঠাইখিনি আৰু তেওঁৰ ভাষা সংস্কৃতি, শিলচৰৰ যিখিনি মানুহৰ লগত যিটো হেৰি যিটো মিলা মিছা বা সেই তেনেকুৱা ধৰণৰ হৈছিল। আৰু বিশেষকৈ বৰাকৰ পাৰত, বৰাকখন মোৰ অপৰিচিত আছিল, গতিকে বৰাক উপত্যকাৰ পাৰৰ যিখিনি সংস্কৃতি সেইখিনিৰ কথা সেই কেন্দ্ৰত প্ৰচাৰ কৰা হৈছিল। বৰাকখন মই নিজৰ চকুৰে মোৰ নিজৰ চকুৰে মই চাবলৈ শিকিলোঁ। আৰু তাৰপিছত আৰু ছমাহ থকাৰ পিছত মই আকৌ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈ আহিলোঁ আৰু ইয়াতে আহি আকৌ মই ইয়াতে আকৌ অনুষ্ঠানৰ মুৰব্বী হৈ কাৰ্যনিৰ্বাহ কৰি ইয়াৰ পৰাই মই 2016 চনৰ জুলাই মাহত
0: গ্ৰহণ কৰিছিলে।
1: হয়,
0: এই যদি মই যদি কওঁ যে আপোনাৰ যিটো কৰ্ম জীৱনৰ পৰিক্ৰমা আকাশবাণীত, কেতিয়াবা কিবা অনুভৱ কৰিছে নেকি যে মই আগতে যি পাব্লিকেশ্যন অফিচাৰ আছিলোঁ সেই পদত থকা হ'লেই মোৰ বেছি ভাল হ'লহেঁতেন, এনেকুৱা কিবা অনুভৱ হৈছে নেকি?
1: নাই, তেনেকুৱা ধৰণৰ আচলতে অনুশোচনা বা তেনেকুৱা ধৰণৰ অনুভৱ হৈ লাভ নাই। কাৰণ এটা
0: লাভ নোহোৱাটো বেলেগ কথা আৰু হোৱাটো বেলেগ কথা।
1: নাই নাই, মোৰ কাহিনী
0: হোৱা নাই।
1: তথাপিও মই যেতিয়া সেই বিভাগটো এৰি থৈ আহোঁ, মোক আচলতে সেই বিভাগটোৰ পৰা এৰি দিব খোজা নাছিল। মই তাতে প্ৰকাশন বিষয়া হৈ থাকোঁতে মোক ওপৰৰ পৰা মোৰ মানে দিছপুৰৰ যিটো বিভাগ, সেই বিভাগৰ পৰা মোক কোৱা হৈছিল যে আপুনি যাব নালাগে, আপুনি ইয়াতে থাকক, আপোনাক আমি উপসঞ্চালক হিচাপে প্ৰমোশ্যন দিম, গতিকে আপুনি নাযাব, এনেকৈ ধৰণে মোক এটা টোপ দেখুৱাইছিল। কিন্তু এইফালৰ পৰা ৰেডিঅ'ৰ যিসকল মোৰ ছিনিয়ৰ যিসকল মানে সহকৰ্মী আছিল, সেইসকলেও মোক খুব মানে মাতি আছিল যে তই নাহ কিয়, তুমি আহি যোৱা, তুমি এইটো মিছ নকৰিবা, তেনেকৈ কৈছিল। আৰু তেনেকুৱা মোৰ বহুত পৰামৰ্শদাতা আছিল, সেইসকলে কিন্তু মোক ঘনে ঘনে কৈছিল নাই নাই তুমি ৰেডিঅ'ত আহি যোৱা, তোমাক ৰেডিঅ'ত মানে মোক আমাক তোমাৰ দৰে মানুহ লাগে।
0: আৰু আকাশবাণী উপকৃত হৈছে আপোনাৰ যোগদানৰ পৰা, হয়তো সিটো বিভাগো উপকৃত হ'লহেঁতেন কিন্তু আকাশবাণী উপকৃত হৈছে। তাৰোপৰি আপুনি ব্যক্তিগতভাৱেও কৈছে আপুনি যে মই মনৰ এটা দিশ মুকলি হৈছে, আপুনি চহকী হৈছে আপোনাৰ সাংস্কৃতিক দিশটো। কৰ্মজীৱনৰ মুখ্যাংশ বুলিলে হাইলাইটছ বুলি যিটো কয়, আকাশবাণীৰ ভিতৰ চৰত আপোনাৰ খুব ৰসাল ব্যক্তি হিচাপে এটা পৰিচয় আছে। আপোনাক দেখিলে তেনেকুৱা নালাগে কিন্তু আপুনি খুব ৰসাল বুলি এটা পৰিচয় আছে। এতিয়ালৈকে ৰসাল অভিজ্ঞতা একো কোৱা নাই, কিবা এটা ৰসাল অভিজ্ঞতা ক'ব নোৱাৰেনে আকাশবাণীৰ ভিতৰ চৰত হোৱা?
1: সেইটো এটা ৰসাল অভিজ্ঞতা। মোৰ প্ৰথম যিদিনাখন মই আকাশবাণীত যোগদান কৰিছোঁ সেইদিনাখনেই তেনেকুৱা এটা ঘটনা হৈছে।
0: কওকচোন বাৰু
1: সেই ঘটনাটো এনেকুৱা, মই আহিলোঁ যোগদান কৰিবলৈ, আহি কেন্দ্ৰ সঞ্চালকৰ কোঠাত গ'লোঁ। তেতিয়া পি কে সিং চং আছিল কেন্দ্ৰ সঞ্চালক, তাৰপিছত সঞ্চালক মহোদয়ে ইংৰাজীতে, তেখেত যিহেতু মিজো ব্যক্তি আছিল, মোক আৰু ইংৰাজীতে তেখেতে আদৰণি জনালে। তাৰপিছত আমাৰ যিটো অথ টেকিং বুলি এটা অনুষ্ঠান আছে, শপত গ্ৰহণ, গতিকে শপত গ্ৰহণ কৰিব লাগে। মই নাজানো শপত গ্ৰহণটো কি বস্তু, মই আগতে মোৰ অভিজ্ঞতা নাই। গতিকে হঠাতে তেওঁ থিয় হ'ল, থিয় হৈ পেলাই মোকো থিয় হ'বলৈ ক'লে, কৈ তেখেতে শপতটো কাগজ এখন লৈ পেলাই শপতটো পাঠ কৰিছে আৰু মোক মানে লগে লগে এইটো দোহাৰিবলৈ ক'লে। কিন্তু মই বুজা নাই, গতিকে এটা সময়ত তেওঁ পাঠ কৰি আছে, মই কিন্তু তেওঁৰ মুখলৈ চাই আছোঁ। মোৰ একো ৰিয়েকশ্যনে দি তেওঁ বাৰে বাৰে হাতখন এনেকৈ এনেকৈ দিয়ে, তাৰমানে পাঠ কৰিবলৈ কয়।

0: মানে মোক তেওঁৰ লগে লগে ক'বলৈ কয়, মইতো একো বুজি পোৱা নাই, কাৰণে মই খুব হাঁহিবলৈ ধৰিছোঁ, খুব হাঁহিছোঁ। এটা সময়ত মই হাঁহি হাঁহি মানে ইমান হাঁহি উঠিলে মোৰ তেওঁ এই পাঠ কৰি থকাৰ ভংগীমাটো দেখি হাঁহি হাঁহি মই বহি দিলোঁ। এটা সময়ত তেওঁ হাঁহিবলৈ ধৰিলে, আমি দুয়োজনে খুব হাঁহিলোঁ আৰু। হাঁহাৰ পিছত তেওঁ মোক গৌ গৌ বুলি কৈ ৰুমৰ পৰা উলিয়াই দিলে, মানে যাবলৈ ক'লে, মই ওলাই আহিলোঁ। তো গতিকে মই খুব উত্তেজিত হৈ গ'লোঁ গোটেই ঘটনাটোত, যে কি কাৰণে ছাৰে হাঁহিলে বা ময়ো হাঁহিলোঁ। উত্তেজনাত আহি মই মোৰ মানে টয়লেটত যাবলৈ মন গ'ল। সেই সময়ত মই তেখেতৰ কোঠাৰ পৰা ওলাই টয়লেটত সোমাবৰ টয়লেট অভিমুখে গ'লোঁ। টয়লেট অভিমুখে যোৱাৰ পিছত মই ভুলতে জেন্টছ টয়লেটত নোসোমাই মই লেডিজ টয়লেটত সোমাই গ'লোঁ। যে লেডিজ টয়লেটত যেতিয়া মই সোমালোঁ, তেতিয়া তাত বীণা দাস মান্না বিশিষ্ট অভিনেত্ৰী, তেতিয়া আমাৰ মানে সহকৰ্মী আছিল নাট বিভাগৰ, তেখেত তাত সোমাই আছিল। গতিকে মই লেডিজ টয়লেটত সোমোৱাৰ পিছত তেওঁ তাৰ সেইফালৰ পৰা ওলাই আহিছে ভিতৰৰ পৰা, লেডিজ টয়লেটৰ পৰা মোৰ লগত মুখামুখি হ'ল। মুখামুখি হ'লে তাৰ তেওঁ বিৰাট জোৰত চিঞৰ বাখৰ কৰি মোক গালি গালাজ পাৰিলে। মই তেতিয়া ভাবিলোঁ মই কি ভুল কৰিলোঁ। মই লগে লগে ওলাই আহিলোঁ। ওলাই আহি মই একদম হেৰিৰ পৰা ওলাই মই পলাই দিলোঁ। পলাই মই সেই আমাৰ যিটো ৰেডিঅ' চেণ্টাৰৰ কাষত, য'ত মানে আমাৰ ট্ৰেন্সপৰ্টৰ ৰুম বুলি কয়, আমাৰ গাড়ী চালকসকল থাকে, সেইফালে মই লুকাই আছোগৈ অকণমান, মানে সেইখিনি গছ গছনি আছে। গতিকে তেখেত ওলাই আহি, তেখেতে মোক চিনি পোৱা নাই, কিন্তু বাইদেউ মোক চিনি পোৱা নাই
1: নতুন আৰু,
0: গতিকে মোক চিনি পোৱা নাই, এইটো কোৰ মানুহ হেন তেন বুলি কৈ খুব গালি পাৰিছে, ভেধৰ ইয়াক মাৰ বুলি কৈ আৰু এনেকুৱা কৰিছে আৰু। তাৰপিছত প্ৰায় 4-5 জনমান মানুহে মোক বিচাৰি ঘূৰি ফুৰিছে, মানে কি কৰে ঠিক নাই আৰু। তাৰপিছত মই তাতে আৰু 1 ঘণ্টামানলৈকে, ইয়াতো হুলস্থুল আৰু, কোৰ মানুহে আহি লেডিজ টয়লেটত সোমাইছে হুলস্থুল। মই 1-1.5 ঘণ্টামানৰ পিছত মই তাতে সোমাই আছোগৈ, মই ওলাই অহা নাই আৰু। তাৰপিছত এজন অপূৰ্ব বৰা বুলি এজন আছিলে আমাৰ সহকৰ্মী, তেওঁ আৰু কিবা কাৰণত সেইফালে যাওঁতে মোক দেখিলে, মোক চিনি পাই গৈ তেখেতে। মই বোলো তুমি ইয়াত কি কৰিছা, তুমি ইয়াত যিটো জইন কৰিলে বোলো, হয় দাদা তুমি ইয়াত কি কৰি আছা, তোমাকতো বিচাৰি আছে। তাৰপিছত মই বোলো অকণমান ইয়াতে আছোঁ আৰু এনেই কৈছোঁ। আহ আহ আহ, তোমাক বিচাৰি আছে নহয়, তুমি ক'ত গ'লা, যোগদান কৰাৰ পিছত তুমি ক'ত গ'লা, সেইবুলি তেখেতে মোক ধৰি আনিলে। ধৰি আনি পেলাই হেৰি কৰিলে, কিন্তু ময়ে যে সেই মানুহজন আছিলোঁ কিন্তু কোনো
1: নাজানিলে,
0: সেইটো এটা কথা।
1: কথাটো আজিয়ে প্ৰকাশ হ'ল নে আগতে প্ৰকাশ হৈছে?
0: আগতে মই এনেই কৈছোঁ, কলেজৰ মানে দুয়োকে জানে বাৰু,
1: কিন্তু গোটেই অসমে গম পালে, আজি গোটেই অসমে গম পালে। আৰু যদি মই কওঁ, সেইটো মুখ্যাংশৰ ভিতৰত পৰে, আৰু ইনিংছটোৰ ভিতৰততো মানুহে বহুত বাউণ্ডাৰী মাৰে, অভাৰ বাউণ্ডাৰী মাৰে, তেনেকুৱা কিবা আছে নেকি? আজি শেষ অংশটোত অকণমান শুনিব খুজিছোঁ।
0: তেনেকুৱা ধৰণৰ আছে। প্ৰথমতে মই যেতিয়া আকাশবাণীত চাকৰি পালোঁ, তেতিয়া মোক মানুহে প্ৰায়ে সোধে যে তুমি যে আকাশবাণীত চাকৰি ল'লা, তুমি দূৰদৰ্শনত কিয় নল'লা, তেনেকুৱা ধৰণৰ সোধে, মানে আমাৰ সাধাৰণ মানুহ আৰু, সাধাৰণ যিসকল শ্ৰোতা বা যিসকলে, মোৰ পৰিয়ালৰ মানুহে বহুতে সোধে তুমি টিভিত কিয় নগ'লা, ৰেডিঅ'ত কিয় গ'লা। মই বোলো নহয়, এইটো UPSC আচলতে য'ত মানে ছিলেক্ট কৰি পেলাই যলৈ পঠিয়ায়, কিছুমানক ৰেডিঅ'ত দিয়ে, কিছুমানক টিভিত দিয়ে, তেনেকৈ মোক ৰেডিঅ'ত দিলে মই ৰেডিঅ'ত আহিলোঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে সেইটো লৈ বোলো মোৰ কোনো অনুশোচনা নাছিল, আৰু পিছলৈ মই ৰেডিঅ'ত কাম কৰি বেছিকৈ মই ভাল পাইছিলোঁ।
1: আকাশবাণী গুৱাহাটীলৈ যেতিয়া উভতি আহিল আপুনি শিলচৰ কেন্দ্ৰৰ পৰা, তাৰপিছত কিছুদিন হ'লেও আপুনি আছে আকাশবাণীত, কাৰণ তাত
0: জুন মাহলৈকে
1: আছে। এতিয়া আকাশবাণীৰ আপোনাৰ নেতৃত্বত চলা সময়খিনিত আপুনি ইয়াৰ কিবা দৃশ্য পৰিৱৰ্তন কৰা, পথ সলনি কৰা, এই ধৰণৰ কথা কিবা ভাবিছিল নেকি?
0: মই যিহেতু কবিতা ভাল পোৱা মানুহ আছিলোঁ, যে এটা বিশেষ অনুষ্ঠান আমি কৰিছিলোঁ, তেতিয়া আমাৰ প্ৰবীণ ভট্ট আছিল আমাৰ হেৰি হৈ মুৰব্বী হৈ, তেতিয়া কহৰা যিটো কাজিৰঙাৰ যিটো অভয়াৰণ্য, সেই তাৰ মাজত কহৰা নৈৰ পাৰত আমি বালিচৰত, কহৰা নৈৰ বালিচৰত আমি এখন প্ৰকৃতিৰ মাজত এখন আমি কবিতাৰ অনুষ্ঠান কৰিছিলোঁ। শিলত বহি পেলাই আমি মানে সেই কবিতাৰ পাঠ,
1: কবিসকলে নিজে নিজৰ কবিতাৰ আবৃত্তি কৰিছিল,
0: কবিতাৰ আবৃত্তি কৰিছিল,
1: মই আছিলোঁ সেইখন,
0: আৰু মই সঞ্চালনা কৰিছিলোঁ নিজে।
1: হয়
0: সেই অনুষ্ঠানটো আচলতে মই ভাবিছোঁ এটা বেলেগ ধৰণৰ অনুষ্ঠান আছিল, সেইটো আমি নিজেই মানে পৰিকল্পনা কৰি কৰিছিলোঁ, খুব ভাল লগা অনুষ্ঠান,
1: ভাল লগা অনুষ্ঠান হৈছিল।
0: আৰু এটা অনুষ্ঠান আছিল মোৰ কাৰ্যকালতে হৈছিল, সৰ্বভাৰতীয় কবি সন্মিলন, কোনো দিনেই গুৱাহাটীত বা অসমত হোৱা নাছিল। এতিয়া আমি মই মানে সেই কাৰ্যকালতেই সৰ্বভাৰতীয় কবি সন্মিলনো গুৱাহাটীত অনুষ্ঠিত

0: কৰিছিলে হয় সাহিত্য অনুষ্ঠানটো চোৱা চিতা কৰাৰ সময়ত আপুনি অসম সাহিত্য সভাৰ কেইবাখনো অধিৱেশনৰ কভাৰেজ যিটো
1: মই বিভিন্ন বহুতকেইখন আচলতে কথিকা বিভাগৰ যিজন হেৰি অনুষ্ঠান কাৰ্যবাহী তেখেতেই সেই সাহিত্য সভা অনুষ্ঠান মানিবদ্ধ কৰাৰ মানে দায়িত্ব ল'ব লাগে তেখেতে নিজেই লিডাৰ হৈ যাব লাগে তেখেতৰ লগত টীমটো যায় আৰু গতিকে মই বিভিন্ন ঠাইলৈ যাব লগা হৈছিল আৰু আকাশবাণী যোৰহাট কেন্দ্ৰত থাকোঁতে বোকাখাটত যেতিয়া সাহিত্য সভা হৈছিল তাতো গৈছিলোঁ আৰু হাওৰাঘাটত হৈছিল আৰু এইপিনে বৰপেটাৰ ফালে বৰপেটা ৰোডত হৈছিল শুৱালকুছিত হৈছিল বিভিন্ন ঠাইত যেতিয়া সাহিত্য সভাবিলাক হৈছিল তেতিয়া সেই অনুষ্ঠান থলিতে বাণীবদ্ধ কৰা আৰু সেই প্ৰতিটো দ্বাৰৰ বাতৰি দ্বাৰৰ মানে অনুষ্ঠান আমি দ্বাৰে দ্বাৰে প্ৰচাৰ কৰাৰ আমি
0: আপুনিতো প্ৰতিদিনৰ আপোনাৰ যিটো অনন্তৰ প্ৰতিবেদন এখন কৰিব লাগে আৰু কৰাৰ ক্ষেত্ৰত হয় কি বহুত দূৰত যেতিয়া হয় তেতিয়া সেয়া আমাৰ বাছেদি আনে টেপবিলাক গতিকে সেইবিলাকত যথেষ্ট অসুবিধা মানে
1: সেইবিলাক অসুবিধা কিন্তু শ্ৰোতাই গম পোৱা নাছিল আমি কিমান অসুবিধাৰ মাজেদি আমি শ্ৰোতাক অনুষ্ঠানৰ প্ৰচাৰৰ কৰিছিলোঁ সেইখিনি যোগান ধৰিছিলোঁ আচলতে এই খবৰবিলাক
0: হয় যে তাত আজি যিখিনি কাৰ্য ক্ৰমণিকা তাত হৈ গ'ল সেইখিনি কথা আমি টেপত বাছত পঠিয়াই দি ইয়াত সংগ্ৰহ কৰি আকৌ সেইবিলাক সম্পাদনা কৰে পিছদিনাখন এটা আধা ঘণ্টাৰ হ'লেও এটা ৰিপৰ্ট কৰে নহয় জানো গতিকে সেইবিলাকত মানে যথেষ্ট এটা টীমৰ যথেষ্ট কষ্ট তাত নিহিত হৈ থাকে
1: হয় আমাৰ খাওন শোৱন নাছিল
0: সেইকেইদিন তেনেকুৱা হৈ যায় হয় জীৱনত কেতিয়াবা মেমো পাই পাইছে নে আপুনি
1: মেমো পাই পাইছোঁ মেমো পাই পাইছোঁ আৰু মেমো নাপায়ো পাইছোঁ মানে মেমো পাব লগা কিন্তু পোৱা
0: নাই পোৱা
1: তেনেকুৱা হৈছিল তেনেকুৱা এবাৰ হৈছিল মই যোৰহাটত থাকোঁতে এবাৰ মেমো পাইছিলোঁ সেইটো পাছত আচলতে মেমো পালে নিজেই দুখী হ'লেহে মেমো পাব এনেইতো মেমো নিদিয়ে যোৰহাটত থাকোঁতে এবাৰ মই মেমো পাইছিলোঁ মই নাজানি পেলাই আচলতে দুখ কৰিছিলোঁ যিয়ে নহওক মেমো পাইছিলোঁ আৰু আকাশবাণী গুৱাহাটীত থাকোঁতে তেতিয়া লুৎফুৰ ৰহমান ছাৰ আছিল সঞ্চালক তেতিয়া মই কবিতা আবৃত্তিৰ এটা প্ৰগ্ৰেম মানে মই চাব লগা হৈছিল কবিতা আবৃত্তিৰ মানে আমি বিশিষ্ট আবৃত্তিকাৰসকলৰ হতুৱাই কবিতা আবৃত্তি কৰা এটা কবিতা এটা ধৰি দিওঁ এইটো কবিতা তেনেকৈ সেই এটা 10 মিনিটৰ প্ৰগ্ৰেম সেই আবৃত্তিৰ প্ৰগ্ৰেমটো প্ৰচাৰ কৰোঁ সেইদিনা মই কাৰবাৰ আছিল আৰু পিছদিনাখন ৰাতিপুৱা বাজে আকৌ সেই প্ৰগ্ৰেমটো সেই যিটো টেপ ৰেকৰ্ডিং কৰা যিটো টেপ আমি লাইব্ৰেৰীত জমা দিব লাগে লাইব্ৰেৰীৰ পৰা ডিউটি ৰুমত যায় ডিউটি ৰুমৰ পৰা আমাৰ যিটো প্ৰচাৰণ বুথ তালৈ যায় কিন্তু মই মানে কামৰ হেঁচাতেই হওক বা কিবা কাৰণতেই হওক সেই টেপটো মই জমা দিবলৈ পাহৰি গ'লোঁ পাহৰি যোৱাৰ কাৰণে মোৰ সেইটো ড্ৰয়াৰতে থাকি গ'ল মই ঘৰলৈ গুচি গ'লোঁ মই পাহৰিলোঁ আৰু পিছদিনা নাহি যেতিয়া মই প্ৰগ্ৰেম মিটিঙত বহিলোঁ তেতিয়াতো যিজন আমাৰ ডিউটি অফিচাৰ তেখেতে মোৰ মানে বিৰুদ্ধে এডৰা লিখিছে যে মই যে এইটো টেপটো যে এভেইলেবল হোৱা নাই যিটো কাৰণে ফিলাৰ বাজিব লগা হ'ল 10 মিনিট ফিলাৰ বাজিছে যদি অনুষ্ঠানটো নিদিয়ে ফিলাৰ বাজে ফিলাৰটো আমি জানোৱেই ৰেডিঅ'ত মানে এটা মিউজিক এটা বাজে আৰু গতিকে এইটো ডাঙৰ মানে মোৰ দুখ হৈছে গতিকে এইটো তেতিয়া প্ৰগ্ৰেমত লুৎফুৰ ৰহমান ছাৰ আছিলে কিন্তু মোৰ ছাৰে মিটিঙত মোক একো কোৱা নাই যেতিয়া মানে আমাৰ যিজন আমাৰ পেকৌ বুলি কয় সেইজনে যেতিয়া পঢ়ি দিছে আৰু এইটো মোৰ বিষয়ে যিটো অভিযোগ সেই অভিযোগ পঢ়ি দিছে কিন্তু ছাৰে একো মানে একো এটা টু এটা শব্দ কোৱা নাই তাৰপিছত মই কোঠালৈ আহিলে মই ভাবিছোঁ ছাৰে মোক খুব গুৱাল গালি দিয়ক মোক একেবাৰে খুব গালি পাৰক সকলো মোৰ সহকৰ্মীসকলৰ মাজত মোক লাজ দিয়ক এনেকৈ ভাবিছোঁ কিন্তু ছাৰে একো নাই কোৱা মনে মনে আছে সেইটো পঢ়াৰ পিছত ছাৰে মনে মনে আছে মনে মনে থকাৰ পিছত মিটিং ভাগিলে ভগাৰ পিছত ছাৰে মোক কোঠালৈ মাতি নিলে মাতি নি পেলাই মোক বহিলে একো কোৱা তোমাৰ কি হ'ল এইটো মই বোলো ছাৰ একদম মোৰ মানে পাহৰি গ'লোঁ ছাৰ পাহৰিলা অঁ একো নহয় পাহৰিলা একো নহয় ঠিক আছে ভৱিষ্যতে পাহৰিবা তেনেকৈ কৈ পেলাই মোক পঠিয়াই দিছে
0: সেইখিনি মেমো আপুনি পাব লাগিছে পিছলৈকে এইবিলাক মিঠা সোঁৱৰণী হৈ পৰে হয় এতিয়া শইকীয়া ডাঙৰীয়া আপোনাৰ এই 7টা খণ্ডৰ এই পৰিক্ৰমা আমি এইখিনিতে সামৰিব খুজিছোঁ সামৰণিত আকৌ গীত শুনিম আপুনি আজি
1: এইবাৰ মোৰ মনলৈ আহিছে এটি গীত যিটো গীত মই সদায় অনুভৱ কৰি থাকোঁ আৰু এতিয়াৰ অনুভৱটো বেছি হৈছে সেই অনুভৱটো নৱকান্ত বৰুৱা ছাৰে লিখা আৰু বীৰেন্দ্ৰনাথ দত্ত ছাৰে গোৱা সেই গীতটো হ'ল পালোঁ নে নাপালোঁ নুসুধিবা মোক সেই গীতটি
0: ঠিক আছে আমি শ্ৰোতাৰ সৈতে এই গীতটি

0: এই যে সাতটা খণ্ডৰ এই পৰিক্ৰমা ইমানতে সামৰিছোঁ। কৌস্তুভমণি শইকীয়া ডাঙৰীয়াক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আকাশবাণীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।
1: ধন্যবাদ।

0: স্মৃতিৰ দিনলিপি অনুষ্ঠানটি ডিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাইও?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য।

0: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ',
3: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নীপ বৰুৱা পৰিচালিত আজলি নবৌ ছবিৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণমইনা, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচন্ন কৰিছিল। শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলি তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালে সংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90ৰ দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল পূৰৱী শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছিল, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰীৰ পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত

0: আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনেও ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
1: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ 4দুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডাঃ অনুজ পেগু, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটি আয়ুক্ত তথা কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংটি বিয়োগত শোক প্ৰকাশ কৰিছে। তেওঁৰ সন্মানাৰ্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যৰ আৰক্ষী বিভাগে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ গ্ৰাহাম বজাৰৰ চিকুৱাপতিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। भारत ब्रिटेन व्यापक आर्थिक और व्यापार समझौता लागू, लगभग 99% भारतीय निर्यात पर शुल्क नहीं। केंद्र ने पश्चिम बंगाल में ग्रामीण विकास के लिए 8,500 करोड़ रुपए से अधिक के पैकेज की घोषणा की। महत्वपूर्ण और रणनीतिक खनिज खंडों की नीलामी का 8वां चरण आज से। होर्मुज में जहाजों पर ईरानी हमलों के जवाब में अमेरिका ने ईरान के बंदरगाहों की नाकेबंदी फिर शुरू की। फ्रांस को हराकर स्पेन फीफा फुटबॉल विश्व कप के फाइनल में, दूसरे सेमीफाइनल में इंग्लैंड और अर्जेंटीना का मुकाबला आज। और भारत ने पहले एक दिवसीय अंतर्राष्ट्रीय क्रिकेट मैच में इंग्लैंड को 6 विकेट से हराया। भारत और ब्रिटेन के बीच व्यापक आर्थिक और व्यापार समझौता आज लागू हो गया है। इसके साथ ही सामाजिक सुरक्षा समझौता भी प्रभावी हो गया है। नई दिल्ली में कल वाणिज्य सचिव राजेश अग्रवाल ने कहा कि ये समझौता भारत और ब्रिटेन के बीच द्विपक्षीय व्यापार और निवेश संबंधों में एक नई शुरुआत करेगा।
5: यह भारत के सबसे महत्वाकांक्षी मुक्त व्यापार समझौतों में से एक है। इस समझौते में परंपरागत टैरिफ उदारीकरण से कहीं आगे बढ़कर सरकारी खरीद, लघु तथा मध्यम उद्यम, नवाचार, श्रम रोजगार और लैंगिक समानता जैसे मुद्दों को शामिल किया गया है।
4: हमारे संवाददाता ने बताया है कि समझौते से ब्रिटेन में भारत के निर्यात के लिए नए अवसर खुलेंगे।
6: ये समझौता लोगों

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে মিতালী দেৰ কণ্ঠৰ এটি গীতেৰে। এই জোনাক ৰাতি কোনেনো সজালে আজি, পখিতিয়ে কিনো সুৰে গায় মোহনীয়া গীত। গীতৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: পূর্ণিমা ভৰালীৰ গীতৰ কথাৰে মিতালীৰ কণ্ঠগীতটি শুনিলে। প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী লোকনাথ গোস্বামী, গীতিকাৰ ইদ্ৰিছ আলী, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল ইদ্ৰিছ আলীৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বংকিম শৰ্মাৰ গীতৰ কথাৰে তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল বংকিম শৰ্মাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দ্বিজেন্দ্ৰ কোঁৱৰৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ডিম্বেশ্বৰ।

ডিম্বেশ্বৰ দাসৰ ৰচনাৰে দ্বিজেন্দ্ৰ কোঁৱৰৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৰুণ দাসৰ কণ্ঠত বিনোদ পাঠকৰ ৰচনাৰে এই গীতটি। প্ৰযোজনা শিল্পীৰ নিজৰ।

তৰুণ দাসৰ কণ্ঠত বিনোদ পাঠক ৰচিত গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় এলাৰ্জি আৰু চাইনাচাইটিছ। আমাৰ আজিৰ অতিথি চকু কাণ নাক ৰোগৰ বিশেষজ্ঞ ডাক্তৰ আকৃবা আহমেদ। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক, অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। এইবাৰৰ বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ 4দুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰো অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীৱ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি সদন পৰিচালনা নিয়মাৱলীৰ 54নম্বৰ নিয়মৰ অধীনত আলোচনা অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত বিগত 5 বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে।

0: স্বয়ং জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণি প্ৰস্তাৱ মানি লয়। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
1: অলপ চিন্তা চৰ্চাৰে আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতি জাতীয় ব্যক্তি তেখেতলোকৰ কিছু শংকা আছে, সেই শংকা আমি দূৰ কৰিব লাগিব, আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে ST ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো ST নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰে, বড়ো এজনক মনটো বেয়া কৰায়, কাৰ্বি এজনক মনটো বেয়া কৰায়, হয়তো আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী কোনোৱে নিবিচাৰিব বা চাহ জনগোষ্ঠী কোনোৱে নিবিচাৰিব। সকলোৱে বিচাৰে আলাপ আলোচনা হওক, আলাপ আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতাৰ আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন বেংক আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলে যাতে সহজে মুদ্ৰা ঋণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঠন, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যুৱক যুৱতীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বৰঙণি যোগাব পৰাকৈ চৰকাৰে প্ৰায় 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁলোকে বিভিন্ন আঁচনিৰ সহায় লৈ ঋণ লাভ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈও বৈঠকত আহান জনোৱা হয়। এই ক্ষেত্ৰত উদ্যোগ বিভাগ আৰু বেংক শাখাসমূহৰ সহযোগত হিতাধিকাৰীসকলক সজাগ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নীপ বৰুৱা পৰিচালিত আজলি নবৌ ছবিৰে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণময়না, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলিও তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়।

0: শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়,
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90 দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল ৰবি শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছিল, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰীৰ পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনেও ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহ'ল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কালি সাক্ষ্য গ্ৰহণ সন্দৰ্ভত পামী বৰঠাকুৰে সাংবাদিকৰ আগত এইদৰে কয়,
2: মোৰ ফালৰ পৰা যিখিনি মই ক'বলগীয়া সেইখিনি মই কৈছোঁ, যিহেতু ময়ো আমি পৰিয়ালৰ হৈ আমি FIR দিছিলোঁ, সেইখিনিও মেনশ্যন কৰিছোঁ। আমি গোটেই ডিটেইলছখিনি মই যিখিনি জানো কথা সেইখিনি মই সম্পূৰ্ণকৈ জনাইছোঁ তেওঁলোকক। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ দুখখিনি সোমাইছে আৰু মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে, গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ। আৰু
0: কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতীয়েও সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতীক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অভিনেত্ৰী পূৰৱী শৰ্মাৰ অকাল বিয়োগ, ৰাজ্যত নতুন ৰাজচক্ৰৰ গঠন, হৰমুজ প্ৰণালীত পণ্যবাহী জাহাজত আক্ৰমণ, পাইকাৰী মুদ্ৰাস্ফীতিৰ বৃদ্ধি আদি আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰেক্ষাপটৰ বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিগত 5 বছৰত অসমলৈ 3.5 কোটিতকৈও অধিক পৰ্যটক অহা বুলি সদনত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মূল্য বৃদ্ধিৰ বাবে জনসাধাৰণে সমস্যাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি আকাশলংঘী মূল্যবৃদ্ধিত গ্ৰাহকৰ হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। হৰমুজ প্ৰণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজক 20% কৰ আৰোপ কৰা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ ফলত বিশ্বত খাৰুৱা তেলৰ সংকট ঘনীভূত হ'ব বুলি এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰমুজত তৈলবাহী জাহাজত আক্ৰমণ সন্দৰ্ভত আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতেও মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে যন্তৰ মন্তৰত অনহনৰত সনম অংশুকৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু ভূ প্ৰাকৃতিক অস্থিৰতাত বিধ্বস্ত পাহাৰীয়া আন্তঃগাঁথনি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ

0: বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষাত প্ৰকাশ পোৱাৰ বিষয়েও এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে পদ্মশ্ৰী গীতা উপাধ্যায়ৰ বিয়োগৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ ভূগৰ্ভৰ পানীত আৰ্চেনিক আৰু ফ্লৰাইডৰ মান উদ্বেগজনকভাৱে বৃদ্ধি হোৱা বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে অভিনেত্ৰী পূৰৱী শৰ্মাৰ বিয়োগৰ বাতৰিটো বিভিন্ন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ জিন্তি ৰাণী ডেকা। বিগত বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশ লোৱাৰ বাবে আহান জনাইছে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন

একাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশ লোৱাৰ বাবে আহান জনাইছে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক। অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰবী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক নগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নগাঁৱৰ আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া। যোৱা 3 জুনত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ৰহাৰ ঐতিহাসিক জোঙাল বলহু গড় পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত পৰ্যটন বিভাগৰ দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰী নেওগে পোনপ্ৰথমবাৰৰ বাবে ৰহাৰ এই নিৰ্মীয়মান পৰ্যটন ক্ষেত্ৰখনত উপস্থিত হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: অসম চৰকাৰ পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে যোৱা 3 জুনত নগাঁও জিলাৰ ৰহাৰ ঐতিহাসিক জঙাল বলহু গড় পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰে। পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমভাৱে ঐতিহাসিক জঙাল বলহু গড়ত প্ৰায় 100 কোটি টকাৰে নিৰ্মাণ কৰা আধুনিক পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰে। পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰি মন্ত্ৰী অজন্তা নেওগে জঙাল বলহু পৰ্যটন ক্ষেত্ৰখন উৎকৃষ্ট পৰ্যটন ক্ষেত্ৰ হ'ব বুলি সেইদিনাই এক বৈঠকত মন্তব্য প্ৰকাশ কৰাৰ লগতে ক্ষেত্ৰখনক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে চৰকাৰে প্ৰয়াস ৰাখিছে বুলি মন্তব্য কৰে। অতি কম দিনৰ ভিতৰতে ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰাৰ কথাও ঘোষণা কৰে। ইক' টুৰিজিম সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে অসমত ইক' টুৰিজিমৰ সুন্দৰ পৰিৱেশ আছে আৰু টুৰিজিমৰ ক্ষেত্ৰত আগন্তুক 5 বছৰৰ বাবে এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰে। তদুপৰি গ্ৰামাঞ্চলতো পৰ্যটন কেন্দ্ৰ হ'ব পাৰে আৰু এনে হোমষ্টেৰ জৰিয়তে নিবনুৱা সংস্থাপিত হ'ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
1: যোৱা 2 জুলাইত ৰাষ্ট্ৰীয় সমবায় দিৱস উপলক্ষে কলিয়াবৰত আয়োজিত এক অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিবিদ্যাৰে সমবায় খণ্ডত উন্নয়ন এক সুন্দৰ লক্ষ্য শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰৰ দুৱাৰ বাগৰি সমবায় সমিতিৰ উদ্যোগত জখলাবন্ধৰ ওচৰৰ বাঘজানত এই বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই বিষয়ে অধিক জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
2: কলিয়াবৰ সমজিলা সমবায় বিভাগ আৰু সমবায় সমিতিসমূহৰ সহযোগত দাৰবাগৰ সমবায় সমিতি লিমিটেডৰ উদ্যোগত যোৱা 2 জুলাইত কলিয়াবৰ বাঘজানত সমবায় দিৱস উদযাপন কৰে। যোৱা 29 জুনৰ পৰা 2 জুলাইলৈকে পালন কৰা সমবায় সপ্তাহৰ কলিয়াবৰ সমজিলা অন্তৰ্গত 10খন সমবায় সমিতিৰ বিষয়া কৰ্মচাৰীৰ লগতে সদস্যসকলে অংশগ্ৰহণ কৰে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থকা সমবায় দিৱসত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে।
1: সমগ্ৰ দেশৰ লগতে যোৱা 29 জুনত নগাঁৱতো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ নগাঁও চহৰস্থিত উপসঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসটি উদযাপন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: সমগ্ৰ দেশৰ লগতে যোৱা 29 জুনত নগাঁৱত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। নগাঁও চহৰৰ পূৰ্বাম্বা প্ৰতিষ্ঠিত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উপসঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। পুৱা বৃক্ষৰোপণ কৰাৰ পিছত পৰিসংখ্যাৰ পিতৃস্বৰূপ PC মহানৱীশৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ জয়ন্ত সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও কাৰ্যালয়ৰ ক্ষেত্ৰ সহায়ক পাৰ্থজ্যোতি দাসে। সভাত ৰাষ্ট্ৰীয় পৰিসংখ্যা জৰীপ সংস্থাৰ তেজপুৰস্থিত জ্যেষ্ঠ পৰিসংখ্যা বিষয়া মণিৰাজ অধিকাৰীয়ে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কাম কাজ সম্পৰ্কে সম্যক বিশ্লেষণ আগবঢ়ায়। লগতে তেওঁ প্ৰশান্ত চন্দ্ৰ মহানৱীশৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰে। নগাঁও কাৰ্যালয়ৰ পৰিদৰ্শক কৌস্তুভ মণিৰায় আদৰণি ভাষণ প্ৰদান কৰা সভাত নগাঁও জিলাৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক

0: হনচন্দ্ৰ পোৱাৰে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ কুমাৰ বৰুৱা, জ্যেষ্ঠ পৰিসংখ্যা বিষয়া মনোদীপ শুক্লবৈদ্য, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক পুনৰাম দাস, জ্যেষ্ঠ সাংবাদিক কণ হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা মুনীন্দ্ৰ শইকীয়া। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ,
7: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বুধবাৰ। আজি আমি এটি বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ প্ৰভাতী তৰংগ অনুষ্ঠানটিত মাইক্ৰফোনৰ সন্মুখত মই ইন্দ্ৰজিৎ দাস। শ্ৰোতাসকল, আপোনালোকে জানেই যে স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এক অনন্য পদক্ষেপ। এই যাত্ৰাত আমাৰ সহযাত্ৰী হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পতাল। আজিও আমি এটি বিশেষ বিষয়ত কথা পাতিম। 9:30 পৰা 10:30 আমি এঘণ্টা সময় আমি এলাৰ্জি আৰু ছাইনাছৰ সম্পৰ্কত আমি কথা পাতিম। আপোনালোকৰ যিসমূহ প্ৰশ্ন সেয়া আপোনালোকে আমাৰ ফেচবুক পেজত উল্লেখ কৰিব পাৰিব। আৰু একে সময়তে শ্ৰোতাসকল, আপোনালোকেই আমাৰ আচলতে যাত্ৰাপথৰ প্ৰকৃত সাৰথি আৰু আপোনালোকৰ সৈতে আমি এই যাত্ৰাপথত আগুৱাই গৈ থাকোঁ। আপোনালোকে বিচৰা ধৰণেই আকাশবাণী সদায় দায়বদ্ধভাৱে অনুষ্ঠান প্ৰচাৰ কৰাত গুৰুত্ব দি আহিছে। সংবিধান অনুষ্ঠানত আপোনালোকৰ ফালৰ পৰা এটা অনুৰোধ আহিছিল যে চিকিৎসকসকল যেতিয়া ষ্টুডিঅ'ত থাকে, বহুতে হয়তো ফেচবুক পেজত পোনপটীয়াকৈ মন্তব্য লিখিব নোৱাৰিব পাৰে, গতিকে তেওঁলোকক আমি সুবিধা কৰি দিব লাগে ফোন লাইনত সংযুক্ত হ'বলৈ। আপোনালোকৰ অনুৰোধ ৰক্ষা আমি কৰিমেই, নহয় জানো? আপোনালোকে বিচাৰিছে 03612661876 আৰু 03612662325, এই দুটা লেণ্ডলাইন নম্বৰ 2661876 আৰু 2662325। কিন্তু এটা আপোনালোকৰ অনুৰোধ, আপোনালোকে যাতে এই দুটি নম্বৰত 10:00 পৰা বিবিধ ভাৰতীত আৰম্ভ হ'বলগীয়া সুৰধ্বনি গীতৰ অনুৰোধৰ সেই অনুষ্ঠানৰ আপোনালোকে গান শুনিবলৈ বিচাৰি আমাক এই দুটা নম্বৰত ফোন নকৰিব। সেয়া আৰম্ভণিতে আপোনালোকক অনুৰোধ জনাইছোঁ, কাৰণ আমি ইয়াত চিকিৎসা সম্পৰ্কে কথা পাতি থাকিম। দুটা মোবাইল নম্বৰ দিয়া হ'ব সুৰধ্বনি অনুষ্ঠানটিৰ বাবে, সেই দুটি নম্বৰতহে আপোনালোকে ফোন কৰিব সুৰধ্বনিৰ বাবে। আমাক এই দুটা নম্বৰত আপোনালোকে অনুগ্ৰহ কৰি ফোন নকৰিব। আপোনালোকৰ অনুৰোধৰ বাবেই আচলতে আমি দুটি নম্বৰ আপোনালোকৰ বাবে মুকলি কৰি দিছোঁ, যাতে অনুষ্ঠানত আপোনালোকে পোনপটীয়াকৈ ভাগ ল'ব পাৰে। এই অনুষ্ঠানটি শ্ৰোতাসকলৰ মাজত অতি জনপ্ৰিয়। 9:20 এই সময়খিনি আপোনালোক সকলোৱে অনুষ্ঠানটি শুনি থাকে, আৰু যিসকলে কাৰ্যালয়লৈ গৈ থাকে বা অন্য গন্তব্যস্থলীলৈ যিসকল গৈ থাকে তেখেতসকলৰ গাড়ীত এইখিনি সময়ত টিউন কৰি ভাল পায়। 101.6 MHz আমাৰ আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ FM আপোনালোকে টিউন কৰি আমাৰ অনুষ্ঠান শুনি থাকে। কোনোবাই হয়তো ৰেডিঅ' ছেটত একান্ত মনে অনুষ্ঠানটি শুনি আছে, কোনোবাই হয়তো নিউজ অন AIR এপত বা AIR ৰেডিঅ' এপত আপুনি পৃথিৱীৰ যিকোনো অংশৰ পৰা অনুষ্ঠানটিত ভাগ ল'ব পাৰে। ফেচবুক পেজত আমাৰ পোনপটীয়াকৈ অনুষ্ঠানটি প্ৰচাৰ কৰা হয়। আজি এই প্ৰচাৰৰ দায়িত্বত আছে ৰোচেন গগৈ, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, FM ট্ৰান্সমিটাৰত আছে নিখিল শৰ্মা, ডিউটি ৰুমত আছে দেৱাশিষ ৰাজকুমাৰ আৰু প্ৰণীতা দাস, ষ্টুডিঅ'ত মোক সহযোগ কৰিব অনামিকা বৰদলৈ বৰুৱাই। শ্ৰোতাসকল, অনুষ্ঠানৰ মূল আলোচনালৈ যাম, কিন্তু 80-90 দশকৰ এগৰাকী সফল অভিনেত্ৰী পূৰবী শৰ্মা, 1980 চনত মুক্তিপ্ৰাপ্ত নিব্বুৰা পৰিচালিত আজলি নৱৌ ছবিখনৰ জৰিয়তে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত প্ৰথম ৰাগিনী, চিৰাজ, মধুচন্দা, সংকল্প, অভিমান, পূজা, শেৱালী, এণ্টনি মোৰ নাম, ৰিঙা ৰিঙা মন, পাহাৰী কন্যা, প্ৰভাতী পক্ষীৰ গান, ৰক্তবীজ, লক্ষ্মী, কন্যাদান, পিতা পুত্ৰকে আদি কৰি বহু ছবিত তেখেতে অভিনয় কৰিছে। তেখেতে অভিনয় কৰা প্ৰথম ৰাগিনী ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। আকাশবাণীত তেখেতৰ অভিনয় আপোনালোকে শুনিছে, অনাতন মাধ্যমত তেখেতৰ অভিনয় আপোনালোকে শুনিবলৈ পাইছে, দূৰদৰ্শনৰ ধাৰাবাহিক, ভ্ৰাম্যমান থিয়েটাৰ, সকলো ক্ষেত্ৰতেই তেখেতে অভিনয়ৰ যোগেদি এক সুনাম ৰাখি থৈ গৈছে। আৰু আপোনালোকে জানেই যে কালি তেখেতৰ দেহাৱসান ঘটিছে। আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা অনুষ্ঠান আৰম্ভণিতে তেখেতক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু তেখেতৰ অভিনয় কৰা আজলি নৱৌ চিনেমাখনৰ এটি গীতেৰেই অনুষ্ঠানটি আৰম্ভ কৰিম। তাৰ পাছত আমি মূল আলোচনা

0: শ্রোতাসকল, আজিৰ দিনটো আমি পালন কৰোঁ যুৱ দক্ষতা দিৱস ৰূপে। যুৱক যুৱতীসকলে সমাজৰ ভৱিষ্যত। তেখেতসকলৰ দক্ষতাক আমি যদি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সমাজখনক আগুৱাই লৈ যোৱাটো আমাৰ সহজ হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, যুৱক যুৱতীসকলক দক্ষ কৰি তোলাৰ ক্ষেত্ৰত বা দক্ষ যুৱক যুৱতীসকলক বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈ আহিছে। আশা কৰোঁ আমাৰ যুৱক যুৱতীসকল দক্ষ হৈ বিভিন্ন ক্ষেত্ৰত উজ্বলি থাকিব। আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। শ্ৰোতাসকল, ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কেইবাগৰাকীও ফেচবুক পেজত সংযুক্ত হৈছে, আৰু যিসকলে ৰেডিঅ' ছেটত বা এপত শুনি আছে বা এই মুহূৰ্তত গাড়ীত এফ এমত শুনি গৈ আছে, তেখেতসকলৰ নামসমূহ আমি গম নাপাম, কিন্তু আপোনালোক প্ৰত্যেকেই আমাৰ অতি আদৰৰ শ্ৰোতা। আমি আলোচনাৰ মাজলৈ আগবাঢ়িম। আজি আমাৰ অতিথি ডক্টৰ আকৃবা আহমেদ, তেখেত ছিনিয়ৰ কনচালটেণ্ট ENT, এলাৰ্জি আৰু নিউৰোলজিৰ। 20 বছৰৰো অধিক তেখেতৰ অভিজ্ঞতা, আৰু তেখেতে তথ্যগতভাৱে যিখিনি শুদ্ধ ঠিক তেনেদৰে চিকিৎসা পদ্ধতিৰ মাজেৰে আমাৰ ৰোগীসকলক দিহা পৰামৰ্শ দি আহিছে, আৰু এগৰাকী অভিজ্ঞ চিকিৎসকক আজি আমি আমাৰ মাজত পাইছোঁ। এলাৰ্জি সম্পৰ্কে জানিবলৈ, চাইনাচাইটিছ বা চাইনাছ বুলি আমি সাধাৰণতে যিটো কওঁ, বা তেখেত এগৰাকী বেলেন্স ডিছৰ্ডাৰ বুলি ক'লে, যেতিয়া ভাৰসাম্য, যেতিয়া আমি দেহৰ যেতিয়া ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰোঁ, তেনেকুৱা ভাৰ্টিগ'ৰ কথা যদি আমি উল্লেখ কৰোঁ, তেনেকুৱা দিশতো তেখেত এগৰাকী এক্সপাৰ্ট। গতিকে এনেকুৱা এগৰাকী বিশেষজ্ঞ চিকিৎসকক আমাৰ মাজত পাইছোঁ। এই সময়খিনি আমি সদ্ব্যৱহাৰ কৰিব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ এপল' এক্সেল কেয়াৰ হাস্পাতালক যে এই অনুষ্ঠানটিত আমাৰ সহযাত্ৰী হোৱাৰ বাবে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ, অশেষ ধন্যবাদ মোক এই অনুষ্ঠানত আমন্ত্ৰণ জনাৰ বাবে।
0: আপোনাৰ সৈতে আমি এঘণ্টা সময় এতিয়া কথা পাতিম। ইতিমধ্যে শ্ৰোতাসকলৰ ফালৰ পৰা মন্তব্য আহিছে, তেওঁলোকে এই বিষয়ত কিছু কথা উল্লেখ কৰিছে, আমি আলোচনাৰ মাজলৈ যাম। কেইটামান বাৰ্তা পঢ়ি লৈছোঁ। ধ্ৰুৱজ্যোতি কলিতা, বজাৰত প্ৰতিদিনে নতুন নতুন খাদ্য সামগ্ৰী বা আন ব্যৱহাৰ্য সামগ্ৰী ওলাই আছে, যিবোৰৰ পৰা প্ৰতিগৰাকী মানুহৰ শৰীৰত পৰিব পৰা দীৰ্ঘকালীন প্ৰভাৱ সম্পৰ্কে লগে লগেই জনাটো সম্ভৱ নহয়। সেয়েহে সৰ্বাধিক মানুহৰ দেহত এলাৰ্জি সৃষ্টি কৰিব পৰা পদাৰ্থ বা পৰিস্থিতিৰ বিষয়ে আজিৰ আলোচনাত এটি আভাস দিব বুলি আশা কৰিলোঁ। নিশ্চয় এই সম্পৰ্কে আমি বাইদেউৰ সৈতে কথা পাতিম। বংকিম দাস, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা। পুষ্প লাল, সবিতা কলিতা, আপুনি পূৰৱী শৰ্মাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। দীপাঞ্জলি দাসবৰুৱা, পাপৰি দাস, তেজপুৰৰ পৰা আপুনি আমাৰ সৈতে সংযুক্ত হৈছে। প্ৰিয়মা নাথ ডেকা, দিগন্ত বৰ্মন আপোনালোকৰ অনুষ্ঠানলৈ আহিছে। জ্যোৎস্না ডেকা, আপোনালোক প্ৰত্যেকেই পূৰৱী শৰ্মাৰ প্ৰতি আত্মাৰ প্ৰতি চিৰশান্তি কামনা কৰি আপোনালোকে প্ৰাৰ্থনা জনাই বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু এতিয়া আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি কৈছোঁ যে এলাৰ্জি আৰু চাইনাচাইটিছ সম্পৰ্কে আমি আজি কথা পাতিম, আৰু এগৰাকী অভিজ্ঞ চিকিৎসকক আমি পাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ,

0: ডক্টৰ আহমেদ, আপোনাৰ পৰা এটা কথাই জানিব বিচাৰোঁ, আমি এলাৰ্জি বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ সহজ ভাষাত? কাৰণ আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চলৰ পৰা বহুতো লোকে অনুষ্ঠানে শুনি আছে, গতিকে সহজ ভাষাত আমি প্ৰথমে এলাৰ্জি সম্পৰ্কে জানি ল'ব বিচাৰিছোঁ।
1: চ' এলাৰ্জি এটা ইমিউন ছিষ্টেমৰ, আমাৰ ইমিউন ছিষ্টেমৰ এটা অসুবিধা, যাক আমি ৰোগ প্ৰতিৰোধৰ যিটো ক্ষমতা আমাৰ শৰীৰৰ, সেই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মানে এটা অস্বাভাৱিক এটা প্ৰতিক্ৰিয়াকে এলাৰ্জি বোলা যায়। যদি সাধাৰণতে আমি বুজোঁ যে যিবোৰ পদাৰ্থ, নেচাৰেল যিবোৰ ছাবষ্টেঞ্চ কিছুমান থাকে, প্ৰটিন ছাবষ্টেঞ্চ, সেইখিনি নেচাৰেল ছাবষ্টেঞ্চ এনভাইৰনমেণ্টত, সেই তাৰ প্ৰতি আমাৰ এটা অস্বাভাৱিক, শৰীৰে মানে বিদেশী বুলি চিনাক্ত কৰে আৰু তাৰ প্ৰতি এটা শৰীৰৰ এটা ৰিয়েকশ্যন হয়, তাকে এলাৰ্জি ডিজিজেছ, যেনেকৈ এলাৰ্জিক ৰাইনাইটিছ, এলাৰ্জিক এজমা, ফুড এলাৰ্জি, কিছুমান ড্ৰাগ এলাৰ্জিও হয়, তেনেকুৱা ধৰণৰ এলাৰ্জিক ডিজিজৰ মানে বিকাশ পায় তেনেকৈ মানুহৰ শৰীৰত।
0: আৰু ইয়াৰ পিছত আমি ছাইনাছাইটিছৰ সম্পৰ্কে অলপ জানিলোঁ।
1: ছাইনাছাইটিছ এলাৰ্জি এটা সম্বন্ধ আছে নোহোৱা নহয়, কিন্তু এলাৰ্জি আৰু ছাইনাছাইটিছ দুটাই অলপ সুকীয়া বেমাৰ দুটা। এতিয়া ছাইনাছাইটিছ মানে ছাইনাছ বুলি যদি আমি কওঁ, তেতিয়া আমাৰ নাকৰ চাৰিওফালে কিছুমান বতাহ থকা কিছুমান হেৰি ঠাই আছে, সেইবোৰত বতাহ চলাচল কৰে সাধাৰণতে। সেই ছাইনাছবোৰত যেতিয়া সৰু সৰু বাটসমূহ যেতিয়া বন্ধ হৈ যায়, তাৰে মানে আৱৰণবোৰত ইনফ্লেমেশ্যন হয়, ইনফেকশ্যন হয়, তেতিয়া আমি ছাইনাছাইটিছ কওঁ। আৰু কেতিয়াবা এলাৰ্জিৰ কাৰণেও যদি বাটসমূহ বন্ধ হৈ যায়, তেতিয়াও ছাইনাছাইটিছ হয়, কিন্তু এলাৰ্জি ট্ৰিটমেণ্ট আৰু ছাইনাছাইটিছ ট্ৰিটমেণ্ট অকণমান বেলেগ হয়।
0: হয়, এই পাৰ্থক্য সম্পৰ্কে আপুনি কিছু কথা ক'লে। এলাৰ্জি সম্পৰ্কে আমি, ইয়াৰ কাৰণ বহুতো হ'ব পাৰে, আমাৰ বিভিন্ন সময়ত বিভিন্ন কাৰণত আমাৰ এলাৰ্জি হয়, এই কাৰণসমূহৰ বিষয়ে অকণমান শ্ৰোতাসকলক বুজাই কওকচোন।
1: চ' এলাৰ্জি কাৰণ বুলি যদি আমি কওঁ, এটা খুব ইণ্টাৰেষ্টিং এটা ষ্টাডি আছিলে, আইচেক ষ্টাডি বুলি কয়, 1992 চনতে আৰম্ভ হৈছিলে, যে ইণ্টাৰনেশ্যনেল ষ্টাডি অফ চাইল্ডহুড এণ্ড এলাৰ্জিক ডিজিজেছ। তাতে ষ্টাডিটোত দেখা পোৱা গৈছে যে যিসকল শিশুৰ যদি প্ৰদূষণ নথকা ঠাইত ডাঙৰ দীঘল হৈছে, বা ৰুৰেল লিভিং, যে গাঁৱলীয়া ঠাইত মানে ডাঙৰ দীঘল হৈছে, তেওঁলোকৰ মানে এলাৰ্জিবোৰ ডাঙৰ হ'লে কম হয়। আৰু বাকী হ'ল খাদ্যৰ লগতো সম্বন্ধ আছে, যিখিনি ধৰক মেডিটেৰেনিয়ান ডায়েট বুলি কওঁ, যিসকল মানুহে ধৰক ফল মূল, শাক পাচলি আৰু যিখিনি তেলজাতীয় মানে খাদ্য কম কৰে, সেই ষ্টাডিটোত দেখা গৈছে যে তেওঁলোকৰ মানে এলাৰ্জি কম হয়। তাৰোপৰি দেখা যায় যে যিবোৰ ৱেষ্টাৰ্ণাইজ ডায়েট, প্ৰচেছ ফুড যিখিনি খাই আছে মানুহসকলে, সেইখিনিত মানে কয় যে মানে এলাৰ্জিজ বাঢ়ি যায়। আৰু প্ৰদূষণটো আছে, বায়ু প্ৰদূষণ আৰু গ্ল'বেল ৱাৰ্মিং, সেইবোৰৰ কাৰণেও এলাৰ্জিবোৰ বাঢ়ি গৈ আছে।
0: হয় হয়, আপুনি এলাৰ্জি সম্পৰ্কে ক'লে, এলাৰ্জিৰ কাৰণ সম্পৰ্কে ক'লে, ছাইনাছ সম্পৰ্কেও এতিয়া ভাগ দিলে। শ্ৰোতাসকল, আমি এতিয়া আলোচনাৰ মাজলৈ যিহেতু আগবাঢ়িছোঁ, আপোনালোকৰ মন্তব্যসমূহ আমি আশা কৰিম এই আলোচনা সম্পৰ্কীয়, আপোনালোকে আৰু কিছু বাৰ্তা প্ৰেৰণ কৰিছে, কিন্তু আপোনালোকৰ পৰা এতিয়া আমি যিহেতু আমি আলোচনাৰ মাজলৈ আহিছোঁ, এই আলোচনা সম্পৰ্কে আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিলে আমি ভাল পাম, কাৰণ এই আলোচনাৰ কথাখিনি তেতিয়া আৰু বেছি ফলপ্ৰসূ হ'ব। আকৌ এবাৰ কৈ দিছোঁ, 03612661876, 03612662325, আপোনালোকৰ অনুৰোধত এই দুটি নম্বৰ আমি প্ৰভাতী তৰংগৰ বাবে দিছোঁ, সুৰত ধ্বনিৰ গীত অনুৰোধৰ বাবে এই নম্বৰ দুটি নহয়। আপোনালোকে ফোন কৰিও আমাৰ অভিজ্ঞ চিকিৎসকগৰাকীৰ পৰা আপোনালোকৰ সমস্যা সম্পৰ্কে তেখেতক জনাব পাৰিব বা তেখেতৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰিব। আমি এলাৰ্জিৰ কথা যেতিয়া কওঁ, বাইদেউ, আজিকালি এলাৰ্জিৰ বিভিন্ন ধৰণৰ পৰীক্ষা ওলাইছে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ আপোনালোকৰ।
1: এলাৰ্জি সাধাৰণতে এটা ক্লিনিকেল ডায়েগনোচিছ, মানে পেচেণ্টগৰাকী যে ডক্টৰে চায় তেতিয়াই ডায়েগনোচিছটো হৈয়ে যায়, কিন্তু তাৰ ট্ৰিটমেণ্টৰ কাৰণে পৰীক্ষা কিছুমান আছে। মেইন গোল্ড ষ্টেণ্ডাৰ্ড টেষ্টটো কয়, মানে WHO বুলি কয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ৱৰ্ল্ড এলাৰ্জি অৰ্গেনাইজেশ্যনে যিটো টেষ্ট কৰিছে, এইটো স্কিন প্ৰিক টেষ্ট বুলি কয়। সৰু সৰু কিছুমান এলাৰ্জিনৰ টোপাল স্কিনত দি পেলাই, তাৰে মানে এটা সৰু এটা নিডল দি স্ক্ৰেচ কৰা যায়, সেইটো দি পেলাই টেষ্ট কৰে। তাৰ আকৌ সেই পজিটিভিটিটো, পজিটিভ হ'লেও মানে ক'ব নোৱাৰি যে তাৰ এলাৰ্জি হৈছে, সেইটো আকৌ মানে পেচেণ্টগৰাকীৰ হিষ্ট্ৰী চাই পেলাইহে আমি পজিটিভ হৈছে নে চাব লাগে। চ' এলাৰ্জিন স্কিন প্ৰিক টেষ্ট আছে, কিছুমান লাং টেষ্টো আছে যে এলাৰ্জিক এজমাৰ কাৰণে। চ' সেইকেইটাই মেইনলি। আৰু ব্লাড টেষ্ট কিছুমান আছে, খুব স্পেচিফিক, চব টেষ্ট কৰিব নালাগে, যিখিনি মানে লেবৰেটৰীত পোৱা যায় এলাৰ্জি ব্লাড টেষ্ট, চব ডক্টৰৰ পৰামৰ্শৰ অবিহনে কৰিব নালাগে।
0: হয়, বহুতে নিজৰ ধৰণে কৰিব বিচাৰে, তেওঁলোকে নিজেই বুজি পোৱাৰ নিচিনাকৈ। ইয়াৰ আগতে এগৰাকী অতিথি আছিল আপোনালোকৰ চিকিৎসালয়ৰ ফালৰ পৰা, তেখেতে কৈছে যে চিকিৎসক এগৰাকীৰ ওচৰলৈ ৰোগীগৰাকীক যায়, তেওঁ আচলতে লক্ষণসমূহ ক'লেই হয়, কেতিয়াবা তেওঁলোকে নিজৰ ৰোগটোও কৈ দিয়ে যে মোৰ এনেকুৱা হৈছে, তেতিয়া

0: আচলতে তেওঁলোকে নিজেই ধাৰণা কৰি লয় আজিকালি, আৰু বিভিন্ন সময়ত আজিকালি ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণৰ তথ্য পাই থাকে। গতিকে বাইদেউ কোৱা ধৰণে যিকোনো যেতিয়া পৰীক্ষা কৰাব আপোনালোকে, সেয়া চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে হোৱা উচিত। আপোনালোকৰ ফালৰ পৰা বাৰ্তা পাইছোঁ, এতিয়া কিছু বাৰ্তা পূৰবী শৰ্মা বাইদেউৰ প্ৰতি আত্মাৰ শান্তি বিচাৰি আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছে। আৰু তৃষ্ণা কটকী ৰেডিঅ' ছেটত অনুষ্ঠানটি শুনি আছোঁ বুলি কৈছে, ভাল লাগিছে, কাৰণ এতিয়াও ৰেডিঅ'ত শুনাৰ, কিন্তু ৰেডিঅ' অনুষ্ঠান ৰেডিঅ'ত শুনাৰ মজাটোৱেই সুকীয়া নহয়নে? আগতে আমি নাটক শুনিছিলোঁ, নাটক শুনাৰ লগে লগে আমাৰ কল্পনাৰ যি প্ৰসাৰ লাভ কৰিব পাৰে, আমি যদি দৰ্জাখন বন্ধ কৰা শব্দটো শুনিলে আমাৰ কল্পনাই সেইটো বিচাৰি লয় যে দৰ্জা এখন বন্ধ হৈছে, কিন্তু এতিয়া দেখুৱাই দিয়াৰ লগে লগে সেই কল্পনাৰ ৰাজ্যখনৰ পৰা আমি আঁতৰি আহোঁ, নহয়নে? আমি এতিয়া সময়ৰ লগে লগে, প্ৰযুক্তি উন্নত হোৱাৰ লগে লগে আমি ফেচবুকলৈ আহিছোঁ বা আপোনালোকে আমাক দেখা হৈছে, কিন্তু ৰেডিঅ'ৰ অনুষ্ঠান ৰেডিঅ'ত শুনাৰ মজাই সুকীয়া। গতিকে আপোনালোক প্ৰত্যেকে একোটাকৈ ৰেডিঅ' ছেট আপোনালোকৰ ঘৰত ৰাখিবচোন। আজিকালি ৰেডিঅ' ছেট নাই বুলি নক'ব, কিন্তু ৰেডিঅ' ছেট আজিকালি বহুত পায়, আৰু আজিকালি ছ'লাৰ ৰেডিঅ' ছেটো পায়, বেটেৰী নালাগে, কাৰেণ্টৰ কোনো প্ৰয়োজন নাই, সূৰ্যৰ ৰশ্মি তাত পৰি থাকিলেই পেনেলখনত আপুনি আৰামত অনুষ্ঠান শুনি থাকিব পাৰে। গতিকে দীপাঞ্জলি দাস বৰুৱা, উত্তম কুমাৰ ৰয়, বংকিম দাস, আপোনালোকৰ বাৰ্তা পাইছোঁ। মধুচন্দা শইকীয়া অৱশ্য সোণাৰীৰ পৰা, আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, আপোনাৰ বাৰ্তা পাইছোঁ। অপৰাজিতা গোস্বামী, আপোনালোকৰ পৰা আমি বাৰ্তা পাইছোঁ, কিন্তু আপোনালোকে এতিয়া বিচাৰিম যে আপোনালোকে এই আলোচনা সম্পৰ্কীয় বাৰ্তাহে প্ৰেৰণ কৰিব, কাৰণ তেতিয়াহে আমি আৰু আগবাঢ়িবলৈ সুবিধা হ'ব। যিদৰে ধ্ৰুৱজ্যোতি কলিতাই এই বিষয়বস্তুৰ সৈতে সাদৃশ্য থকা এটা বাৰ্তা প্ৰেৰণ কৰিছে, আমি এলাৰ্জি সম্পৰ্কে গম পালোঁ বাইদেউ, এলাৰ্জি কাৰণ সম্পৰ্কে, চাইনাছাইটিছ বা চাইনাছ বুলি যিটো আমি কওঁ, চাইনাছৰ কাৰণসমূহ কি ধৰণৰ?
1: চাইনাছাইটিছ সাধাৰণতে যেতিয়া আমি জ্বৰ চৰ্দি হয়, ভাইৰেল ইনফেকশ্যনতে হয় নহয়, তাতে সেইটো যদি দীৰ্ঘদিনীয়া যদি কণ্টিনিউ হৈ থাকে তেতিয়া আমাৰ একিউট চাইনাছাইটিছ হৈ যায়, মানে ৰাস্তাসমূহ, বাটসমূহ চাইনাছৰ বন্ধ হৈ যায়, তেতিয়া সেই চাইনাছাইটিছ হয়। মূৰৰ বিষ, দাঁত দাঁত হেঙুন ওলায়। এতিয়া এলাৰ্জিক যিটো হয়, পানী, নাকৰ পানীটো একদম পাতল হয়, খুব হাঁচি আহে, নাক খজুৱায়, চকু খজুৱায়। কিন্তু চাইনাছাইটিছত কি হয়, আপোনাৰ হেঙুনটো ডাঠ, মূৰৰ বিষ, নাক বন্ধ, সেইবোৰ চিম্পটমছ বেছি হয়। সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ পিছতে হয়, আৰু কেতিয়াবা কেতিয়াবা কিছুমান ষ্টেজ, যেনেকৈ ধৰক ক্ৰনিক চাইনাছাইটিছ বুলি কওঁ, যে তিনিমাহ ধৰি হৈ আছে, তাত কিছুমান ফাংগাল ইনফেকশ্যনৰ কাৰণে হয়, আমি ফাংগাল চাইনাছাইটিছ বুলি কওঁ। কিছুমানৰ এস্পিৰিন, যিটো আমি ডিস্প্ৰিন যে টেবলেট খাওঁ, এস্পিৰিন হাইপাৰ চেঞ্চিটিভিটি কিছুমান চিনড্ৰোম থাকে, তাতো হয়। আৰু কিছুমান ইমিউনিটি যেতিয়া কম থাকে মানুহক, ইমিউনো কম্প্ৰমাইজ কিছুমান ডিজিজেছ, সেইবোৰতো চাইনাছাইটিছ হয়। চ' আৰু চিষ্টিক ফাইব্ৰোচিছ বুলি এটা বেমাৰ আছে, তাতো চাইনাছাইটিছ হয়। চ' তেনেকৈ বহুত কাৰণ থাকে।
0: নাকৰ যদি আমাৰ এলাৰ্জি হয়,
1: হয়,
0: তেতিয়াহ'লে সেইটোৱে আকৌ চাইনাছাইটিছত হোৱাত আৰু বেছি সহায় কৰে নেকি?
1: অঁ, দীৰ্ঘদিন ধৰি যদি এলাৰ্জি হৈ থাকে, যে নাকটো যেতিয়া ভিতৰত ফুলি যায়, আৰু কিছুমান এলাৰ্জিক কণ্ডিশ্যন যেনেকৈ নেজেল পলিপ বুলি কয়, মানে মাংস কিছুমান বাঢ়ি আহে চাইনাছৰ ভিতৰৰ পৰা, সেইবোৰ যেতিয়া সেই বাটসমূহ বন্ধ কৰে নহয়, তেতিয়াহে চাইনাছাইটিছ হ'ব পাৰে। এলাৰ্জিৰ পৰাও চাইনাছাইটিছ হয়, কিন্তু সেই দীঘলীয়া হ'লে হয় আৰু।
0: আমি আৰু কথা পাতি থাকিম, ইতিমধ্যে জ্যোৎস্না ডেকাই এটা প্ৰশ্ন কৰিছে, এলাৰ্জিৰ পৰা হাঁপানী বা এজমা হ'ব পাৰে নেকি, এই সম্পৰ্কেও আমি বাইদেউৰ সৈতে পাতিম। চাৰু বৰুৱা, আপুনি দেৰগাঁৱৰ পৰা অনুষ্ঠান শুনি আছে, দীপক দাস, ছ'লাৰ ৰেডিঅ' ছেটত ৰাতি শুনিব পাৰিমনে? হয়, আপুনি দিনত যদি সূৰ্যৰ ৰশ্মি পৰি থাকে, চাৰ্জ হৈ থাকিব, আপুনি তাৰপাছত শুনি থাকিব পাৰিব, একো চিন্তা নাই। মই নিজেই ঘৰত ছ'লাৰ ৰেডিঅ' ব্যৱহাৰ কৰোঁ। আৰু যিটো বাৰ্তা আহিছিল আৰম্ভণিতে ধ্ৰুৱজ্যোতি কলিতা, আপোনাৰ সেই বাৰ্তা সম্পৰ্কে আমি কথা পাতিম। আৰু কিছু সময় যিহেতু কথা পাতিলোঁ এই আলোচনা সম্পৰ্কে, আপোনালোকৰ মনত উদয় হোৱা প্ৰশ্ন সম্পৰ্কে আমাৰ পেজত আপোনালোকে লিখিব পাৰে। এইখিনিতে শ্ৰোতাসকলক জনাইছোঁ যে আকাশবাণীৰ 78 বছৰ সম্পূৰ্ণ কৰি আকাশবাণী গুৱাহাটী 79 বছৰত ভৰি দিলে যোৱা পহিলা জুলাই দিনটোত। আমি আকাশী বুলি যিখন আলোচনী আমাৰ আছিল, তাৰ নিৰ্বাচিত লেখাৰ এটি সংকলন আকাশী ইতিমধ্যে সেইদিনাখন উন্মোচন কৰা হৈছিল। সেই গ্ৰন্থখন আকাশবাণী গুৱাহাটীৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰে। বহুতে ফোন কৰে, সুধি আছে, কিন্তু আপোনালোকে শনিবাৰ বা দেওবাৰে যদি আহে তেতিয়াহ'লে আমাৰ কাৰ্যালয় বন্ধ থাকে, বা যদি হলিডে থাকে, ৰাষ্ট্ৰীয় বা স্থানীয় কিবা বন্ধ থাকে, আমাৰ সাধাৰণতে নেশ্যনেল হলিডে আমি পালন কৰোঁ আকাশবাণী, যিহেতু আকাশবাণী এটা ৰাষ্ট্ৰীয় সংস্থা, গতিকে তেনেকুৱা দিনত আপোনালোক আকাশবাণীলৈ আহিব নালাগে, অন্য দিনত আহিলে আমাৰ লাইব্ৰেৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। আমি এটা গান শুনি লওঁ, তাৰ পাছত মালবিকা বৰাৰ কণ্ঠৰ এটি গান শুনি লওঁ, তাৰপাছত আকৌ বাইদেউৰ সৈতে আমি আলোচনা কৰিম এই সম্পৰ্কে।

0: প্ৰথম ৰাগিনী চিনেমাখনৰ এটি গীতৰ কিছু অংশ আপোনালোকে শুনিলে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি, প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়োৱা হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। শ্ৰোতাসকল, আকৌ আমি আলোচনাৰ মাজলৈ আহিছোঁ। এগৰাকী শ্ৰোতাৰ দুটা প্ৰশ্ন আছে, সেই দুটা প্ৰশ্ন আমি একেলগে লৈ ল'ম। বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত এলাৰ্জি বৃদ্ধি পাইছে, গতিকে এই সম্পৰ্কে ইয়াৰ কাৰণ কি? বৰ্তমান সময়ত এলাৰ্জিৰ যিটো সমস্যা বেছিভাগ মানুহৰে আমি দেখিবলৈ পাওঁ, ইয়াৰ কাৰণ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। তাৰপাছত শ্ৰোতাগৰাকী দুটা প্ৰশ্ন আছে, সেয়া আপোনাৰ পৰা আমি জানিব বিচাৰিম।
3: হয়, এলাৰ্জিৰ আজিকালি দেখা যায় যে বেছি বেছিকৈ মানে আমি দেখা পাওঁ। মেইন কাৰণটো এয়াৰ পলিউশ্যন, যিটো বায়ু প্ৰদূষণ হৈ আছে। তাৰোপৰি আজিকালি যিটো চিটি লাইফ, যিটো আৰ্বানাইজেশ্যন হৈছে, বেছিভাগ মানুহে ঘৰৰ ভিতৰত অধিক সময় থাকে। ঘৰৰ ভিতৰত

0: বেছি অধিক সময় থকাৰ বাবে ইনডোৰ যিবোৰ এলাৰ্জেন, ঘৰৰ ভিতৰৰ যিখিনি মানে নেচাৰেল যিবোৰ মানে প্ৰটিন ছাবষ্টেঞ্চ, যিবোৰ যেনেকৈ ডাষ্ট মাইট, ফাংগাছ বা আপোনাৰ কিছুমান পোহনীয়া জন্তুৰ নোম, সেইবোৰ প্ৰতি এলাৰ্জেনিচিটি বাঢ়ি গৈছে। চ' ইনডোৰ এলাৰ্জেন্সৰ মানে ইঞ্চিডেঞ্চটো বাঢ়ি গৈছে। আৰু লগতে সেই মই আগতে যিটো ক'লোঁ মানে খাদ্য, যিখিনি ৱেষ্টাৰ্ণাইজেশ্যন অফ ডায়েট, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট যিটো চেঞ্জ হৈ আছে, সেইবোৰ কাৰণেও এলাৰ্জি বাঢ়ি আছে। আৰু যদি ফেমিলিত মানে যদি মাক দেউতাকৰ মানে শিশু এটাৰ মাক দেউতাকৰ এলাৰ্জিক ডিজিজেছ থাকে, তেওঁ সন্তানৰ হোৱাৰ চান্স বাঢ়ি যায়, ইঞ্চিডেঞ্চ বাঢ়ি যায়।
1: হয়, এগৰাকী শ্ৰোতাৰ পৰা দুটা প্ৰশ্ন আহিছে। একেগৰাকী শ্ৰোতা ধ্ৰুৱজ্যোতি কলিতাই এটা কথা কৈছে যে বজাৰত প্ৰতিদিনে নতুন নতুন খাদ্য সামগ্ৰী, ব্যৱহাৰ্য সামগ্ৰী আহিছে, যিটো কথা আপুনি কৈছে, ইয়াৰ প্ৰভাৱ, দীৰ্ঘকালীন প্ৰভাৱ শৰীৰত পৰিব পাৰে নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে।
0: বজাৰত ডেফিনেটলি এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ। আজিকালি যিবোৰ প্ৰচেছ ফুড দেখা যায়, প্ৰচেছ ফুড আৰু কোল্ড ফুড, মানে যিবোৰ মানে ফ্ৰ'জেন ফুড বেছি পোৱা যায়, এই ফ্ৰ'জেন ফুডৰ যিটো কোল্ড চেইন বুলি কওঁ আমি, সেই কোল্ড চেইনটো যদি আমি ভালকৈ মেইনটেইন কৰাটো খুবেই দৰকাৰী। কেতিয়াবা দেখা যায় যে ফুড পইজনিং বুলি আহে, নহয়, ল'ৰা ছোৱালী বোলে খালে কিবা এটা ফুড পইজনিং লৈ আহে, কেতিয়াবা এইটো এটা এলাৰ্জিক ৰিয়েকশ্যনো হ'ব পাৰে। কি হয়, এই কোল্ড ফুডত কিছুমান মানে ভালকৈ যদি ষ্টৰেজ নকৰে, তেতিয়া হিষ্টামিন বুলি এটা বস্তু থাকে, বেক্টেৰিয়াবোৰ মানে বেক্টেৰিয়াত হিষ্টামিন কণ্টেণ্ট বাঢ়ি যায়, বঢ়াৰ কাৰণে সেই তাৰ এটা ৰিয়েকশ্যন হয়, সেইটো এটা। আৰু ৱেষ্টাৰ্ণাইজ প্ৰচেছ ফুডৰ কাৰণে এলাৰ্জিক ৰিয়েকশ্যনছ বাঢ়ে, এলাৰ্জিক মানে ফুড এলাৰ্জিবোৰ বাঢ়ি গৈছে বেছিভাগ সময়।
1: ধ্ৰুৱজ্যোতি কলিতাই আৰু এটা কথা কৈছে যে মই এবাৰ গুৱাহাটীত তিনিটা নাম থকা প্ৰতিষ্ঠানত অতি কম সময়তে একেটি পৰীক্ষা কৰোঁতে ব্যাপক পাৰ্থক্য থকা তিনিটা ফলাফল পাইছিলোঁ। এতিয়া এলাৰ্জিৰ পৰীক্ষাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এটা কি পদ্ধতিৰে আমি বাছনি কৰিম? তিনি ঠাইত তিনি ধৰণৰ ৰিপৰ্ট পালে তেখেতে।
0: এতিয়া তেখেতে কি এলাৰ্জি টেষ্টৰ কথা কৈছে মই ঠিক ধৰিব পৰা নাই, কিন্তু আমাৰ এটাই গ'ল্ড ষ্টেণ্ডাৰ্ড টেষ্ট থাকে, মানে স্পেচিফিক আই জি ই। এনেই আমি সকলোৱে দেখোঁ যে আই জি ই টেষ্টটো লৈ আহে আমাৰ ওচৰলৈ, যে আমাৰ মোৰ আই জি ইটো বহুত বেছি, আপুনি আই জি ইটো কেনেকৈ কমাব পাৰি। একচুৱেলি আই জি ই এটা এণ্টিবডি হয়, আমাৰ শৰীৰত থাকে, আৰু ইণ্ডিয়ান পপুলেশ্যনত সাধাৰণতে এইটো অলপ হাই থাকে, কাৰণ এইটো অকল এলাৰ্জিৰ কাৰণেই নাবাঢ়ে, পেৰাচাইটিক ইনফেকশ্যন যিবোৰ আমাৰ পেলু থাকে, ৱৰ্মছ থাকে, সেইবোৰৰ কাৰণেও বাঢ়ে। চ' ইণ্ডিয়ান পপুলেশ্যনত অলপ হাই থাকে, মানে ধৰক নৰ্মেলি এইটো এশৰ তলত হ'ব লাগে, কিন্তু ইণ্ডিয়ান ভাৰতীয় ভাৰতত মানে 200 থাকে। চ' সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে। কিন্তু এলাৰ্জিক ডিজিজৰ কাৰণে আই জি ইটো স্পেচিফিক টেষ্ট নহয়, তো স্পেচিফিক আই জি বুলি এটা টেষ্ট থাকে, যিটো মই ক'লোঁ স্কিন প্ৰিক টেষ্ট কৰোঁ, স্কিনত যিটো টেষ্ট কৰোঁ আমি স্পেচিফিক আই জি ইটো চাওঁ, আৰু ব্লাড টেষ্টবোৰতো স্পেচিফিক আই জি ই টেষ্ট থাকে, তো সেইবোৰতহে গম পোৱা যায়। আৰু টেষ্টটোত পজিটিভ আহিলে নুবুজায় যে এইটো এলাৰ্জি আছে, সেইটো আকৌ মানে কেতিয়াবা ফল্ছ পজিটিভ আহে, সেইটো আমাৰ দায়িত্ব যে আমি পেচেণ্টগৰাকীক চাই পেলাই পজিটিভ হয় নহয় সেইটো চাব লাগিব। চ' এনেই আই জি ই টেষ্টটো কৰিব নালাগে, নিজে নিজে কৰিব নালাগে,
1: আপোনালোকৰ চিকিৎসালয়তে টেষ্ট কৰা সম্পৰ্কত কিমান উন্নত বা কেনেকুৱা সুবিধা আছে সেই সম্পৰ্কে কৈ দিলে ভাল লাগিব।
0: হয়, আমাৰ গোটেইখিনিয়ে এপ'লো এক্সেল হস্পিটেল গোটেই এলাৰ্জি টেষ্ট গোটেইখিনিয়ে হয়, যিখিনি মানে এডভান্স মলিকুলাৰ টেষ্ট আৰু স্কিন প্ৰিক টেষ্ট, লাং ফাংচন গোটেইখিনিয়ে হয়, আৰু সুবিধা আছে এইখিনি।
1: হয়, ধ্ৰুৱজ্যোতি কলিতা আপোনাৰ উত্তৰ পালে নিশ্চয়। আল্পনা মণ্ডল তেখেত কলংপাৰৰ পৰা গৰম বন্ধ প্ৰভাতী তৰংগ অনুষ্ঠানি সুন্দৰকৈ উপভোগ কৰিছে, ধন্যবাদ, আপুনি কলংপাৰৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। জ্যোৎস্না ডেকা, আপোনাৰ বাৰ্তাটি আমি ল'ম, তেনেকুৱা এটা কথা আমি আলোচনা কৰিম কিছু সময়ৰ পাছত। মঞ্জু বৰ্মন, আপুনি অনুষ্ঠান উপভোগ কৰি আছে। মুন ভাগৱতী, আপুনি এটা কথা জানিব বিচাৰিছে, মূৰটো তললৈ কৰিলেই নাকটো খোপা মাৰি ধৰে, বেয়া গোন্ধ পাওঁ, কেনেকৈ ভাল কৰিব পাৰি?
0: কিমান দিনৰ পৰা হৈ আছে তেখেতে কৈছে নি বাৰু?
1: নাই, মন ভাগৱতী, আপুনি কিমান দিনৰ পৰা এনে সমস্যা হৈ আছে সেই কথাটো লিখিবচোন।
0: সাধাৰণ এইটো চিম্পটম যদি নাকৰ পৰা দাঁত হেঙুন বলাইছে বা মূৰৰ বিষ, জ্বৰো লগত আছে, তেতিয়া চাইনাচাইটিছৰে চিম্পটমছ। কেতিয়াবা বেলেগ কাৰণেও হ'ব পাৰে, মাইগ্ৰেইন জাতীয় হেডেকো হ'ব পাৰে, আপুনি এবাৰ দেখাই ল'ব চিকিৎসক। হয়
1: হয়, সবিতা কলিতাই কৈছে, অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, আজি অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ। এলাৰ্জিৰ কথা ক'লেই বহুত ভয় লাগে, মোৰ প্ৰায়ে এলাৰ্জি হয় শৰীৰৰ এটি অংগত, বহুকেইজন ডাক্তৰক দেখুৱাইছোঁ, দুমাহমানৰ বাবে ঔষধ খাই ভাল পাওঁ, কিন্তু আকৌ এলাৰ্জিত ভুগিবলগীয়া হয়, গৰমৰ দিনত বেছি হয়, ঠাণ্ডাৰ দিনবোৰত নহয়, বহুত পৰীক্ষাও কৰিলোঁ, কিহৰ বাবে এই এলাৰ্জি ভাল

0: খোৱা নাই, মই নিৰামিষ আহাৰ খাওঁ, খাদ্যৰ বাবে হ'ব পাৰে নেকি, কেনেকুৱা খাদ্য খাব নালাগে বাইদেউ মোক এটা উপায় দিবচোন।
1: তেখেতে চাগে স্কিন এলাৰ্জিৰ বিষয়ে কৈছে, এইটো আমি আৰ্টিকেৰিয়া বুলি কওঁ, ক্ৰনিক আৰ্টিকেৰিয়া। ইয়াত বিশেষ খোৱাৰ কাৰণে নহয়, এইটো এটা ইমিউনিটিৰে এটা প্ৰব্লেম, এটা ৰেশ বুলি কওঁ আমি আৰ্টিকেৰিয়া। এইটো খোৱাৰ কাৰণে নহয়, আপুনি খোৱা বোৱা গোটেইখিনি কৰিব, আৰু ইয়াৰ ট্ৰিটমেণ্ট মানে আমাৰ ইণ্টাৰনেশ্যনেল গাইডলাইনছ আছে, যিটো আমি মানে ক্ৰনিক আৰ্টিকেৰিয়া গাইডলাইনছ মতে চিকিৎসা কৰোঁ। প্ৰথমতে হয়তো আপোনাক ডক্টৰে এণ্টি এলাৰ্জিক টেবলেটছে দিছিলে, চ' এণ্টি এলাৰ্জিক টেবলেটো সেই নিয়মীয়াকৈ খাব লাগে, তাৰ গাইডলাইন আছে, তাৰ সেইমতে কেতিয়াবা আমি বঢ়াইও দিওঁ মাত্ৰাটো, আৰু তাৰ কাৰণে বেলেগ বেলেগ ঔষধো আছে। আৰু বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট স্কিন কেয়াৰটো খুবেই ইম্পৰ্টেণ্ট, মানে স্কিনখন আপুনি ড্ৰাই নাৰাখিব, আৰু খুব ডেটল জাতীয় চাবোন নলগাব, খুব মানে ময়শ্চাৰাইজিং চোপছ ইউজ কৰিব আৰু স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিব, আৰু লগতে এণ্টি এলাৰ্জিক্স আৰু অন্য ট্ৰিটমেণ্টো আছে ইয়াৰ কাৰণে, কিন্তু খোৱাৰ কাৰণে নহয়, সেইটো কেতিয়াও খোৱা বোৱা আপুনি নিৰামিষ নকৰিব, নৰ্মেল খোৱা বোৱা কৰি থাকিব।
0: হয়, ভাল লাগিছে শ্ৰোতাসকলেও ভাগ লৈছে। ৰিণু ভট্টাচাৰ্য, অতি প্ৰাসংগিক বিষয়ৰ অনুষ্ঠান এটি শুনি আছো, ধ্ৰুৱজ্যোতি কলিতাই অতি সুন্দৰ প্ৰশ্ন কৰিছে, ইয়াৰ উত্তৰত অতিথিগৰাকীয়ে বৰ ভালকৈ বুজাই দিছে, ভাল লাগিল, ধন্যবাদ জনাইছোঁ ৰিণু ভট্টাচাৰ্য, বাইদেউ কোৱা কথাখিনি আপুনি ভাল পাইছে, তেখেতে বুজাই দিয়া কথাটো, সেইকাৰণেই আচলতে এনেকুৱা অভিজ্ঞ চিকিৎসকক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই। মোন ভাগৱতী যিটো কথা কৈছিলে, নাটটো তলফালে কৰিলে তেখেতৰ শৰ মাৰি ধৰে, দুবছৰমানৰ পৰা হৈ আছে বুলি কৈছে তেখেতে।
1: নাকৰ তেতিয়াহ'লে যিটো এনাটমি, যিটো আমাৰ ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটি থাকিব পাৰে তেওঁৰ নাকৰ, যে তললৈ মূৰ কৰিলে মূৰটো গধুৰ হয়, আপুনি এখন চিকিৎসকক দেখাই লওক, হয়তো এখন চিটি স্কেন চাইনাছৰ কৰিলে তাৰ কাৰণটো ওলাব পাৰে। চিটি স্কেন বা নেজেল এণ্ডস্কোপি কৰিলে চাইনাছাইটিছ, আমি সাধাৰণতে কি হয় চিমটমৰ লগত আমি নেজেল এণ্ডস্কোপি বা চিটি স্কেন এখন কৰিবই লাগে, চাইনাছৰ কাৰণ হৈছে নেকি, বা যদি সেইটো কাৰণ নাই তেতিয়াহ'লে বেলেগ কাৰণ হ'ব, আপুনি দেখাই ল'ব চিকিৎসক এগৰাকী।
0: হয়, আপোনাৰ সমস্যাৰ সকলোখিনি কথা আচলতে শুনিয়েই কৈ দিব পৰা নহয়, কেতিয়াবা কেতিয়াবা পৰীক্ষা কৰাৰ প্ৰয়োজন হয়, আৰু বিশেষ পৰীক্ষা, যিটো পৰীক্ষা প্ৰয়োজন তেনেকুৱা পৰীক্ষাহে কৰিব লাগিব, গতিকে চিকিৎসকৰ ওচৰলৈ আপুনি গ'লে ভাল হ'ব। তুলিকা বৰদলৈ, আপোনাৰ বিষয়টো আমি কিছু সময় পাছত আলোচনা কৰিম, বকুলি বৈশ্য আপোনাৰ বাৰ্তাটো আমি ল'ম। এতিয়া আমি এলাৰ্জিৰ কথা শুনি আছোঁ, আচলতে কোনটো বয়সৰ পৰা এলাৰ্জি আৰম্ভ হয়, এই সমস্যাটো কেতিয়াৰ পৰা দেখা দিয়ে?
1: এলাৰ্জি যিকোনো বয়সতে আৰম্ভ হ'ব পাৰে, বেছিকৈ শিশুকালতে দেখা যায়, মানে আমি কওঁ যে শিশুত কেতিয়াবা আমি দেখোঁ যে স্কিন এলাৰ্জি কিছুমান আৰম্ভ হয়, এক্সিমা বুলি কওঁ, ড্ৰাই স্কিন, সেই ড্ৰাই স্কিন যদি থাকে সেইটো আমি এলাৰ্জিক এক্সিমা বুলি কওঁ। তাৰপিছত ফুড এলাৰ্জি আৰম্ভ হয়, তাৰপিছত কেতিয়াবা এলাৰ্জিক এজমা, হাঁপানী যিটো হয়, তাৰপিছত আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ, এইটো আমি এলাৰ্জিক মাৰ্চ বুলি কওঁ চিকিৎসা বিজ্ঞানত। শিশু এজনৰ যেতিয়া এই ধৰণে আমি প্ৰথম যেতিয়া আমি দেখোঁ যে এলাৰ্জিক স্কিন অলপ এক্সিমা হৈছে, আৰু যদি মাক দেউতাকৰো এলাৰ্জি আছে, তেতিয়া আমি হাই ৰিস্ক পেচেণ্ট বুলি কওঁ, হাই ৰিস্ক, আৰু শিশুজন হাই ৰিস্কত পৰে, তো তেওঁক সেই এলাৰ্জিৰ বিষয়ে তেওঁক কেনেকৈ মাক দেউতাকে কেয়াৰ ল'ব লাগে, কি কি আমি চিকিৎসা, কি কি টেষ্ট কৰিব লাগে, যাতে ফিউচাৰ হাঁপানী বা এলাৰ্জিক এজমা নহয়, সেইটো আমি তেতিয়া চেষ্টা কৰিব পাৰোঁ। আৰু এতিয়া আজিকালি দেখা যায় যে প্ৰদূষণৰ কাৰণে নে ডায়েট চেঞ্জৰ কাৰণে প্ৰায় 50 বছৰ বয়সতো প্ৰথম এলাৰ্জি চিম্পটম লৈ আহে আমাৰ ওচৰত, মানে এইটো নহয় যে সৰু কালতহে আহিব, 50 ইয়াৰ্ছ 40 ইয়াৰ্ছ ইণ্ডিভিজুৱেলছো আহে।
0: তুলিকা বৰদলৈ, আপোনাৰ প্ৰসংগটোলৈ আহিছোঁ, এতিয়া মই জানিব বিচাৰিছোঁ বাইদেউৰ পৰা, আমি এলাৰ্জিৰ কথা কৈ থাকোঁ, এলাৰ্জি সম্পূৰ্ণৰূপে নিৰাময় হয়নে? তুলিকা বৰদলৈ তেখেত কম বেছি পৰিমাণে, আমি বেছিভাগেই এলাৰ্জিত আক্ৰান্ত, এলাৰ্জি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰিনে, এই কথা তেওঁ জানিব বিচাৰিছে, ময়ো আপোনাক এইটো কথা সুধিছোঁ যে এলাৰ্জি একেবাৰে ভাল হৈ যায়নে?
1: এলাৰ্জি ভাল হৈ যায়, এইটো মই সকলোকে জনাব বিচাৰিছোঁ, যে যিটো কয় যে এলাৰ্জি ভাল নহয়, এলাৰ্জি কমপ্লিটলি ভাল হৈ যায়, কিন্তু তাতে এটা কথা আছে, যিহেতু এইটো ইমিউন কমপ্লেক্স, মানে ইমিউন আমাৰ ছিষ্টেমৰ এটা প্ৰব্লেম, সেইটো আমাৰ TH2 ইমিউনিটি বুলি কয়, এলাৰ্জি ইমিউনিটিটো এলাৰ্জিক ইমিউন ছিষ্টেমটো চেঞ্জ হৈ যায়, তাক এতিয়া নন এলাৰ্জিক কৰিবলৈ অলপ সময় লাগে। তাৰ এটা ট্ৰিটমেণ্ট হ'ল এলাৰ্জেন ইমিউনোথেৰাপি, যেনেকৈ আমি ভেকচিনছ দিওঁ নহয়, যে সংক্ৰামক ৰোগৰ কাৰণে যিখিনি ভেকচিনছ আমি দি থাকোঁ, ইয়াৰো এলাৰ্জি ভেকচিন বুলিয়ে কয় ইমিউনোথেৰাপি, কিন্তু এইটো দীৰ্ঘদিনীয়া আৰু খুব নিয়ন্ত্ৰণত মানে এই মাত্ৰাবোৰ দিয়া হয়, সৰু সৰুকৈ, সৰু ড'জ, কম ড'জত

0: পি দি লাহে লাহে আগবঢ়া যায় আৰু তিনি বছৰৰ পৰা পাঁচ বছৰলৈকে ল'ব লাগে আৰু কমপ্লিটলি কিউৰেবল। মোৰ পেচেণ্টছ আছে যিবোৰ এজমাও হৈছে, এজন পেচেণ্ট আছে তেওঁ নেশ্যনেল টাইকোৱাণ্ডো খেলে, সৰু ল'ৰা এটা মানে 18 ইয়াৰ্ছ, কমপ্লিটলি কিউৰ মানে ভাল হৈ গৈছে আৰু তেওঁলোক। চ' কিউৰেবল হয় মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। খালি সেই স্কিন এলাৰ্জিছবোৰৰ অলপ মানে কেতিয়াবা চান্স থাকে যে 90% ভাল হৈ যায় আৰু 10% কেতিয়াবা ভাল নহয়, তাতো কণ্ট্ৰললৈ আনিব পাৰি স্কিন এলাৰ্জিছবোৰ। যিখন এগৰাকী বাইদেউ কৈছিলে এনেকৈ ৰঙা ৰঙে উঠি যায় সেইখিনি, সেইখিনি অকণমান অলপ কমপ্লিকেটেড, তথাপিও 90% পপুলেশ্যন ভাল হৈ যায়, 10% অলপ ভাল নহয় কেতিয়াবা।
1: কথাখিনি বাইদেউ বুজাই দিছে বৰ ধুনীয়াকৈ। বকুলি বৈশ্য, কল্পনা কলিতা, পুতুলি বৰা, আপোনালোকৰ বাৰ্তা পাইছোঁ। আপোনালোকেও এই আমি যিটো আলোচনা কৰি আছোঁ, এই আলোচনা সম্পৰ্কে যদি কিছু ক'বলগীয়া আছে তেতিয়াহ'লে উল্লেখ কৰিলে ভাল লাগিব। শ্ৰোতাসকল, 10 বজাৰ লগে লগে দ্বিতীয় অধিৱেশনত আমাৰ নিয়ন্ত্ৰণ কক্ষলৈ দায়িত্বত আহিব ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, হৰমোহন বৰ্মন। ট্ৰান্সমিটাৰৰ দায়িত্ব ল'ব তিলক চন্দ্ৰ দাস, মৃতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়। FM ট্ৰান্সমিটাৰত থাকিব পপী চন্দ, ষ্টুডিঅ'লৈ আহিব ময়ূৰী দত্ত, বৰ্তমান মোক সহযোগ কৰি আছে অনামিকা বৰদলৈ বৰুৱাই, ডিউটি ৰুমলৈ আহিব পল্লৱী চৌধুৰী। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটিত আজি এলাৰ্জি আৰু চাইনাচাইটিছৰ বিষয়ে আমি পাতি আছোঁ ডক্টৰ আকৃবা আহমেদ বাইদেউৰ সৈতে। আমি এই অনুষ্ঠানটি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তৰফৰ পৰা এপ'লো এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আকৌ ডক্টৰ আহমেদ বাইদেউৰ সৈতে আমি আলোচনা কৰিম। এতিয়া আমি সম্পূৰ্ণ নিৰাময় হোৱাৰ কথাটো পাতিলোঁ, নিৰাময় হয় বুলি কৈছে বাইদেউ, 90% তেনেকুৱা ফল পাইছে। এগৰাকী শ্ৰোতাৰ ফালৰ পৰা এটি প্ৰশ্ন আহিছে, সৌৰজ্যোতি শৰ্মা, অনুষ্ঠানটো ৰেডিঅ'ত শুনি আছোঁ, ভাল পালোঁ আপুনি ৰেডিঅ'ত ৰেডিঅ' অনুষ্ঠান শুনি আছে। নাকৰ পৰা তেজ ওলোৱা, যাক আমি গাঁও অঞ্চলত এৱা ভঙা বুলি কওঁ, সেয়া আচলতে চাইনাচাইটিছ নেকি নে দুয়োটা বেলেগ? বাইদেউৰ পৰা জানিব বিচাৰিছোঁ, নাকৰ পৰা তেজ ওলোৱাটো আৰু চাইনাচাইটিছ একেই নেকি?
0: নাকৰ তেজ ওলোৱাটো কোনো সময়ত চাইনাচাইটিছৰ কাৰণে হ'ব পাৰে, কিন্তু এৱা ভঙা যিটো কয় চাইনাচাইটিছৰ কাৰণে যদি একিউট হয় মানে 2-3 দিনৰ ভিতৰতে হৈছে, এইটো বেলেগ কাৰণতহে হ'ব। কিছুমান হিৰ থাকে নাকৰ ভিতৰত, আৰ্টৰি থাকে, আৰু প্ৰেছাৰ বাঢ়িলে কেতিয়াবা ব্লিডিং হয়। সৰু সৰু ল'ৰা ছোৱালীক খুব নাক খজুৱাই থাকে যে, নাকৰ আগত কিছুমান ভেইনছ থাকে, কেপিলাৰিজ, তো তাৰ পৰা ব্লিডিং হয়। চ' সেইখিনি চাইনাচাইটিছত যদি দীৰ্ঘদিন ধৰি থাকে চাইনাচাইটিছ খুব মানে ইনফেকশ্যন বেছি, তেতিয়া ব্লিডিং হ'ব পাৰে নাকৰ পৰা। তেতিয়া মানে এৱা ভঙাটো সাধাৰণতে চাইনাচাইটিছ নহয়।
1: হয়, নিশ্চয় সৌৰজ্যোতি শৰ্মা, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আপুনি পালে। আৰু এটি প্ৰশ্ন মই সুধিব বিচাৰিছোঁ, এটা শিশু অৱস্থাৰ পৰা যদি এলাৰ্জি হৈ থাকিলে সেয়া এটা সময়ত এজমালৈ ৰূপান্তৰিত হ'ব পাৰে নেকি? তেনেকুৱা এটি প্ৰশ্নই শ্ৰোতা এগৰাকীৰ পৰা আহিছে, গতিকে তেখেতৰ প্ৰশ্নটো একেলগে পঢ়ি দিছোঁ। শ্ৰোতাগৰাকী জ্যোৎস্না ডেকাই কৈছে, এলাৰ্জিৰ পৰা হাঁপানী বা এজমা হ'ব পাৰে নেকি? আৰু সেই প্ৰসংগতে মই সুধিছোঁ, শিশু অৱস্থাৰ পৰা যদি এলাৰ্জি হয় সেয়া এটা সময়ত হাঁপানী বা এজমালৈ ৰূপান্তৰিত হ'ব পাৰে নেকি?
0: প্ৰত্যেক শিশুৰ ক্ষেত্ৰত এইটো কথা সঁচা নহয়, কিন্তু কিছুমান শিশুৰ ক্ষেত্ৰত যাৰ মানে ধৰক মাক দেউতাকৰো এলাৰ্জিক চিম্পটমছ থাকে, তেতিয়া আৰু যদি বায়ু প্ৰদূষণত বেছি এক্সপ'জাৰ হয়, এয়াৰ পলিউশ্যনৰ এক্সপ'জাৰ হয়, এয়াৰ পলিউশ্যন মানে ধৰক ঘৰৰ ভিতৰৰ এয়াৰ পলিউশ্যনৰ কথাও কৈছোঁ দেই মই, যিটো ক্লজ কিটচেন বুলি কওঁ, যিটো মানে ধৰক আজিকালি ফ্লেটছত বেছি থাকে মানুহ, ক্লজ কিটচেন বা ধৰক ধোঁৱা, টৰ্টইজ কইল বা স্মকিং, মানে স্মকিং যদি ঘৰৰ ভিতৰত মাক দেউতাকৰ বা কোনোবা মানুহে স্মকিং কৰে, সেইবোৰৰ যদি এক্সপ'জাৰ হয় তেতিয়া অলপ এলাৰ্জিক যদি বাচ্চা এটাৰ মানে এজমা হোৱা চান্স থাকে।
1: ভাৰতী দেৱী দাস, তেওঁ চৰাইচিছ ৰোগৰ বিষয়ে জানিব বিচাৰিছে, নিৰাময়ৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছে।
0: চৰিয়াচিছ একচুৱেলি এটা মানে চৰিয়াচিছ এটা এলাৰ্জিক ডিজিজে, কিন্তু মানে আপোনাৰ মেইনলি ইমিউনলজিষ্টবোৰে ট্ৰিটমেণ্ট কৰে, এইটো ৰিমেটলজি ইমিউনলজি ডিপাৰ্টমেণ্টে বা ডাৰ্মাটলজিষ্টে ট্ৰিট কৰে, মই ট্ৰিট নকৰোঁ এইটো।
1: হয় হয়, এইটো বিষয়ত ইতিমধ্যে

0: সেয়ে আমি আগতে এটা খণ্ড প্ৰচাৰ কৰিছোঁ ভাৰতী দেৱী দাস, আপুনি আমাৰ যদি ইয়াৰ পূৰ্বৰ খণ্ডকেইটি চাই নিশ্চয়কৈ ইয়াৰ উত্তৰ পাব। এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। ৰন্তু ডেকা খুব সুন্দৰ এটা বিষয়ত আলোচনা হৈছে, আকাশবাণীক ধন্যবাদ জনাইছে। এই যাত্ৰাত কিন্তু আকাশবাণীৰ সৈতে এপ'লো এক্সেল কেয়াৰ হাস্পাতালো আছে। নিভাৰাণী হাজৰিকা, আপুনি অনুষ্ঠানলৈ আহিছে, আপোনালোকৰ বাৰ্তাসমূহ পাইছোঁ, আৰু যদি আপোনালোকৰ কিবা এই সম্পৰ্কে ক'বলগীয়া আছে আমি আপোনালোকৰ পৰা পালে নিশ্চয় আলোচনাৰ মাজলৈ আমি যাম। প্ৰশ্ন হয়তো আহিছে শ্ৰোতাৰ ফোনত, মই এবাৰ প্ৰশ্নটো শুনি লওঁ। আশা কৰিছো সুৰধ্বনি অনুষ্ঠানৰ নহয়। হেল্ল',
1: হয় নমস্কাৰ।
0: নমস্কাৰ, আপুনি নিশ্চয় আমাৰ এই যে চিকিৎসা সম্পৰ্কে আমি আলোচনা কৰিছো সেই সম্পৰ্কে সুধিব, সোধকচোন। আমাৰ চিকিৎসক গৰাকী আমাৰ ষ্টুডিঅতে আছে, তেখেতৰ পৰা আপুনি পুনে পুনে তেখেতক সুধিব পাৰিব, তেখেতে শুনি আছে, কওক।
1: হয়, পোন প্ৰথমে মোৰ পৰিচয়টো দিলো, মই চিপাজাৰ হাতীমিয়াৰ পৰা মাধৱী নাথে ক'লো। বাইদেউ নমস্কাৰ। হেল্ল',
0: তেখেতে শুনি আছে গতিকে আপুনি কৈ থাকক।
1: হয় বাইদেউ নমস্কাৰ, মই জানিব বিচাৰিছো মোৰ এলাৰ্জি হয় মাজে মাজে, কেতিয়াবা মানে অকল স্কিনতে নহয় এইটো ভিতৰৰ পৰাও হৈ যায়। মানে মই বেছি মোৰ এলাৰ্জিটো হয় কিছুমান খাদ্যৰ ওপৰত, মানে খাদ্য মোৰ চব খাদ্য নহয়, কিন্তু বাইদেউ মই যদি ছাগলী মাংস খাওঁ তেতিয়া মোৰ মানে একদম ভিতৰৰ পৰা এলাৰ্জিটো হয়। মোৰ মানে তেতিয়া প্ৰথমতে মোৰ পেটটো আচুৰি আচুৰি কামুৰিব, তাৰপিছত মোৰ মূৰটো ঘূৰাব, তাৰপিছতহে মোৰ মানে স্কিনত মানে অলপ অলপ দেখা দিয়ে এলাৰ্জিটো। আৰু মই এই যিটো মানে গৰুৰ গাখীৰত মানে ফেগু জাতীয় যে এটা বস্তু আছে, সেই বস্তুটো খালে মোৰ মানে সেই সেনেকুৱাই হয়। এইটো কেনেধৰণৰ নিৰাময় কৰিব পাৰি তাকে আপোনাৰ পৰা জানিব বিচাৰিছো, আৰু এনেধৰণৰ অনুষ্ঠান আমালৈ আগবঢ়োৱাৰ বাবে আকাশবাণীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো।
0: ধন্যবাদ মাধৱী নাথ, আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা, দৃষ্টিশক্তি তেখেতৰ নাথাকিলেও মনৰ দৃষ্টিৰে আমাক চাই খুব ভাল পাই ৰেডিঅ'ক তেখেতে শুনি আছে, তেখেতে আপোনাৰ পৰা জানিব বিচাৰিছে কথা।
2: হয়, মই ছাগলী মাংস খোৱাৰ কিমান সময়ৰ ভিতৰত আপোনাৰ হৈছে চিম্পটমখিনি, যদি ধৰক 30 মিনিট বা এঘণ্টাৰ ভিতৰত হৈছে আৰু তাৰ লগে লগে আপোনাৰ মূৰ ঘূৰণি বা ৰঙা ৰঙাকৈ স্কিনত আহি গৈছে তেতিয়াহ'লে এইটো এটা এলাৰ্জিক ৰিয়েকশ্যনেই হ'ব। কিন্তু যদি বোলে আপুনি আগদিনা ছাগলী মাংস খালে তাৰ বোলে এদিনৰ পিছত আপোনাৰ চিম্পটমখিনি হৈছে তেতিয়াহ'লে হয়তো এইটো এটা ফুড ইনটলৰেঞ্চ বুলি কওঁ আমি, ধৰক গেষ্ট্ৰোএন্টেৰোলজিত আপুনি দেখাব পাৰে। কিন্তু এঘণ্টাৰ ভিতৰত যদি এইখিনি চিম্পটম হৈছে আপোনাৰ, উশাহ নিশাহো কষ্ট পাইছে, তেতিয়াহ'লে এটা এলাৰ্জিক ৰিয়েকশ্যনেই হ'ব, আপুনি তেতিয়াহ'লে ছাগলী মাংস নোখোৱা ভাল হ'ব। কিন্তু আপোনাৰ যদি আৰু মানে ধৰক আৰু তাৰ এডভাইচৰ কাৰণে আহিব বিচাৰে তেতিয়াহ'লে আহিলে মই আপোনাক গাইড কৰি দিম। এইটো তাৰমানে যদি এটা মানে টাইম লাইন আছে, ধৰক আপোনাৰ যদি 30 মিনিটছ বা এঘণ্টা ভিতৰত যদি সেই চিম্পটমখিনি হয় খোৱাৰ, তেতিয়া আমি মানে এলাৰ্জিক ৰিয়েকশ্যন বুলি কওঁ। তাৰ লগতে মানে চিম্পটমছখিনি অকল 2-3টা চিম্পটমছ হ'ব, স্কিনৰ ৰঙা পৰা, উশাহ কষ্ট, পেটৰ বিষ, সেই গোটেইখিনি যদি হয় আৰু মূৰ চূৰ ঘূৰাই, তেতিয়া আমি এলাৰ্জিক ৰিয়েকশ্যন ক্ৰাইটেৰিয়াতে পৰিছে তেওঁৰ। ছ' আপুনি যদি সেই ছাগলী মাংসটো তেতিয়াহ'লে নাখাব, আৰু গাখীৰৰ কিবা কৈছিলে নহয় তেওঁ, গাখীৰতো এইটো ইনটলৰেঞ্চ নিচিনা লাগিছে মোৰ। আপুনি যদি সুবিধা হয় আপুনি এবাৰ গেষ্ট্ৰোএন্টেৰোলজিত দেখাই ল'ব গাখীৰৰ বিষয়ে, আৰু ছাগলী মাংসটো যেতিয়ালৈকে ইভালুৱেশ্যন নকৰে তেতিয়ালৈকে নাখাব। হয়, আশা কৰোঁ এইখিনি আপোনাৰ সুবিধা হৈছে, এইখিনি উত্তৰখিনি মোৰ।
0: আৰু এগৰাকী শ্ৰোতাৰ ফোন লৈ লৈছো, হেল্ল'।
3: হয় ইন্দ্ৰজিৎ দা, নমস্কাৰ।
0: নমস্কাৰ, আপুনি আমাৰ এই অনুষ্ঠান সম্পৰ্কে কিবা ক'ব নহয় জানো? আমি যিটো চিকিৎসা সম্পৰ্কে আলোচনা, হয় কওকচোন, আমাৰ চিকিৎসকগৰাকী অনুষ্ঠানটি তেখেত আছে, আপুনি ক'লে তেখেতে শুনিব, তেখেতে উত্তৰ দিব, আপুনি কওকচোন আপোনাৰ কথাখিনি।
3: হয়, মই বংশৰ পৰা মানসে ক'লো। মোৰ মানে প্ৰশ্নটো আছিলে এনেকুৱা, মই আজি বহুত দিনৰ পৰা মানে নাকৰ এটা সমস্যা আছিলে, মানে নাকটো মানে ঠিক ৰাতি শুলে মানে বন্ধ হৈ যায়, মানে বহুত

0: অসুবিধাৰ সৃষ্টি হৈ আছে, মানে ধৰক এইটো চাইনাছ প্ৰব্লেম হ'ব নে কি হ'ব এইটো জানিব বিচাৰিছিলোঁ। তাৰমানে ৰাতি শুলে এই মানে অসুবিধাটো মানে পাওঁ আৰু, দিনতো কেতিয়াবা কেতিয়াবা পাওঁ, কিন্তু ৰাতি শুলে মানে বেছি হৈ যায়, যিটো বাওঁ চাইডৰ যিটো নাকৰ হেৰিটো আছে সেইটোত মানে অশান্তিটো মানে তেনেকে পোৱা যায় আৰু। ইয়াৰ কাৰণে কিবা এটা প্ৰতিকাৰ বিচাৰিছিলোঁ।
1: বন্ধৰ লগতে আপোনাৰ স্মেল ঠিকে পায়নে? আৰু মূৰৰ বিষ চিষ লগত আছে নেকি?
0: নাই নাই, সেইবোৰ তেনেকুৱাকে একো নাই। চৰ্দি লাগিলেওতো হয় বাৰু, চৰ্দি নালাগিলেও তেনেকুৱা সমস্যা এটাত ভুগি আছো।
1: হয়তো নেজেল এণ্ডস্কোপি বা এটা চিটি স্কেন এখন লাগিব আপোনাৰ, যে চাইনাচাইটিছৰ কাৰণে হৈছে নেকি চাবলৈ। চোৱাৰ পিছতহে মানে ঠিক আপুনি মানে আমি শুশ্ৰূষাখিনি কৰিব পাৰিম আপোনাৰ। হয়
2: ঠিক আছে, আৰু আমি পাতিবলগীয়া বহু কথা আছে। এলাৰ্জিক এজমা সম্পৰ্ক ঠিক হয়নে সেইটো প্ৰিয়মা নাথ ডেকাই, এলাৰ্জিক এজমা ঠিক হয়নে সেই বিষয়ে জানিব বিচাৰিছে তেখেতে।
1: এলাৰ্জিক এজমা ঠিক হয় যদি আপোনালোকে নিয়মীয়াভাৱে যিখিনি ইনহেলাৰ্ছ দিয়ে, নহয় ডক্টৰে যিখিনি ইনহেলাৰ্ছ দিয়ে। এজমা একচুৱেলি এটা ৰিভাৰ্চিবল কণ্ডিশ্যন, এজমা এটা টেবু হৈ গৈছে ছ'চাইটিত যে আমাক ইনহেলাৰ দিছে, আমি ইনহেলাৰটো লওঁ। আমাৰ ইনহেলাৰ দিয়া মানে এজমা নুবুজায় আচলতে। ইনহেলাৰবোৰ নিয়মীয়াভাৱে যদি লৈ থকা হয় তেতিয়াহ'লে কেতিয়াবা এজমা কাৰেক্টো হৈ যায়, কিন্তু সেই প্ৰদূষণৰ এয়াৰ পলিউশ্যনৰ কাৰণেও মানে এজমাবোৰ আজিকালি বাঢ়ি গৈছে। আৰু এলাৰ্জিক এজমাবোৰ যিটো মই অলপ আগতে কৈছিলোঁ, এলাৰ্জেন ইমিউনোথেৰাপি যদি লয় আৰু এলাৰ্জেনৰ আইডেণ্টিফিকেশ্যন কৰিব পাৰি তাৰ মতে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিলে এজমা কিউৰেবল হয়।
2: মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা তেখেতে জানিব বিচাৰিছে যে পোহনীয়া কুকুৰ মেকুৰী আদিৰ লগত একেটা কথাতে যদি থকা যায় এলাৰ্জি আৰু চাইনাছ আদি হোৱাৰ সম্ভাৱনা থাকে নেকি?
1: আজিকালি দেখা গৈছে যে পোহনীয়া কুকুৰ মেকুৰীৰ লগত থাকিলে কেতিয়াবা কিছুমান ক্ষেত্ৰত, যেনেকৈ হাই ৰিস্ক যিবোৰ এলাৰ্জিক মানে ফেমিলি যাৰ এলাৰ্জি আছে তেওঁলোকৰ চান্স বাঢ়ি যায়, কিন্তু তাত এলাৰ্জেন টেষ্ট কৰি পেলাই আমি কনফাৰ্ম কৰিব লাগিব যে পোহনীয়া কুকুৰ বা মেকুৰীৰ প্ৰতি হৈছে নেকি। থাকিলেই যে এলাৰ্জি হ'ব তেনেকুৱা কথা নহয়। আচলতে সৰুৰে পৰা যদি কয় যে শিশুৰ লগত যদি কুকুৰ মেকুৰীৰ লগত মানে একেলগে থাকে এলাৰ্জি কমে বুলিহে কয়, কিন্তু সৰুকালৰ পৰা যদি থাকে।
2: এটা বহুত নজনা কথা গম পালোঁ যে শিশুকালৰ পৰা যদি থাকে জীৱ জন্তুৰ সৈতে তেতিয়া এলাৰ্জিটো কমহে হয়,
1: কম হয়
2: তেনেকুৱা এটা কথা আছে। আৰু এটা কথা জানিব বিচাৰিছোঁ, চাইনাছৰ কথা যেতিয়া আমি পাতি থাকোঁ বাইদেউ, বেছিভাগ সময়তে শুনো যে চাইনাছৰ চাৰ্জাৰী কৰিব লাগে আৰু কিছুমানে কয় যে কৰি লাভ নাই কাৰণ আকৌ হ'ব, এই কথাটো অকণমান জানিব বিচাৰিছোঁ। আৰু লগতে চাইনাছৰ যদি চাৰ্জাৰী কৰিব লাগে কি পৰ্যায়ত আচলতে আমি চিকিৎসকৰ ওচৰত গৈ সেই চাৰ্জাৰীটো কৰাৰ প্ৰয়োজন সেই সম্পৰ্কে অলপ বুজাই কওকচোন।
1: তো চাইনাচাইটিছটো মই আগতে কৈছোঁৱেই যে যিবোৰ বাট থাকে নহয় চাইনাছলৈ মানে নাকৰ ভিতৰৰ পৰা, সেই বাটসমূহ যেতিয়া বন্ধ হৈ যায় তেতিয়া আমি ক্ৰনিক চাইনাচাইটিছ বুলি কওঁ। চ' ক্ৰনিক চাইনাচাইটিছ হ'লে সকলো ক্ষেত্ৰতে অপাৰেশ্যন নালাগে, কেতিয়াবা আমি কনজাৰ্ভেটিভ মেনেজমেণ্টো কৰোঁ, কিন্তু কিছুমানৰ যেনেকৈ বাৰে বাৰে 4-5 বাৰমান যদি বছৰত চাইনাছৰ ইনফেকশ্যন হৈ থাকে, আৰু কিছুমান থাকে জটিল কিছুমান চাইনাচাইটিছ থাকে, যেনেকৈ চাইনাচাইটিছ গৈ মগজুলৈ গ'ল চকুলৈও ইনফেকশ্যন বাঢ়ি গ'ল তেতিয়াও চাইনাছৰ অপাৰেশ্যন লাগে, আৰু কিছুমান ফাংগাল চাইনাচাইটিছ তাৰ ট্ৰিটমেণ্ট অকল অপাৰেশ্যন ঔষধ দি ভাল নহয়। আৰু চাইনাছ অপাৰেশ্যন হ'লে সাধাৰণতে আকৌ হৈ নাযায়, কিন্তু পলিপ বুলি নেজেল পলিপ বুলি কিছুমান পলিপোচিছ বুলি কিছুমান কণ্ডিশ্যনছ থাকে তেওঁলোকৰ, সেইবোৰৰ চাৰ্জাৰী হ'লে কেতিয়াবা এইটো আকৌ এবাৰ হৈ যায়, কিন্তু সেইকাৰণে যিখিনি অপাৰেশ্যনৰ পিছৰ যিখিনি নিয়ম সেই নিয়মখিনি মানি চলিলে সাধাৰণতে নহয়। আৰু কিছুমান চিনড্ৰোম আছে যেনেকৈ এস্পিৰিন হাইপাৰ চেঞ্চিটিভিটি চিনড্ৰোম, তো সেইবোৰত তাৰমানে অপাৰেশ্যন কৰাৰ লগে লগে পলিপছবোৰ আকৌ আহি যায়। চ' সেইখিনিৰো ট্ৰিটমেণ্ট কৰাৰ নিয়ম আছে, আমাৰ ইণ্টাৰনেশ্যনেল গাইডলাইনছ আছে, সেই গাইডলাইনছৰ মতে যেতিয়া আমি চিকিৎসা কৰোঁ তেতিয়া নাহে। চ' সেইকাৰণে ভয় খাব নালাগে যে অপাৰেশ্যন আপোনালোকে কৰিলে যে আহি যাব তেনেকুৱা কথা নহয়। হয়
2: ভাল লাগিছে বাইদেউ, ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে। কৃষ্ণা গগৈ কৈছে আজিৰ অনুষ্ঠানত অতি প্ৰাসংগিক এটা বিষয়ে আলোচনা হৈছে, অতিথি চিকিৎসকগৰাকীয়ে সুন্দৰকৈ বুজাই দিছে, তাৰ বাবে বহুত উপকৃত হৈছে। আপুনি বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে, শ্ৰোতাৰ ফালৰ পৰা ভাল পাইছে, তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। মধুচন্দা বাইদেউ, ইতিমধ্যে আপোনাৰ উত্তৰটো দিয়া হ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ সাধাৰণতে যিকোনো ৰোগৰ ক্ষেত্ৰতে আমি আজিকালি কওঁ যে আমাৰ জীৱন ধাৰণৰ যিটো শৈলী, আমি দৈনন্দিন যিধৰণে আমি কামখিনি কৰি থাকোঁ, বিভিন্ন রোগের ক্ষেত্রে ধরলে আমি বহি বহি কামখিন করে থাকো তার কারণে।

0: কিছুমান ৰোগৰ কিছুমান সমস্যা আমাৰ আহিব পাৰে। ঠিক তেনেদৰে আমাৰ জীৱনশৈলী কি ধৰণৰ পৰিৱৰ্তন আনিলে আচলতে আমি চাইনাচাইটিছৰ দৰে ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ, সেইটো আপোনালোকে জানিব বিচাৰিছোঁ।
1: হয়, চ' লাইফষ্টাইল চেঞ্জেছ যিখিনি কয়, আমাৰ ৰেগুলাৰ এক্সাৰচাইজ আৰু ৰ'দত অলপ ভিটামিন ডি ডেফিচিয়েঞ্চি কাৰণেও এলাৰ্জি খুব বাঢ়ে। তো ভিটামিন ডি সাধাৰণতে আমি ৰ'দৰ পৰাই পাওঁ। তো ৰ'দত অলপ বাহিৰত বহা 15-20 মিনিট ডেইলি ৰ'দৰ তাপ পোৱাটো দৰকাৰ। তাৰোপৰি বেছি ৰুমৰ ভিতৰত সোমাই থকা, সেইটো এটা এলাৰ্জি কাৰণ, চাইনাচাইটিছৰ কাৰণ হৈছে। আৰু বেছিভাগ আমাৰ যিবোৰ কমন কল্ড হয়, ভাইৰেল ইনফেকশ্যন হয়, চৰ্দি আৰম্ভ হয় নহয়, সেই সময়ত ৰেষ্ট খুব দৰকাৰ। মানে আপোনাৰ বিশ্ৰাম দৰকাৰ, খাদ্য বেছি খাব লাগে, পানী বেছি খাব লাগে। সেইখিনি যদি 5-7 দিনমান যদি আমি ৰেষ্ট ভালকৈ লওঁ, তেতিয়া সেই চাইনাচাইটিছ নহয়। সেইখিনি
0: আজি বহুতো কথা, নজনা কথা ময়ো শিকি আছোঁ বাইদেউৰ পৰা। আৰু এই অনুষ্ঠানটো কৰাৰ পাছত মোৰ এটা ভাল হৈছে যে বহু কথা জানিব পাৰিছোঁ, কিন্তু এইটো কথা নহয় যে আমি আৰু শুনি শুনিয়েই বহুত কথা জানি ল'ম। আজিকালি যি ধৰণৰ আমি ইয়াৰ আগতে

0: অলপ বাহিৰত বহা, 15-20 মিনিট ডেইলি ৰ'দৰ তাপ পোৱাটো দৰকাৰ। তাৰোপৰি বেছি ৰুমৰ ভিতৰত সোমাই থকা, সেইটো এটা এলাৰ্জিক কাৰণ, চাইনাচাইটিছৰ কাৰণ হৈছে। আৰু বেছিভাগ আমাৰ যিবোৰ কমন কল্ড হয়, ভাইৰেল ইনফেকশ্যন হয়, চৰ্দি আৰম্ভ হয় নহয়, সেই সময়ত ৰেষ্ট খুব দৰকাৰ। মানে আপোনাৰ বিশ্ৰাম দৰকাৰ, খাদ্য বেছি খাব লাগে, পানী বেছি খাব লাগে। সেইখিনি যদি 5-7 দিনমান যদি আমি ৰেষ্ট ভালকৈ লওঁ, তেতিয়া সেই চাইনাচাইটিছ নহয়।
1: আজি বহুতো কথা, নজনা কথা ময়ো শিকি আছো বাইদেউৰ পৰা। আৰু এই অনুষ্ঠানটো কৰাৰ পাছত মোৰ এটা ভাল হৈছে যে বহু কথা জানিব পাৰিছো, কিন্তু এইটো কথা নহয় যে আমি আৰু শুনি শুনিয়ে বহুত কথা জানি ল'ম। আজিকালি যি ধৰণৰ আমি ইয়াৰ আগতে ডক্টৰ প্ৰদীপ শৰ্মা ছাৰ হয়তো তেখেতেই কৈছিলে এই অনুষ্ঠানত যে আপোনালোকে যেতিয়া আহে আপোনালোকে ৰোগৰ লক্ষণটো ক'ব, চিকিৎসকে নিৰ্ধাৰণ কৰিব আপোনাৰ কি হৈছে। কিন্তু আগতে যদি আহি কৈ দিয়ে যে মোৰ এনেকুৱা হৈছে কাৰণ মোৰ এনেকুৱা হৈ আছে, গতিকে এই ধৰণৰ কথা চিকিৎসকক নকৈ চিকিৎসকক আচলতে সিদ্ধান্ত ল'বলৈ দিব লাগে। আৰু এটা কথা জানিব বিচাৰিছোঁ যে বিভিন্ন ধৰণৰ ব্লাড টেষ্ট বা তেজৰ পৰীক্ষা কৰা হয় এলাৰ্জিৰ কাৰণে, যিটো কথা এবাৰ ইতিমধ্যে ডাক্টৰ আহমেদে কৈছে, কিন্তু আকৌ এবাৰ শ্ৰোতাসকলক যদি এই কথাটো কৈ দিয়ে যে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আমি পৰীক্ষা কৰি থকাটো কিমান উচিত বা অনুচিত, সেই কথাটো পুনৰবাৰ যাতে শ্ৰোতাৰ মনত কথাটো লাগি যায়, আপুনি আকৌ এবাৰ কৰিলে ভাল লাগিব।
0: ব্লাড টেষ্ট বহুতখিনিয়ে আজিকালি এভেইলেবল, আজিকালি ঘৰত আহিও ব্লাড লৈ যায় বহুতে। চ' মোৰ ওচৰতো এই পেচেণ্টছ আহে যে গোটেইখিনি ব্লাড টেষ্ট লৈয়ে আহে আচলতে। কিন্তু মানে ব্লাড টেষ্টবোৰ নিজৰ পৰা কৰিলে কি হয়, অলপ কনফিউশ্যনো আৰম্ভ হয়, অলপ ভয় ভাৱ হয়, এংজাইটি হয়। চ' এইটো নিজে আপোনালোকে আহি ডক্টৰৰ পৰামৰ্শৰ অবিহনে ব্লাড টেষ্ট কৰাটো মই নকওঁ, এডভাইচ নকৰোঁ। চ' আহি পেলাই আপোনালোকে এডভাইচ লৈ কৰাটোহে দৰকাৰ। চ' সেইটোৱে ক'ব বিচাৰোঁ
1: শ্ৰোতাসকল। বাইদেৱে কৈছে আৰু আপোনালোকক আকৌ কওঁ যে চিকিৎসকৰ পৰামৰ্শ লৈহে আপোনালোকে কিবা পৰীক্ষা কৰাব লাগিলে কৰাব, আৰু বিভিন্ন সময়ত আপোনালোকে ফাৰ্মাচীলৈ গৈ নিজেই গৈ ঔষধ আনি খায়, তেনেকুৱা ছেল্ফ মেডিকেশ্যন আপোনালোকে নকৰিলে আচলতে আপুনি বুলি নহয় আমি আমাৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য, আমি সেইটো নকৰাই ভাল, সেই কথাটো কৈছে। কাৰণ আপুনি যেতিয়া নিজাকৈ এটা পৰীক্ষা কৰি লৈ আহিব আপোনাৰ নিজৰ এটা কনফিউজন হ'ব, আপোনাৰ কৰিব নলগীয়া এটা হয়তো কৰি আনিলে আপুনি বেলেগ এটা চিন্তা কৰি আছে, মানসিকভাৱে আপুনি ভাগি পৰিছে। গতিকে চিকিৎসকগৰাকীক আহি কওক তেখেতে কি প্ৰয়োজন সেয়া আপোনাক ক'ব, সেই হিচাপে আপুনি কৰিব। লিপিকা খাউণ্ডে কৈছে খোৱা বস্তু যেনে দৈ, বিলাহী, পেকেট মছলা আদিয়ে স্কিনৰ এলাৰ্জি কৰিব পাৰে নেকি, সেইটো জানিব বিচাৰিছে তেখেতে।
0: খোৱা বস্তুৰ পৰা স্কিন এলাৰ্জি নহয়,
1: দৈ বিলাহী কথা কৈছে
0: নাই, বিলাহী বেঙেনা এইবোৰ হাই হিষ্টামিনাৰ্জিক ফুড বুলি কয়, ইনো এলাৰ্জিক ফুড হয়, তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত স্কিন এলাৰ্জি কৰিব পাৰে, কিন্তু সাধাৰণতে নকৰে, স্কিন এলাৰ্জি নকৰে। আৰু স্কিন এলাৰ্জি কৰিব হ'লে যদি আপোনাৰ খোৱা বস্তু খোৱাৰ 5-10 মিনিট বা আধা ঘণ্টাৰ ভিতৰত, আৰু লগতে উশাহ নিশাহ আৰু বেলেগ ছিষ্টেমতো আপোনাৰ প্ৰব্লেম হয় স্কিনৰ এলাৰ্জিৰ লগতে, তেতিয়াহে আমি খোৱা বস্তুৰ প্ৰতি বুলি কওঁ। এনেই যদি বহুত দিনৰ পৰা স্কিন এলাৰ্জি হৈ আছে আৰু খোৱা বস্তুৰ কাৰণে হৈছে বুলি আপুনি সেই খাদ্যটো মানে কি বন্ধ নকৰিব।
1: হয়, আপোনাক ক'লে তেনেকুৱাৰ পৰা নহয়, খোৱা বস্তু যদি কথা কৈছে দৈ বিলাহী, কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত হোৱাটো বেলেগ কথা, কিন্তু সাধাৰণতে এয়া নহয়। লিপিকা খাউণ আপোনাৰ নিশ্চয় প্ৰশ্ন দি উত্তৰ পাইছে। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: ডক্টৰ আহমেদ, আৰু এটি ফোন কল আহিছে, মই শ্ৰোতাগৰাকীৰ প্ৰশ্নটো লৈ লৈছো। হেল্ল', আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছো, আপুনি চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে কওকচোন।
5: গৰমৰ দিনতে মানে বেবীজনৰ মানে ৰঙা পৰি পৰি যায়, তাৰপিছত মানে বহুত মানে গৰম আৰু লাষ্টত লাগি কি হয় সেনেকৈ গৰম পৰি যায়, মানে খোজাই থাকে, মানে ৰঙা ৰঙা পৰি থাকে, লাষ্ট খোজাই থাকে, মানে এনেকুৱা।

0: সমস্যা আজি ২ বছৰ এদিনকে হয়েছে, বহুত ডক্টর দেখালো, ওচৰত দেখালো আৰু জিএমচিটো দেখা গেছি, মানে ভাল পোৱা নাই, সেইকাৰণে পরামর্শটো লাগে আৰু।
1: সৰু সৰু দানাৰ নিচিনাকে হয় এনে গাটো ফুলি আহে নেকি? কি
0: গাটো ফুলি নাহে, ৰঙা ৰঙা পৰে, মানে দাগ হয় আৰু।
1: এলাৰ্জি মেডিকেশ্যন দিয়াৰ পিছত ভাল পাইছেনে অলপ?
0: মানে এইটো এলাৰ্জি নেকি গম পোৱা নাই, খালি ডক্টৰক দেখাইছো, ডক্টৰে মেডিসিন দিছে, মানে ভাল পোৱা নাই।
1: পেডিয়াট্ৰিচিয়ানক আপুনি দেখাই ল'ব শিশু চিকিৎসকক, তেওঁলোকে গাইড কৰিব পাৰিব আপোনাক কি কাৰণে, কাৰণ কেতিয়াবা এলাৰ্জি বুলিয়ে নহয়, বেলেগ কাৰণটো এনেকুৱা ৰঙা হ'ব পাৰে, আৰু কিছুমান সৰু ল'ৰা ছোৱালী গৰমৰ কাৰণেও এনেকুৱা অলপ স্কিন ইনফেকশ্যন অলপ হয়, তেওঁলোকে শিশুৰ চিকিৎসক এগৰাকী দেখাই ল'বচোন।
2: তেখেতে কৈছে যে ভাল এগৰাকী চিকিৎসকৰ নামটো কৈ দিলে, আপুনি বাইদেউৰ ওচৰলৈ আহিব পাৰিব, এপল' এক্সেল কেয়াৰ হস্পিটেললৈ আহিব, তেখেতে চাই দিব, আপুনি এপল' এক্সেল কেয়াৰ হস্পিটেললৈ আহিব, বাইদেৱে কৈছে তেখেতে চাই দিব, আপুনি এপল'লৈ আহিব, এপল' এক্সেল কেয়াৰ বৰাগাঁৱত আছে, তালৈকে আহিব, বাইদেউক লগ কৰিব, ডক্টৰ আকৃবা আহমেদ, তেখেতে আপোনাক চাই দিব। শ্ৰোতাসকলে খুব আগ্ৰহেৰে ফোন কৰিছে, সবিতা কলিতাৰ প্ৰশ্নটো আপুনি উত্তৰ ভালকৈ দিছে, সেইকাৰণে খুব ভাল লাগিছে, মনটোৱে ভাল লাগিছে বুলি তেখেতে উল্লেখ কৰিছে। আৰু কিছু কথা আমি জানিব বিচাৰিম, আমাৰ সময় আৰু 10 মিনিট সময় আছে, যে এলাৰ্জি আচলতে আমি হৈ আছে, আমি ধৰি লওক ঔষধ খাইছোঁ, অলপ ভাল পাইছোঁ, কিন্তু এলাৰ্জি যে গুৰুতৰ ৰূপ ধাৰণ কৰে আমি কেতিয়া অনুভৱ কৰিম? আচলতে আমি এলাৰ্জি গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজন, এতিয়া আৰু আমি কিবা এটা ঔষধ খাই থাকিলে নহ'ব, আচলতে এই কথাটো কি অৱস্থাৰ পৰা আচলতে আমি বুজি পোৱা উচিত বাইদেউ সেইটো?
1: চ' এলাৰ্জি সাধাৰণতে দেখোঁ যে এলাৰ্জি হ'লে মানুহে এলাৰ্জি টেবলেট ফাৰ্মেচীৰ পৰা লৈ খাই থাকে, কিন্তু যেতিয়া দেখে যে অফিচ ক্ষতি হৈছে বা সৰু ল'ৰা ছোৱালী স্কুল ক্ষতি কৰিব লগা হৈছে বেছি অসুবিধাৰ কাৰণে, বা যিবোৰ ৰেস্কিউ মেডিকেশ্যন মানে হঠাতে ইনহেলাৰ ল'ব লগা হ'ল, উশাহ লোৱা কষ্ট হ'ল, তেতিয়া সেই পৰ্যায়লৈ যোৱাৰ আগতেই চিকিৎসকৰ ওচৰত অহা উচিত।
2: আৰু এটা কথা জানিব বিচাৰিছোঁ আকৌ এবাৰ, যিহেতু শিশুসকলৰ বহুতো অভিভাৱকে শুনি আছে, শিশুসকলৰ এলাৰ্জি যেতিয়া হয় এইটো আচলতে আমি পলম নকৰি নিশ্চয় চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে বেছি প্ৰয়োজন, আমি নিজাকৈ মেডিকেশ্যন কৰাতকৈ, নহয় নহয়?
1: সদায় নিজৰ শিশুৰ চিকিৎসক পেডিয়াট্ৰিচিয়ানৰ লগত সদায় থাকিব লাগে, ৰেগুলাৰ চেকআপছ খুবেই দৰকাৰ, আৰু তেওঁলোকে সেইমতে গাইড কৰিব যদি এলাৰ্জিক কণ্ডিশ্যনছ থাকে। এতিয়া ইনহেলাৰ ল'বলৈও কিছুমান দেখোঁ যে আমাৰ মানে অভিভাৱকে দিবলৈ বেয়া পায় ল'ৰা ছোৱালী, কিন্তু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ যে ইনহেলাৰবোৰত যিবোৰ কণ্টেণ্ট মানে যিটো মানে ড'জ সেইটো মাইক্ৰগ্ৰামত থাকে, এনেই আমি যিবোৰ টেবলেট খাওঁ মিলিগ্ৰাম, চ' মাইক্ৰগ্ৰাম মানে খুব বেছি 1000 ন, 1000ৰ এটা পাৰ্টহে মাইক্ৰগ্ৰাম, চ' সেই মাইক্ৰগ্ৰামতহে ড'জটো যায়, তাৰমানে এইটো ইমান ছাইড এফেক্ট নাথাকে, কিন্তু ভাবে যে ইনহেলাৰ দিলে মোৰ বাচ্চাটো এজমা হৈ যাব সেইকাৰণে দিছে, সেইবোৰ সেইটো কথা নহয়। আচলতে যেতিয়া আপুনি ৰেগুলাৰলি সৰু শিশু এটাক ইনহেলাৰ্ছ দিয়ে, তেতিয়া ফিউচাৰ মানে এজমা হোৱা চান্সটো কমিহে যাব।
2: হয়, শ্ৰোতাসকলৰ পৰা আজি বহুত ফোন আহিছে, আৰু এগৰাকী শ্ৰোতাক আমি অনুষ্ঠানলৈ লৈছোঁ, আপুনি আপোনাৰ পৰিচয়টো জনায়ে আমাৰ
3: দ্য পার্সন ইউ আর স্পিকিং হ্যাজ পুট ইয়োর কল অন,
2: আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰিছো, আপুনি আমাৰ চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে, পৰিচয়টো জনায়ে প্ৰশ্নটো সুধিবচোন।
4: হেল্লো,
2: আপুনি শুনা পাইছেনে বাৰু?
4: হাই,
2: আপুনি আমাৰ চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে, আপোনাৰ পৰিচয়টো জনাওক, আৰু আমাৰ চিকিৎসক গৰাকী যিহেতু এলাৰ্জি আৰু চাইনাছৰ কথা আমি আলোচনা কৰি আছো, আপোনাৰ কি সমস্যা হৈছে, আপুনি কি জানিব বিচাৰিছে কওকচোন।
4: মই দৰং জিলাৰ হাতীমৰাৰ পৰা নৈশ্বৰ ডেকাই ক'লো, মানে মোৰ ছোৱালীজনীৰ বয়স বৰ্তমান 28 বছৰ, তাই মানে খুব হাঁচিয়াই থাকে, চৰ্দি লাগিলেও হাঁচিয়াব লাগে, চৰ্দি নালাগিলেও মানে হাঁচিয়াই থাকিলে সঘনে মানে হাঁচিয়াই থাকিব লাগে, আসলে এই সম্পর্কে একটি পরামর্শ বাইদেউর পৰা বিচাৰিছোঁ।
1: সঘনাই হাঁচি অহাটো এলাৰ্জিক ৰাইনাইটিছ বুলিয়েই কয়।

0: সেইটো কাৰণে আপোনাৰ এবাৰ এলাৰ্জি কাৰোবাৰ স্পেচিয়েলিষ্ট দেখালে ভাল হ'ব। যদি আপোনাৰ ঔষধ দি ভাল হোৱা নাই, তাৰ যিহেতু তাইৰ বয়সো কম, 28 বছৰ, তাইৰ সেই আশা আছে যে সোনকালে তাই নিৰাময় পাব ইয়াৰ পৰা। হয়, দেখাই ল'লে ভাল হ'ব আপুনি এবাৰ।
1: শ্ৰীৰেখা, আপুনি দেখুৱাই ল'ব, যিহেতু এতিয়াও বাইদেৱে কৈছে যে বয়সো কম, এইখিনি সময়তে আপুনি দেখুৱাই যদি বিশেষ কিবা সমস্যা হৈ আছে নিশ্চয় নিৰাময় কৰিব পাৰিব। আৰু শ্ৰোতা এগৰাকী, এটা শেষ ফোন কল আমি ল'ম, কিন্তু বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, এলাৰ্জিৰ ভেকচিন পায় নেকি বা ই কেনেকৈ কাম কৰে? বিভিন্ন ৰোগৰ ভেকচিন আছে, এলাৰ্জিৰ কিবা ভেকচিন আছে নেকি?
0: চ' এলাৰ্জিৰ ভেকচিন আছে, এলাৰ্জেন আমি ইমিউনোথেৰাপি বুলি কওঁ। চ' যিটো সংক্ৰামক ৰোগৰ কাৰণে যিটো ভেকচিন আমি ইউজ কৰোঁ তেনেকুৱা নহয়। চ' এলাৰ্জেন ইমিউনোথেৰাপি মই অলপ আগতে কৈছিলোৱে যে এইটো 3 বছৰৰ পৰা 5 বছৰলৈকে ল'ব লাগে, আৰু এলাৰ্জি কমপ্লিটলি মানে একেবাৰে ভাল হৈ যায়, এইটো ভেকচিনেশ্যন আছে। আৰু আপোনালোকৰ মানে যাৰ শিশুসকলৰ কাৰণে আৰু ভাল, আৰু শিশুৰ মানে বয়স যদি কম থাকে তাৰ মানে কাম বেছি ভালকৈ হয়।
1: আৰু এগৰাকী শ্ৰোতাক আমি ফোন লাইনত সংযুক্ত কৰিব বিচাৰিছোঁ। ইতিমধ্যে বহুজনে ফোন কৰি আছে, তেওঁলোকেও খুব আগ্ৰহেৰে কিবা সুধিব বিচাৰিছে, মই সংযুক্ত কৰি লৈছোঁ। হেল্ল',
2: দ্য পাৰ্চন ইউ আৰ স্পিকিং উইথ হেজ পুট ইয়ৰ কল অন
1: হোল্ড। হেল্ল', আপোনাৰ পৰিচয়টো জনাওকচোন, আৰু আপুনি আমাৰ ডক্টৰ আহমেদ আমাৰ সৈতে আছে, আজি এলাৰ্জি আৰু চাইনাছৰ কথা আমি পাতি আছোঁ, আপোনাৰ কি সমস্যা হৈছে আপোনাৰ পৰিচয়টো জনাই কথাটো কওকচোন, তেখেতে উত্তৰ দিব আপোনাৰ।
3: হয়, ইন্দ্ৰজিৎ দাস, মই এটা কথা ক'ব বিচাৰিছোঁ, কিন্তু মই বহুদিন কল কৰি থাকোঁ, কোনো কলটো নাপাওঁ, আজি মানে পাই গ'লো, বহুত ভাল লাগিল মোক কোৱাতে।
1: আপুনি শুনি আছোঁ, আমি আপোনাৰ কথা শুনি আছোঁ, আপুনি আমাৰ চিকিৎসক গৰাকীৰ পৰা কিবা জানিব বিচাৰিছে নেকি বাৰু? ভাল লাগিছে আপুনি আমাৰ সৈতে সংযুক্ত হৈছে, সেই কথাটো আপোনাৰ মনৰ আনন্দ কথাটো মই বুজি পালো কথাটো। এতিয়া আমাৰ চিকিৎসক গৰাকী যিহেতু আছে, তেখেতৰ পৰা আপুনি কিবা জানিব বিচাৰিছে নেকি?
3: হয় হয়, মই জানিব বিচাৰিছোঁ,
1: কওক। তেখেতে শুনি আছে, আমিও শুনি আছো, আপুনি কওকচোন কি সমস্যা হৈছে আপোনাৰ।
3: ঠিক আছে, সমকে মই এটা কথা কৈছো, মই আকৌ মানে কেতিয়াবা কল কৰিলে আপোনাক পাম নে না, বা ফোন কলটো পাম নহয়?
1: আপুনি আচলতে ফোন কৰিলে পাব মোক, কিন্তু এই অনুষ্ঠানত যিহেতু আমাৰ আলোচনাৰ বিষয় এটা বেলেগ, গতিকে আপুনি এতিয়া ফোন কৰিলে মোক পাবনে নাপাব সেই কথা লৈ আচলতে আমি আলোচনা কৰা নাই। গতিকে ধন্যবাদ জনাইছোঁ, আপুনি খুব মনৰ আনন্দত আচলতে ফোন কৰিছে, বহুদিন চেষ্টা কৰিছে, আপুনি পোৱা নাছিল, আজি মোৰ সৈতে কথা পাতিলে, অনাগত সময়তো আপুনি ফোন কৰিব, কিন্তু যিটো বিষয়ে আলোচনা হৈ আছে সেই বিষয়টোত কিবা সুধিলে বা আপোনাৰ মন্তব্য থাকিলে তেতিয়াহ'লে ভাল লাগিব। আমি অনুষ্ঠান একেবাৰে সামৰণি ফালে আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আমি আৰু এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ, শেষৰ গৰাকী শ্ৰোতা যাৰ ফোন কল আমি লৈছোঁ। হেল্ল', আপুনি শুনা পাইছেনে? আপোনাৰ পৰিচয়টো জনাওক, আৰু ডক্টৰ আকৃবা আহমেদ আমাৰ সৈতে আছে, আজি আমি চাইনাছ আৰু এলাৰ্জিৰ কথা পাতি আছোঁ। আপুনি শেষৰ গৰাকী শ্ৰোতা যাৰ সৈতে আমি কথা পাতিছোঁ, কাৰণ আমাৰ সময় শেষ হৈ আহিছে, আপুনি আপোনাৰ প্ৰশ্নটো কৰকচোন।
6: ঠাণ্ডাৰ দিনত তাৰমানে মোৰ হাঁচি বহুত আহে, মানে 14-15 তেনেকৈ আহে। এতিয়া গৰমৰ দিনত তেনেকুৱা প্ৰব্লেম নহয়, কিন্তু আৰু মই চিকেন খালে মানে হাঁচি এনেকুৱা হাঁচি আহে, ধোৱাটো ধৰিলেও হাঁচি আহে, মানে আৰু কাণত মানে খুব খুজায় কাণখন, মানে কাণৰ প্ৰব্লেম হ'ব পাৰে নেকি বাৰু এলাৰ্জি থ্ৰুদি?
0: এলাৰ্জিৰ কাৰণে কাণৰ প্ৰব্লেম নহয়, আচলতে যিটো আপোনাৰ হাঁচি আহে তাৰ আৰু খজুৱতি হয় আচলতে কাণত, এইটো আচলতে কাণৰ প্ৰব্লেমৰ কাৰণে নহয়, কিন্তু সেই এলাৰ্জিৰ কাৰণে কাণখন খজুৱায়, মানে চাইনাছৰ ভিতৰটো অলপ এলাৰ্জিক।

0: ইনফ্লামেশন হয় কাৰণে। সো এইটো আপোনাৰ যদি অকল ঠাণ্ডাকালিয়ে হৈছে তেতিয়া হয়তো ঠাণ্ডাকালি আপোনাৰ কিছুমান আমাৰ ফুলৰ কিছুমান ৰেণু পৰা হয়, সো সেইবোৰ কাৰণেও হ'ব পাৰে, বা আপোনাৰ হয়তো আপুনি বেছি বায়ু পলিউশ্যনৰ কাৰণেও হ'ব পাৰে। সো এইটো নিৰাময় কৰা যাব, আপুনি যদি ভালকৈ দেখায় আপোনাৰ ভাল হৈ যাব। হয়
1: এতিয়া মানে কি আছেটো এতিয়া নহয়, কিন্তু কাণখন খুজায়, এতিয়া গৰমৰ দিনত কাণখন খুব খুজায়, মানে
0: অকল যদি হাঁচি নোহোৱাকে কাণ খজুৱাইছে তেতিয়াহ'লে এইটো এটা বেলেগ কাৰণৰ কাৰণে হ'ব চাগে তেতিয়াহ'লে।
1: হয় ঠাণ্ডা দিনত মানে অকণমান যদি পানী ভৰিখনত লাগে মানে হাঁচি মানে এনেকুৱাকে আহে, মানে হেৰি নাপায় আৰু, মানে 14টা 10টা একেলগে হয়, তাৰমানে ৰাতিপুৱা শুই উঠিয়ে হাঁচি।
0: এলাৰ্জিক ৰাইনাইটিছে হৈছে, আৰু খুব বেছি আপোনাৰ ঘৰৰ ভিতৰৰ যিবোৰ এলাৰ্জেন হয়তো আপোনাৰ ধূলি বা পুৰণা ধূলিৰ পৰা আপুনি অলপ আঁতৰি থাকিব তেনেকৈ চেষ্টা কৰকচোন। পুৰণা ধূলি যিখিনি থাকে, পুৰণা ধূলি মানে মই বুজাইছোঁ যে আপোনাৰ পুৰণা কাপোৰ যদি আছে বা পুৰণা আপোনাৰ গাৰু, সেইখিনি অলপ ৰ'দত দিব, সেইখিনি ৰ'দত দিলে সেইখিনি কিছুমান নিয়ম থাকে তেনেকৈ আপুনি আৰম্ভ কৰিব পাৰে, চেষ্টা কৰিব পাৰে, আৰু ভাল নাপালে হয়তো ডক্টৰৰ ওচৰত আহিব।
2: বাইদেউ আপোনাৰ সৈতে আমি 1 ঘণ্টা সময় কথা পাতিলোঁ, খুব ধুনীয়াকৈ কথাখিনি আপুনি বুজাই দিছে, শ্ৰোতাসকলেও ভাল পাইছে, আজি ফোন কলো আহিছে, আৰু শ্ৰোতাসকলৰ পৰা অনুৰোধ আহিছিলে, আমাৰ সমিতান অনুষ্ঠানত কৈছিলে যে আমি ফোন কলটো কিয় তেওঁলোকক ফোনত কিয় সংযুক্ত হ'বলৈ নিদিওঁ, আজি দিছোঁ, আৰু দিয়াৰ লগে লগে তেওঁলোকে ইমান ধুনীয়াকৈ সুধিছেও আপুনি উত্তৰ দিছে, খুব ভাল লাগিল বাইদেউ এইখিনি সময় দিলে। ডক্টৰ আকৃবা আহমেদ, আপুনি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্য প্ৰচাৰ কৰা অনুষ্ঠানটিত অতিথি হিচাপে থাকি শ্ৰোতাসকলক উপকৃত কৰাকৈ ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ, মোৰো খুব ভাল লাগিল ইয়াতে আহি।
2: শেষত কিবা ক'ব বিচাৰিব নেকি শ্ৰোতাসকলক?
0: মই এইটোৱে ক'ব বিচাৰিম যে লাইফষ্টাইলৰ বিষয়ে যে ৰেগুলাৰ এক্সাৰচাইজ, নিয়মাকৈ বাহিৰা নিয়মাকৈ ফল মূল শাক পাচলি ভালকৈ খাওক, আৰু এটা হেলদি লাইফষ্টাইল আৰম্ভ কৰক, আৰু এলাৰ্জিজ ডেফিনেটলি মানে এইটো ভাল হ'ব এলাৰ্জিজবোৰ আপোনালোকৰ। হয়,
2: ধন্যবাদ জনালো ডক্টৰ আকৃবা আহমেদ, ধন্যবাদ ৰুচেন গগৈ, ধন্যবাদ অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰত থকা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছোঁ, যিসকল ডিউটি ৰুমত আছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, আৰু শ্ৰোতাসকল প্ৰভাতী তৰংগৰ আজিৰ এই বিশেষ খণ্ডটি ইয়াতে সামৰি মই ইন্দ্ৰজিৎ দাসে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল।

প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ এটি প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: चारों को सभा के सामने रख सकते थे। स्वामी जी ने अपने भाषण में कहा,
1: मेरे अमरीकी भाइयों और बहनों, मुझे अपने देश भारत पर, अपने देश की संस्कृति पर और अपने धर्म पर गर्व है। ये वही देश है जिसने संसार के पीड़ितों की, दुखियों की रक्षा की है। सभी भारतवासियों को सर्वधर्म संभाव की शिक्षा दी है। मुझे ऐसे राष्ट्र का नागरिक होने का गौरव प्राप्त है।
2: শ্রোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তু ৰাণী ডেকা। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈ এই বিষয়টো উত্থাপন কৰিব। শূন্যকালীন ঘণ্টাটো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ'ব। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত 5 বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময়ী চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমিত এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধাৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰীৰায়ে অমৃত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানী যোগান প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি সংশ্লিষ্ট নগৰ নিকায়সমূহক হস্তান্তৰ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰকল্পসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিবলৈও বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ঠিকাদাৰসকলৰ সৈতে প্ৰকল্পসমূহৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ আৰু সম্পূৰ্ণ কৰা সময়সীমা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
4: অলপ চিন্তা চৰ্চাৰে, আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতি জাতীয় ব্যক্তি, তেখেতলোকৰ কিছু শংকা আছে। সেই শংকা আমি আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে ST ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো ST নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰায়, বড়ো এজনক মনটো বেয়া কৰায়, কাৰ্বি এজনক মনটো বেয়া কৰায়, হয়তো আহোম, চুতীয়া, মৰা।

0: মত হোক, কোচ রাজবংশী বা চাহ জনগোষ্ঠী কোনে নিবিচাৰিব, সকলোৱে বিচাৰে আলাপ আলোচনা হোক। আলাপ আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
1: ৰাজ্যৰ আৰক্ষী বিভাগে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ গ্ৰাহাম বজাৰৰ চিকুৱাপট্টিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সমৰ্থ হয়। অভিযানত আৰক্ষীয়ে 9 গ্ৰাম হেৰইন আৰু 367 গ্ৰাম ভাং জব্দ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নগাঁও জিলাত সমাগত স্বাধীনতা দিৱস নিয়াৰিকৈ তথা উলহ মালহেৰে উদযাপন কৰাৰ বাবে কালি জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গৰ সৈতে এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰিয়, FM ট্ৰেন্সমিটাৰত পপী চন্দ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব অৰ্চনা দেৱীয়ে।

0: Paraatmana.
1: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অৰ্চনা দেৱীয়ে।
2: গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য।
1: বিচিত্ৰ এই মহানগৰ গুৱাহাটী, অতীতৰ প্ৰাগজ্যোতিষপুৰ, পুৰণি মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমৰ বিষয়ে উল্লেখ আছে। উল্লেখ আছে প্ৰাগজ্যোতিষপুৰৰ কথা। ৰামায়ণৰ আদিকাণ্ডত উল্লেখ আছে যে অমূৰ্তৰাজ নামে এজন আৰ্য ৰজাই প্ৰাগজ্যোতিষপুৰ নগৰ স্থাপন কৰিছিল। অসমৰ বুৰঞ্জীমূলক ঠাইৰ ভৌগোলিক বৰ্ণনা থকা কালিকা পুৰাণতো প্ৰাগজ্যোতিষপুৰৰ অতীতৰ বিষয়ে উল্লেখ আছে। কালিকা পুৰাণৰ মতে গুৱাহাটীৰ পুৰণি চিত্ৰাচল বা আজিৰ নৱগ্ৰহ পাহাৰতো আদিত্যাদি নৱগ্ৰহসকলে বাস কৰিছিল। নক্ষত্ৰবিদ্যা বা জ্যোতিষ শাস্ত্ৰৰ প্ৰথম আৱিষ্কাৰ আৰু এই বিদ্যাৰ গহীন চিন্তা চৰ্চা ইয়াৰ পৰাই প্ৰসাৰ লাভ কৰাৰ বাবে এই ভূভাগৰ নাম প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰ, ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মনৰ স্মৃতি বিজড়িত প্ৰাগজ্যোতিষপুৰী সময় প্ৰবাহত হৈ পৰিল গুৱাহাটী।
2: কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটীৰ এখন ব্যস্ত ঠাই হৈছে উজান বজাৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত। গুৱাহাটীৰ লতাশিল খেলপথাৰৰ ঠাইতে পূৰ্বতে এটা ডাঙৰ পুখুৰী আছিল আৰু তাৰ তিনিফালে তিনিখন বজাৰ বহিছিল। তাৰে এখন বজাৰৰ নাম আছিল উজান বজাৰ। অসমত আহোম শাসনকালত পাণ বজাৰত বৰফুকনৰ টোল আছিল আৰু আহোম আৰু হিন্দু বিষয়াসকল ইয়াৰ ওচৰে পাজৰে টকৌবাৰী অৰ্থাৎ এতিয়াৰ উজান বজাৰ, ভৰলুমুখ আদিত বহিছিল। উজান বজাৰ নামৰ উৎপত্তি সম্বন্ধে কেইবাটাও মতবাদ পোৱা যায়। এক মতবাদ মতে উজনিৰ লোক সৰহকৈ আছিল বাবে নাম উজান বজাৰ হ'ল। আন এক মতবাদ মতে লতাশিল পুখুৰীৰ পাৰৰ চৌক বজাৰখন উজনিৰ ঘাটলৈ নিয়া বাবে উজান বজাৰ নাম হ'ল। কোনো কোনোৰ মতে আকৌ বজাৰ বহা ঠাইখনৰ দাঁতিত থকা নাওজানত মাছৰ উজান উঠিছিল বাবেহে এই ঠাইখনৰ নাম উজান বজাৰ হ'ল। আন কিছুমানৰ মতে আকৌ নাওজান নামৰ পৰাই উজান বজাৰৰ নাম সৃষ্টি হয়।
1: উজান বজাৰৰ বিভিন্ন দিশ সামৰি এই বিষয়ে বিশদভাৱে জনাইছে পেছাত এগৰাকী অভিযন্তা তথা অসমৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে বিশেষভাৱে কাম কৰি থকা এগৰাকী ব্যক্তি অচিন্ত্য শৰ্মাই।
3: সদায় মানে তোমালোকে ভাবা চাগে উজান বজাৰখন এখন বজাৰ, নামটো বজাৰ, কিন্তু একচুৱেলি উজান বজাৰখন বজাৰ যদিও হয় তাৰ আচল সংজ্ঞাটো অকণ বেলেগ। তাৰ এটা উজান বজাৰ এলেকা এটা আছে, সেইটো আমি বুজিব লাগিব, তেতিয়া উজান বজাৰখনৰ আমাৰ আচল মানে তাৰ ভেল্যু, তাৰ কণ্ট্ৰিবিউচনটো আমি তেতিয়াহে গম পাম। বজাৰখন বাৰু আছে, বজাৰখনো খুব এটা সাংঘাতিক এখন বেলেগ ধৰণৰ বজাৰ, কিন্তু প্ৰথমতে আমি উজান বজাৰখনৰ এলেকা যোনটো সেই বস্তুটো অকণ আগে বুজি লওঁ হাঁ। তেতিয়া তুমি ধৰি লোৱা এই উগ্ৰতাৰৰ পৰা ষ্টাৰ্ট কৰা। উগ্ৰতাৰৰ যোনটো জোৰপুখুৰী, সেই জোৰপুখুৰী উগ্ৰতাৰৰ মন্দিৰ বহুত পুৰণা মন্দিৰ। তাৰপৰা তুমি আগলৈ গ'লা, গৈ লতাশিল পালা, দীঘল পুখুৰী কাষেদি লতাশিল পালা। লতাশিলৰ পৰা আকৌ নৈ পাৰলৈ গ'লা, সেই তোমাৰ য'ত প্লেনেটৰিয়াম এতিয়া আছে, আগতে সেইটো চিফ কমিশনাৰ অফিচ আছিলে, তাৰ সেইটো পিছত অল ইণ্ডিয়া ৰেডিঅ' হ'ল। প্ৰথম অল ইণ্ডিয়া ৰেডিঅ'টো তাতেই অসম গুৱাহাটীৰ। তাৰ তেনেকৈ গৈ নৈ পাৰ পালা, তাৰ পকীঘাট বুলি কয়, তাৰ পকীঘাট। তাৰপিছত তুমি নৈ পাৰে পাৰে গ'লা, গৈ একদম ওপৰলৈ যদি যোৱা, য'ত আমাৰ এই ৰাজভৱনলৈ যোৱা ৰাস্তাটোত, তাৰ আগতে তুমি মাছৰ বজাৰখন পাৰ হ'লা। পাৰ হৈ এটা খুব ইণ্টাৰেষ্টিং জেগা টুকুৰা আছে, তাত হাতপুখুৰী বুলি কয়। তাৰমানে গুৱাহাটীৰ ৱাটাৰ পানী ছাপ্লাইটো তাৰ পৰা হৈছিলে, ৱাটাৰ ৱৰ্কছ, সেইখিনি হ'ল। তাৰ তললৈ নামি আহিলা আৰু সেই চুকতে তুমি পাবা আহোম ৰজাৰ লাষ্ট ৰাজবাৰী, বাওঁফালে সিফালৰ পৰা আহিলে। তাৰপিছত আহি আকৌ বজাৰখন সোমালা, নাওজান পালা, তেনেকৈ তুমি আকৌ বজাৰৰ মাজেদি আহিলা, আহি বাৰোৱাৰী, তাৰ সিটো ৰাস্তাত যেতিয়া মৰিয়াপট্টি বুলি কয়, মৰিয়াৰ জেগাখিনি, মৰিয়াপট্টি, বাৰোৱাৰী, আকৌ তুমি উভতি আহি জোৰপুখুৰী পালাহি। এই গোটেই যোনটো এটা চাৰ্কেল এটা হ'ল, সেইটো আমি উজান

0: দুৱাৰা এলেকা বুলি ধৰিব পাৰোঁ
1: যে উজান বজাৰ নামটো কেনেকৈ আহিলে? এটা মতক ক'লে মানে তাত এখন ওখ আছিল কাৰণে উজান বুলি কোৱা যায়, কিন্তু তাত আৰু এটা থিয়ৰী আছে যে মাছৰ যে উজান হয়, হা, গোটেই মাছৰ বজাৰটো সেই মাছৰ উজানৰ লগত উজান বজাৰ আহিলে। আৰু এটা কথা হয় যে মানুহে কয় এই নাওজান, নাওজানৰ যোনটো একদম ব্ৰহ্মপুত্ৰ পাৰৰ ছাইডটো সেইটো উজান। আৰু এটা কয় যে উজনিৰ পৰা মানুহ আহিছিল সেইকাৰণে উজান। সেইকাৰণে চাৰিটা থিয়ৰী আছে তোমাৰ উজান বজাৰ নামটো কেনেকৈ আহিলে, এতিয়া কোনটো সত্য কোনটো মিছা কোনটো কম্বিনেশ্যনো হ'ব পাৰে, যে নহওক চাৰিটা থিয়ৰী আছে, ভালেই কথা, এটা এটা জেগাৰ নামৰ কথা।
2: এই উজান বজাৰ অঞ্চলতেই অৱস্থিত উগ্ৰদৰা দেৱালয় সোতৰশ বিশ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ সজাইছিল তেওঁৰ পত্নী ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশ মতে। এই পীঠত বলি বিধানৰ ব্যৱস্থা কৰা হৈছিল। ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা এই পীঠত দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, মনসা পূজা, শিৱ পূজাকে আদি কৰি বাসন্তী পূজা নিয়মিতভাৱে চলি আহিছে।
1: এতিয়া এই জাৰ্ণিটো মই ভাবোঁ ষ্টাৰ্ট কৰিবলৈ আমি উগ্ৰতাৰাদি ষ্টাৰ্ট কৰোঁ, ধ্ৰুপুখুৰী উগ্ৰতাৰা। হা, উগ্ৰতাৰা, হা, তাৰাটো যোনটো আমি ফেমিনাইন গডেছ বুলি কওঁ, হা, শক্তিৰ এটা এটা বেলেগ ধৰণৰ এটা উগ্ৰ মূৰ্তি। আৰু এইটো এটা খুব ইণ্টাৰেষ্টিং, মানে তাৰা বস্তুটো সংস্কৃতৰ পৰা তাৰাটো মানে ষ্টাৰ, হা, সেইটো একেটা বস্তুৱে আমি একদম মেচেপটেমিয়াৰ পৰা পাওঁ। মেচেপটেমিয়াত তুমি যদি যোৱা তাত ষ্টাৰ বা ষ্টাৰ্ট, তুমি গ্ৰীকত কি কয় এষ্টাৰ, লাটিনত ষ্টেলা, তাৰপিছতে তোমাৰ পাৰ্চিয়াত ফাৰ্চিত চিতাৰা, তুমি তিব্বেটলৈ আহা তাত অৱলোকিতেশ্বৰৰ যোন কনচাৰ্ট সেও তাৰা। তাৰমানে এই গোটেই বস্তুটো ইষ্টাৰ্ণ হেমিস্ফিয়াৰত এই একেজন গোঁসানীয়ে মানে চলি আছে। আমি সেইকাৰণে সেই উগ্ৰতাৰাত যদিও দুটা ষ্টৰী আছে, এই উগ্ৰতাৰা মন্দিৰটো কেনেকৈ হ'ল। এটা মানুহে কয় যে এইটো এই যেতিয়া শিৱই তাণ্ডৱ নৃত্য কৰিছিলে সতীক কান্ধত লৈ, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰ চলাই দিলে আৰু সতীৰ বেলেগ বেলেগ পাৰ্ট বেলেগ বেলেগ জেগাত পৰিলেগৈ। তেতিয়া ইয়াত সেইখিনি জেগাত তেখেতৰ নাইটো নেভেল যোনটো সেইটো পৰা বুলি কয়, সেইটো এটা ধাৰণা। সেইটো হ'লে শক্তিপীঠ হৈ যায়। আৰু এটা তাৰ আৰু এটা বেলেগ ষ্টৰী এটা আছে, এইবিলাক ষ্টৰী আৰু কোনে ষ্টৰীয়ে হৈ থাকে, মিথলজিটো তেনেকুৱাই। বশিষ্ঠ আশ্ৰম যে আছে আমাৰ, বশিষ্ঠ আশ্ৰমত আচল তাৰাৰ মন্দিৰটো তাত আছিলে, কিন্তু তাৰাৰ যোনবিলাক লগৰ মানুহবিলাক অকণ হুলস্থুলীয়া হয়, হা, সেইকাৰণে বশিষ্ঠই বোলে সেইটো ভাল নাপালে, হা, সেইকাৰণে তেওঁলোকক কয় যে তোমালোক তাত ইয়াত থাকিব নোৱাৰা, আমাৰ আশ্ৰমত সিহঁতক তাৰ পৰা পঠাই দিয়ে। পঠাই আহি সেই উগ্ৰতাৰাৰ যোনবিলাক লগৰ পল্টন আহি ইয়াত এই মন্দিৰটো সাজে, সেইটো তেতিয়াৰ দিনৰ এটা ষ্টৰী। সেইকাৰণে তাৰ এই যে তুমি উগ্ৰতাৰ মানে বশিষ্ঠ আশ্ৰমলৈ যদি যোৱা, ললিতা কান্তা, শান্তা ললিতা কান্তা, সেই ললিতা কান্তা হৈছে এটা তাৰাৰ ৰূপ, সেইটো কানেকশ্যনটো তেনেকুৱা। এতিয়া তুমি এই কিন্তু মন্দিৰ যোনটো আমি এতিয়াৰ যোনটো মন্দিৰ দেখিছোঁ, সেইটো সেই ৰুদ্ৰসিংহ 1720s যেতিয়া গোটেই অসমৰ বেলেগ বেলেগ মন্দিৰবিলাক আকৌ ৰিফাৰ্বিছ কৰিছে বা ৰেন'ভেট কৰিছিলে, বা তেতিয়া সেই 1720s তোমাৰ 1720s সেইখিনি টাইমত এই উগ্ৰতাৰা মন্দিৰটো সাজি উলিয়াইছিলে। এতিয়াৰ মন্দিৰটো আমি সেইটো বুলি জানো, সেইটো হিষ্ট্ৰীত লিখা আছে। আৰু তাৰ কাষতে উগ্ৰতাৰ প্ৰত্যেকটা প্ৰত্যেকটো ডাঙৰ মন্দিৰৰ কাষত এটা পুখুৰী থাকে, এটা পুখুৰী উগ্ৰতাৰা পুখুৰী আছিলে, পুখুৰী এটাই আছিলে ডাঙৰ পুখুৰী, আৰু তাৰ লগত ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছিলে, জান আছিলে, নাও জান বুলি কয়, হা, সেইটাও তুমি যদি নহয় পুখুৰীটোৰ নাম নহয় নাই পুখুৰীটোৰ নাম উগ্ৰতাৰা পুখুৰী, কিন্তু এই তোমাৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এটা জান এটা আছিলে, হা, সেইটো নাও জান বুলি কয়, সেই তাৰ কাষে দিয়ে। আমি মই সৰু থাকোঁতেই দেখিছোঁ নাও জান, হা, আৰু সেই নাও জানেদি একচুৱেলি নাও আহিছিলে পুখুৰীটোলৈ ব্ৰহ্মপুত্ৰৰ পৰা। আৰু ইণ্টাৰেষ্টিং কথা যে সেইখিনিতে তোমাৰ কলীয়া ভোমৰা বৰফুকন, তেতিয়া বৰফুকন যেতিয়া গুৱাহাটীত যেতিয়া বৰফুকন এষ্টাব্লিছ হ'ল, তেওঁ তাৰ পৰাই প্ৰথমতে তাতে আছিলে। এতিয়া যোনটো বৰদলৈ কম্পাউণ্ড, নবীন চৰদলৈ বৰদলৈহঁতৰ ফেমিলিৰ যোনটো বেকগ্ৰাউণ্ড, সেই কম্পাউণ্ড তাতে কলীয়া ভোমৰা বৰফুকন আছিলে। তাৰপিছত পিছলৈ গৈ তেওঁলোক বৰফুকন এই সোণাৰাম হাইস্কুল যোনটো ভৰলুমুখৰ সেইখিনি সেইটো এলেকাত গ'ল, আৰু ফাইনেলি ইটাখুলি য'ত আজিকালি ব্ৰহ্মপুত্ৰ হেৰিটেজ মিউজিয়াম আছে তালৈ তাত বৰফুকনজন গ'ল, কিন্তু প্ৰথমতে তাতে আছিলে।

0: এই দুপুখুৰী কাষতে। আৰু পিছত যেতিয়া মানে ব্ৰিটিছ অহাৰ পিছত যেতিয়া এই পুখুৰীটো অকণমান ৰাস্তা ৰাস্তাখিনিতে ব্ৰিটিছৰ সহজ কৰিব হ'ল, তেতিয়া এই পুখুৰীটোত আগৰ পুখুৰীটো দুটা পুখুৰী কৰি দিলে, সেইখিনি ৰাস্তা সেইকাৰণে জোৰ পুখুৰী হৈ গ'ল। আগতে এটা পুখুৰী, এটা জোৰ পুখুৰী, মানে দুটা সমান চাইজৰ পুখুৰীৰ কাৰণে জোৰ পুখুৰী, টুইনছ যেন লগা হ'ল।
1: মধ্যযুগৰ পিছৰ ভাগতেই এই স্থানৰ দেৱোত্তৰ ভূমিত স্থাপন কৰা হৈছিল ছত্ৰাকাৰ দেৱালয়। এই মন্দিৰ প্ৰাংগণত শিৱ, বিষ্ণু, মংগলচণ্ডীৰ মন্দিৰ তিনিটা আছে। আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত সজোৱা এই মন্দিৰ শাক্তধৰ্মী লোকসকলৰ এখন প্ৰধান পীঠস্থান। মধ্যযুগৰ প্ৰথম ভাগৰ কিছুমান শৈল ভাস্কৰ্য এই পীঠস্থানত পোৱা যায়। মধ্যযুগৰ কিছুমান ভাস্কৰ্য মন্দিৰৰ দেৱালয়ৰ বাহিৰৰ ফালেও লগোৱা আছে।
2: লতাশিল হৈছে গুৱাহাটীৰ এক প্ৰাচীন অঞ্চল। এই খেলপথাৰখন গুৱাহাটীৰ সাংস্কৃতিক কেন্দ্ৰবিন্দু, য'ত বিহু সন্মিলন, ক্ৰিকেট খেল আদি অনুষ্ঠিত কৰা হয়। বৰ্তমান লতাশিল খেলপথাৰখন এসময়ত এটা পুখুৰী আছিল। পুখুৰীটোৰ চাৰিওপাৰে গুৱাহাটীৰ পুৰণি চৌক বজাৰ বহিছিল। সেই বজাৰত স্থানীয় পোহাৰীয়ে সন্ধিয়া নাহৰৰ গুটি জ্বলাই বজাৰ মেলিছিল। কেৱল খেলপথাৰ হিচাপেই নহয়, বহুতো দিশৰ পৰা লতাশিল খেলপথাৰৰ গুৰুত্ব আছে। ইয়াতেই এসময়ত অসমৰ তিনিখনকৈ জাতীয় সভাৰ বছৰেকীয়া অধিৱেশন অনুষ্ঠিত হৈছিল। সেই সভাবোৰ আছিল 1917 চনৰ অসম এছ'চিয়েশ্যন, অসম ছাত্ৰ সন্মিলনৰ বছৰেকীয়া অধিৱেশন, আৰু 1924 চনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৌৰহিত্যত বহা অসম সাহিত্য সভাৰ অষ্টম বাৰ্ষিক অধিৱেশন। তদুপৰি 1952 চনৰ পৰা এই পথাৰতে বহাগৰ ৰঙালী বিহু গুৱাহাটীত জাক জমককৈ পতাৰ পাতনি মেলা হয়। অৱশ্যে 30ৰ দশকৰ পৰাই এই খেলপথাৰতে অনুষ্টুপীয়াকৈ ভোগালী আৰু ৰঙালী বিহু পতা হৈছিল।
0: আৰু উগ্ৰতাৰাৰ মন্দিৰৰ কাষেদি যোনটো যায় লেম্প ৰোড, ৰাইট, এনেকৈ আহিলে তুমি লতাশিল পালা। এতিয়া লতাশিলখন ইমান ইম্পৰ্টেণ্ট এটা, মানে তোমাৰ সামাজিক এংগলেদি চোৱা বা সাংস্কৃতিক এংগলেদি চোৱা, লতাশিলখন মানে অসমৰ এটা এপিচেণ্টাৰ বুলি কয়, গুৱাহাটী অসমৰ এপিচেণ্টাৰ। হা, যেতিয়া তোমাৰ 1916ত অসম ছাত্ৰ সন্মিলনী ষ্টাৰ্ট কৰিছিলে, চন্দ্ৰনাথ শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, তেওঁলোকে সেই ছাত্ৰ সন্মিলনীনে গৈ সদৌ অসম ছাত্ৰ সংস্থা হ'ল, এতিয়া আছু হ'ল। তাৰপিছত তাত তোমাৰ সেই এই যোনখন আমি জাজ ফিল্ড আৰু লতাশিল ফিল্ড বুলি কৈছোঁ, 1935ত তাত কামৰূপ অলিম্পিকছ হৈছিলে। অসমত যে অলিম্পিকছ হৈছিলে মানে নাজানিছিলে, এইটো মানে অসমীয়া অলিম্পিকছ তেতিয়াৰ দিনত 1935ত, মানে বাৰ্লিন অলিম্পিকছৰ এবছৰ আগতে। আৰু তোমাৰ তাৰমানে খেলা ধূলাটো খুব এটা ইম্পৰ্টেণ্ট কথা আছিলে তেতিয়া। আৰু এই লতাশিলৰ যোনখন বজাৰখন গ'ল তালৈ, লতাশিলখন এতিয়া আমাৰ অসমৰ মানে লোকেল ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ এটা খুব ইম্পৰ্টেণ্ট জেগা হৈ গ'ল। আৰু এটা দেখিবা, মানে অসমৰ এটা খুব ইম্পৰ্টেণ্ট কথা যে আমাৰ যোনটো ৰাজহুৱা বিহু, এতিয়াতো আৰু ঘৰে মানে আমি চবেই দেখিছোঁ, আগতে তেনেকুৱা বিহু বস্তুটো তেনেকুৱা নাছিলতো। গাঁৱত পথাৰত হয় বা মুকলি পথাৰত হয় বা ঘৰৰ ক'ৰবাত চোতালত হয়, হা, আৰু জোৰ সৰুকৈ হয় আৰু। কিন্তু 1952ত ৰাধা গোবিন্দ বৰুৱাই এইটো এটা ৰাজহুৱা বিহু ষ্টাৰ্ট কৰিলে, আৰু সেই বিহুটোৱে এতিয়া আমাৰ মানে এটা গোটেই এটা প্ৰটোটাইপ হৈ গ'ল, যে এনে মঞ্চ বিহুতে সেইটোৱে আনিছিলে, যে ৰাজহুৱা মঞ্চ বিহু। আৰু তাৰপিছত সেইটো লতাশিলতে, লতাশিল বিহু সন্মিলন বৰ পুৰণা।
1: গুৱাহাটীৰ উজান বজাৰ বুলি ক'লে মাছৰ বজাৰখনৰ কথাও আহি পৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ উজান বজাৰৰ মাছৰ বজাৰখন এখন বিখ্যাত আৰু অতি ডাঙৰ বজাৰ, য'ত পুৱতি নিশাৰ পৰা ক্ৰেতাৰ ভিৰ হয়। বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ নিশা আৰু পুৱা ইয়াত লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰে। এই ঐতিহাসিক বজাৰখন গুৱাহাটীৰ মাছৰ ব্যৱসায়ৰ এক প্ৰাণকেন্দ্ৰ হৈ আহিছে।
0: এতিয়া সেই বজাৰখনৰ কথা কওঁ, বজাৰখন তুমি যদি চোৱা, উজান বজাৰখন একচুৱেলি ষ্টাৰ্ট হয় মাছৰ বজাৰ, একদম ব্ৰহ্মপুত্ৰ পাৰত তোমাৰ ধৰি লোৱা 6টা বজাত মাছবিলাক আহে। অহাৰ লগে লগে তাত একদম হুলস্থুল, তোমাৰ গৈছেনে চাই কি মজা লাগে, ৰাতিপুৱা 6টা বজাত, হা, তাৰ আহিলে মাছখিনি, সেইটো মাছৰ বজাৰ। তাৰপিছত তোমাৰ পাচলি বজাৰ হ'ল, তৰকাৰী পাচলি, গেলামালৰ দোকান, ইফালে তোমাৰ নিমকি আৰু কিবা মিঠাই, হা, সেইকাৰণে তুমি সেইখিনি জেগাত যদি ঘূৰি ফুৰা মানে বহুত চব ধৰণৰ বস্তু খাব পাবা। তাত তোমাৰ সেই ৰামস্বৰূপৰ দুখন দোকান, এখন দোকান আছে, সেইখন 1840ৰ দোকান, থাকে গুৱাহাটীৰ মানে সবতকৈ পুৰণা

দোকান বুলি কোৱা তেনেকুৱা মানে সেই নিমকি চিংৰা এতিয়া কচুৰি পাই আগতে লুচি পাইছিলে এটকীয়া লুচি সেই দোকানবিলাক এতিয়াও তেনেকেই আছে, অকণ সলনি হৈছে আৰু। মানে আমি আমি যোনে আগতে এটকীয়া লুচি পাইছিলোঁ আজিকালি আমি কওঁ কিয় নাপাওঁ, এতিয়া কিয় নাই কৈছে নাই বোলে কিবা এয়া কোনোবা নাই কিবা নাই, কিন্তু সেই চাৰ্মটো এতিয়াও বজাৰখনত আছে। এতিয়া আমাৰ ঘৰৰ এতিয়াও মাহেকীয়া আমি তাৰ পৰাই আনো, এৰি দিয়া নাযায় আৰু। মাঘ বিহুৰ সময়ত বহা যায়, তুমি মাছ কিনিব হ'লে তালেই যাবা, সেই যোনটো চাৰ্ম এতিয়াও সেই বজাৰখনৰ আছে। আৰু তাৰ লগতে তুমি যদি আহা এইফালে সেই নাওজান, মই ক'লোঁ নাওজানখন ঠিক তোমাৰ য'ত মাছৰ বজাৰ য'ত ষ্টাৰ্ট হৈছে সেই কোণাটোৰ পৰা, তাৰমানে এইটো নাওজান ৰোড বুলিয়েই কয়, সেই একচুৱেলি মোৰ ককাদেউতাহঁতৰ ঘৰ ঠিক সেই কোণাটোতে, এইখিনিতে তোমাৰ চক্ৰৱৰ্তীহঁতৰ ঘৰ, শিশিৰ বৰুৱাহঁতৰ ঘৰ, বৰঠাকুৰৰ ঘৰ, সেই কোণাটো সেইটোৱে নাওজান। আৰু আৰু এটা কথা মন কৰিবা, মই যে কৈছিলোঁ ব্ৰিটিছ অহাৰ পিছত ব্ৰিটিছবিলাকে তোমাৰ এই লতাশিলৰ সিটো পাৰে মানে ৱেষ্ট ছাইডটোত তেওঁলোকৰ চব বাংলো, জাজৰ বাংলো, কিবা কমিশ্যনাৰ বাংলো, চিভিল ছাৰ্জনৰ বাংলো, সেইবিলাক ডাঙৰ ডাঙৰ বাংলো। আৰু সেই প্লেনেটৰিয়াম তুমি পাৰ হৈ যেতিয়া তুমি ঘাট পাবা, এতিয়া যোনটো আমাৰ উমানন্দ ঘাট বুলি কয়, আগতে পকীঘাট বুলি কৈছিলে, সেইখিনিৰ পৰা তুমি দেখিবা গোটেই সম্ভ্ৰান্ত অসমীয়া মানুহ, নাও গোসাঁই বুলি কয়, এতিয়াও ঘৰটো দেখিবা এশ বছৰ হৈছে, এতিয়া বিৰাট ধুনীয়া এটা আছাম টাইপ ঘৰ। সেই সেইখিনি গোটেই তোমাৰ আগতে ইয়াত ভুৱনেশ্বৰ বৰুৱা, নবীন শৰ্মা, এই গোটেইবিলাক মানুহ তাত সেইখিনি এলেকাত অসমীয়া মানুহ, তিলক দাসহঁতৰ ঘৰ, সেই ষ্টাৰ্ট কৰে একদম এতিয়া সেই লতাশিলৰ পাৰৰ পাৰ, লতাশিলৰ ঠিক কাষতে তোমাৰ ব্ৰজেন বৰুৱাহঁতৰ ঘৰ, সেই গোটেইখিনি তাৰমানে যিমান অসমীয়া তোমাৰ নাটকেই কোৱা, চিনেমা কোৱা, লিখা, খেলা ধূলা, চব তাৰ মানে চব ডাঙৰ ডাঙৰ মানুহবিলাক, সেই ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা, হা সকলো তাত সেইখিনি জেগাতে আছিলে। এটা ইণ্টাৰেষ্টিং কথা মই ক'ব খুজিছোঁ যে এই এই মানুহবিলাকৰ নাম ক'লোঁ, তাৰ মাজত মই এজন নাম এজনৰ নাম ক'ম, নবীন শৰ্মা। তেখেতৰ কথা মানুহে নাজানে কাৰণে মই ক'ব বিচাৰিছোঁ যে 1940s তেতিয়া মানে তেওঁ দীঘলী পুখুৰীত ল'ৰা ছোৱালীক সাঁতোৰা শিকায়, আৰু মানে কিমান আমি প্ৰগ্ৰেছিভ আছিলোঁ তেতিয়া, আৰু ল'ৰা ছোৱালী চবেই একেলগে একেলগে সমানে, দীঘলী পুখুৰীত তেওঁৰ কষ্ট হ'ল। তেতিয়া কি কৰিলে তেওঁ ব্ৰহ্মপুত্ৰ পাৰত, মানে ব্ৰহ্মপুত্ৰৰ একচুৱেল এই পকীঘাটৰ কাষত তেওঁ এখন মস্ত ডাঙৰ মাছৰ জাল, এখন নেট, সেইখন লগালে, লগাই সেই ব্ৰহ্মপুত্ৰৰ তাত ল'ৰা ছোৱালীক সাঁতোৰা শিকায়, আমাৰ মাহঁতে তাতে সাঁতোৰা শিকিছে। মানে কিমান সাহ, আৰু সাহতকৈও মানে কিমান তেওঁৰ উৎসাহ, আৰু মানে মানুহক কেনেকৈ সহায়, মানে কি এটা এটা সমাজৰ সাঁতোৰা শিকাব লাগে, খেলা ধূলা, তেতিয়া ক'ত চুইমিং পুল টুইমিং পুলটো নাই, হা কিন্তু তেওঁ জানিছিলে যে ল'ৰা ছোৱালীক আমি আমাৰ সময়ত সাঁতোৰা শিকিব, দীঘলপুখত নোৱাৰিলে ঠিক আছে, ব্ৰহ্মপুত্ৰ আছে কি দৰকাৰ। আৰু সেই ব্ৰহ্মপুত্ৰৰ এখন মানে গুৱাহাটীৰ কাৰণে আৰু অসমৰ কাৰণে ব্ৰহ্মপুত্ৰখন ইমান ইম্পৰ্টেণ্ট, যেতিয়া আহোমৰ সময়ত কি কৰিছিলে ব্ৰহ্মপুত্ৰ, একদম তুমি ধৰি লোৱা পলাশবাৰীৰ পৰা ইফালে তোমাৰ কি হ'ব পানী খেতি, হা আৰু সিফালে শুৱালকুছিৰ পৰা অলমষ্ট কোৰৱালৈকে, হা দুই পাৰে, উত্তৰ কুল দক্ষিণ কুল বুলি কয়, এই দুই পাৰে বাঁহৰ এনেকুৱা ডাঙৰ ডাঙৰ ৱাল সাজিছিলে, হা তাৰমানে 12 ফুট ওখ, আৰু তোমাৰ আকৌ এখন আৰু এখন নেক্সটখন আকৌ 6 ফুট এৰি আৰু 12 ফুট ওখ, সেইখন আমাৰ মানে ব্ৰহ্মপুত্ৰখন তেনেকৈ আমি একচুৱেলি গুৱাহাটীখন প্ৰটেক্ট কৰিছিলে এইটোত, আৰু এইবিলাকত দুৱাৰ আছিলে, সেইকাৰণে তুমি নামবিলাক শুনিবা, ৰাজা দুৱাৰ, জয় দুৱাৰ, এই দুৱাৰবিলাকেদি মানুহ আহিব লাগিব। আৰু গুৱাহাটীৰ কাষত ঘাটবিলাক আছিলে, ঘাট তোমাৰ প্ৰথম চবতকৈ ডাঙৰ মানুহ অহা ঘাট হৈছিলে তোমাৰ কামাখ্যাৰ কাষত, কামাখ্যা ঘাট, তাৰপিছত নেক্সটটো হ'ব তোমাৰ এই পাণবজাৰ শুক্ৰেশ্বৰ ঘাট, তাৰপিছত কাছাৰী ঘাট, কাছাৰী ঘাটত এই পাচলি তৰকাৰী অহা যোৱা, আৰু মানুহ অহা যোৱাৰ ঘাটটো আছিলে পকীঘাট, যোনটো এই উজান বজাৰ ঘাটটো, পকীঘাট বুলি কৈছিলে পকা আছিলে, হা পকীঘাট। আৰু আগলৈ যদি যোৱা য'ত তোমাৰ এই হনুমান মন্দিৰ আছে তাৰ অকণ পাৰ হৈ সেইখিনি, সেইটো এটা জাহাজ ঘাট, তাত তাৰমানে ডাঙৰ ডাঙৰ জাহাজবিলাক আহিব পাৰিছিলে। এই গোটেইখিনি আমাৰ এটা নিজৰ এটা ঘাট ছিষ্টেম আছিলে, বেলেগ বেলেগ নাও বেলেগ বেলেগ জেগাত আহে, খুব ছিষ্টেমেটিক গোটেই আমাৰ মানে জীৱনটো সেই ব্ৰহ্মপুত্ৰ দি চলিছিল, ছাৰ হৈছিলে, সেই সেই ঘাটবিলাক আমি তেনেকৈ কৰিছিলোঁ। আৰু মই যে কৈছিলোঁ নবীন শৰ্মা ছাৰে

0: দীঘলী পুখুৰীত ষ্টাৰ্ট কৰিছিলে। মই বহুতে কয় দীঘলী পুখুৰীত ব্ৰহ্মপুত্ৰৰ লগত কিবা কানেকশ্যন আছে নেকি। দীঘলী পুখুৰীৰ এটা ইণ্টাৰেষ্টিং ষ্টৰী, এইটো মহাভাৰতৰ ষ্টৰী। হ্যাঁ, ভগদত্তই কৰা বুলি কয় যে ভানুমতী যেতিয়া দুৰ্যোধনৰ লগত বিয়া হ'ল, মানে স্বয়ম্বৰ পাতিছিলে, ভানুমতীৰ স্বয়ম্বৰ, দুৰ্যোধন আহিছিলে, কৰ্ণ আহিছিলে, দুৰ্যোধনে ভানুমতীক বিয়া কৰালে। তেতিয়া সেই ভোজৰ সময়ত, একচুৱেলি ভোজৰ আগতেও মানে স্বয়ম্বৰৰ কাৰণে যে সেইবিলাক কাম মাৰিব লাগে, সেইটো দীঘলী পুখুৰীত হৈছিলে। তাৰপিছতে সেইটো ভগদত্তই কৰা বুলি কয়। সেইটো বাৰু মিথলজি, কিন্তু আহোমে এইটো এটা একদম ছিষ্টেমেটিক এটা, তেওঁৰ আহোমৰ নৌসেনা নেভি এটা বেছ আছিলে দীঘলী পুখুৰীটো। হাঁ, আৰু সেইটো ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড আছিলে। তো ব্ৰহ্মপুত্ৰটোত মই নাওবিলাক থ'বলৈ দিগদাৰী, বাৰিষা হয়, কিবা হয়, সেইকাৰণে বেছটো আছিলে দীঘলী পুখুৰী, আৰু সেইকাৰণে কানেকশ্যনটো আছে। তাৰমানে মানুহে যে কয় কানেকশ্যন আছে, আছে, কিন্তু এটা সময়ত আছিলেই, সেইখন কানেক্টেডেই আছিলে। দীঘলী পুখুৰীটো বেছ দীঘল আছিলে, একদম তোমাৰ ৰেলৱে ষ্টেচনলৈকে আছিলে, য'ত আজি ৰেলৱে ষ্টেচন তালৈকে দীঘলী পুখুৰী। তাৰপিছত কাটিকুটি সৰু হ'ল, সেইকাৰণে দীঘল, এতিয়া ইমান দীঘল যে নালাগে, আগতে বহুত দীঘল আছিলে, আৰু ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছিলে। সেইকাৰণে সেই এৰিয়াটোত এতিয়াও মানুহে এখন ভয় কৰে, কিবা আমি দীঘলী পুখুৰীত পৰিলে ব্ৰহ্মপুত্ৰত ওলাম, কিবা কিবি কথা কয় যে, সেই আচল কাৰণটো সেইটো।
1: বৰ্তমানৰ তাৰকাগৃহৰ ঠাইত পূৰ্বতে 1948 চনত স্থাপন কৰা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰ। পাছলৈ 1957 চনৰ মে' মাহত গুৱাহাটীৰ চানমাৰীলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হয়।
0: অল ইণ্ডিয়া ৰেডিঅ' যোনটো ষ্টেচন, মানে আগতে আছিলে তোমাৰ সেইটো চিফ কমিশ্যনাৰ অফিচ, তাৰপিছত সেইটো অল ইণ্ডিয়া ৰেডিঅ' হ'ল, এতিয়া তোমাৰ প্লেনেটেৰিয়াম হ'ল, সেই সেইটো জেগাত 1948 এক জুলাইত অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী ষ্টাৰ্ট হৈছিলে। তাৰো এটা খুব ইণ্টাৰেষ্টিং ষ্টৰী যে প্ৰথমদিনাখন যেতিয়া ষ্টাৰ্ট হ'ব আৰু গোটেই মানুহবিলাক গোট খাইছে, সেইদিনাখন খুব ইম্পৰ্টেণ্ট দিন আৰু ৰেডিঅ' প্ৰথমদিনাখন, তেতিয়া সেই উজান বজাৰৰ ল'ৰাবিলাকে ঠিক আগফালে গোটেই মানে থিয় হৈ কাকো যাব দিয়া নাই, হে, যে কিয় কিছু নহয় যে জনগণ গাব, জনগণমন গাব, আৰু তাত অসমৰ নামটো নাই, অ'কে। তেতিয়া মানুহে বুজাইছে আৰু এনে এইটো অল ইণ্ডিয়া এইটো নেশ্যনেল বস্তু, নেশ্যনেল এনথমটো গাবই লাগিব, কিন্তু সিহঁতে মানে হুলস্থুল হ'ল সেই প্ৰথমদিনাখন। সেইকাৰণে কিবা এটা ব্যৱস্থা কৰি কলিকতা বা শ্বিলঙৰ পৰা, মই ঠিককে নাজানো, ব্ৰডকাষ্ট কৰি চলাই দিলে আৰু। তো পিছদিনাখনৰ পৰাহে, তাৰমানে ছেকেণ্ড দিনাখনৰ পৰাহে ৰেডিঅ', আমাৰ যোনটো গুৱাহাটী ৰেডিঅ', মানুহ গৈ নৰ্মেল কামবিলাক আৰম্ভ হৈছে। সেই উজান বজাৰৰ মানে সেই যোনটো লতাশিল উজান বজাৰৰ, তাত মানুহে মানে সদায় এটা কিবা এটা অসমীয়াত্বটোৰ এটা কনচিয়াছনেছটো সদায় আছিলে।
2: উজান বজাৰ কেৱল বিখ্যাত মাছৰ বজাৰ বা মঠ মন্দিৰতেই সীমাবদ্ধ নহয়। উজান বজাৰ অতীজৰে পৰাই আছিল ঐতিহ্যপূৰ্ণ আৱাসিক অঞ্চল। এই অঞ্চলত দেখিবলৈ পোৱা যায় ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পুৰণি অসম আৰ্হিৰ বহুতো ঘৰ।
0: আৰু তোমাৰ এটা কথা মন কৰিবা যে উজান বজাৰত তুমি এই আছাম টাইপ ঘৰ এতিয়াও বহুত আছে, মানে গোটেই অসমত আজিকালি আছাম টাইপ ঘৰবিলাক নাইকিয়া হৈ গৈছে, মানুহে মানে মেইনটেইন কৰিব নোৱাৰা হৈছে, যিয়ে নহওক, কিন্তু গুৱাহাটীত যদি তুমি বিচাৰা আছাম টাইপ ঘৰ, পুৰণা ধুনীয়া ঘৰ, এতিয়াও তুমি সেই উজান বজাৰ, চেনিকুঠি, অকণমান ৰিহাবাৰী, এইখিনিতেই পাবা পুৰণা যোনখিনি এলেকা। কিন্তু বহুত ঘৰ এতিয়া নাইকিয়া হৈ গ'ল, দুখ লাগে, আমি সৰুতে এইবিলাক দেখি চাওঁ, ইমান ধুনীয়া লাগে। আৰু এই ঘৰবিলাকৰ যোনটো আছাম টাইপ ঘৰ, এইবিলাক ঘৰ এটা মানে ডিজাইন এলিমেণ্ট এটা যদি আছে, তাৰ এটা ফাংচন এটাও আছে। তাৰমানে কি হৈছিলে, যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে ডাঙৰ ডাঙৰ ঘৰ সাজিব ধৰিলে, আৰু ভূমিকম্প, অসমতো ভূমিকম্প একদম আহিয়ে থাকে, তেতিয়া 1897ৰ যোনটো ডাঙৰ ভূমিকম্প, তাত গোটেই ঘৰ ভাঙি গ'ল। তেতিয়া ব্ৰিটিছে ভাবিলে যে কি কৰা যায়, জাপানিজ বিলাক আৰ্কিটেকচাৰ, সেইবিলাক হৈছে ভূমিকম্প প্ৰুফ, মানে ছিছমিক প্ৰুফ, সেইকাৰণে তেওঁলোকে জাপানিজ আইডিয়া কিছুমান আনিলে। আৰু তিনিটা বস্তু মূল খালে, এটা হৈছে জাপানিজ আইডিয়া, ডিজাইন আইডিয়া, তাৰমানে বাঁহৰ যোনটো ষ্ট্ৰাকচাৰ যোনটো দেখিবা, ওখ ওখ চিলিং, সেইটো তুমি জাপানিজ ঘৰবিলাকত দেখিবা। জাপানত ৱালবিলাক কাগজৰ হয়, তে অসমত কি কৰিলে, এইটো ইকৰা আনিলে, হা, ইকৰা যোনটো এলিফেণ্ট গ্ৰাছ, ৰেভেনা বুলি কয়, সেই ইকৰা, আৰু তাত তোমাৰ মাড আৰু গোবৰ দুটা মিক্স কৰি এটা ৱালখন প্লাষ্টাৰ কৰে। আৰু ষ্ট্ৰাকচাৰেল ডিজাইনটো সেইটো তোমাৰ জাপানিজ, আৰু যোনটো দেখাত যোনটো ডিজাইন সেইটো তোমাৰ ব্ৰিটিছ টিউডাৰ ডিজাইন, এই গেবলচ বুলি কয়, তোমাৰ ছাদখন যেনেকুৱা ওপৰৰ ছাদখন, সেইখন গেবল বুলি কয়। তাৰপিছত তোমাৰ খিৰিকীবিলাকৰ যোনটো ষ্ট্ৰাকচাৰ, সেইটো এখন ব্ৰিটিছ ডিজাইন। আৰু এটা মন কৰিবা, আমাৰ অসমীয়া আছাম টাইপ

0: ঘৰবিলাকত যোনবিলাক খিৰিকী হয় খিৰিকীবিলাকত কাঠবিলাক এনেকৈ এনেকৈ দিয়ে যে লাইনকৈ লুভাৰ বুলি কয়, লুভাৰ ছিষ্টেম আপ ডাউন কৰিব পাৰি। আৰু ভেণ্টিলেটৰবিলাকত দুটা ধৰণৰ, দুখন ভেণ্টিলেটাৰ থাকে দুটা হাইটৰ, এখন ভেণ্টিলেটাৰ দি পোহৰ আহে, এখন ভেণ্টিলেটাৰ দি বতাহ আহে। সেইবিলাক বস্তু খুব টিপিকেল আমাৰ আসাম টাইপ ঘৰ, এইবিলাক চাই ভাল লাগে। মানে তুমি যদি বুজা তুমি প্ৰত্যেকটো ঘৰতে নতুন নতুন কিবা কিবি এলিমেণ্ট পাবা, কিন্তু সেইবিলাক ঘৰ এতিয়া নাইকিয়া হৈ গৈছে। কিন্তু কেইটামান বেছ মানে ধুনীয়া ঘৰ এতিয়াও তুমি দেখিবা। তুমি লতাশিলৰ কাষত অফকোৰ্চ ব্ৰজেন বৰুৱা ফেমিলি ডাঙৰ এটা মস্ত ঘৰ, সেইটো ঘৰ বৰ ধুনীয়া ঘৰ। তাৰপিছতে তুমি ব্ৰহ্মপুত্ৰ পাৰ্ক এইখিনি কাষতে গ'লে তুমি ৰাইট ছাইডে দেখিবা এটা হালধীয়া ঘৰ, সেইটো বৰ ধুনীয়া। আৰু আগলৈ যাবা নাও গোসাঁই ঘৰ বুলি যোনটো ক'লোঁ, এইখিনিত আমাৰ খেনিগুটিত, সেইটো সেই বৰুৱা ফেমিলিহঁতৰ, সেইটো এটা দুটা ঘৰ, এটা ডাবল ষ্টৰী এটাও আছে, এটা সঠিক সোমায় যোনটো ৰাইট ছাইডে ডাবল ষ্টৰীৰ ঘৰ, এটা বাওঁফালে দীঘলীয়া তাত আছে, সেইটো এটা দেখিবা। তাৰপিছতে তুমি জোৰপুখুৰী পাৰ্কলৈ যদি সোমাই আহা তাতে এটা ডাবল ষ্টৰীত ঘৰ এটা দেখিবা। এইবিলাক ঘৰ এতিয়াও মানে ভালকৈ ধুনীয়াকৈ ৰাখিছে, বৰ ভাল লাগে, কিন্তু মেইনটেইন কৰা বৰ ডাঙৰ কথা।
1: উজান বজাৰ অঞ্চলটো সাংস্কৃতিকভাৱেও আগৰণুৱা। উজান বজাৰতে অৱস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আৰু বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ।
2: গুৱাহাটীৰ প্ৰথমটো স্থায়ী পকী নাট্য মন্দিৰ আছিল লতাশিল খেলপথাৰৰ দক্ষিণৰ লেম্প ৰোড আৰু ফটিকচন্দ্ৰ পথৰ সংযোগৰ ওচৰতে। এই নাট্য মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল সেই বিষয়ে জনা নাযায়, কিন্তু ইয়াত নিয়মিতভাৱে নাট্যাভিনয় হৈছিল। ইয়াত অভিনীত উল্লেখযোগ্য নাটকসমূহ আছিল সীতাহৰণ, ৰাৱণবধ, ভ্ৰমৰংগ, হৰিশ্চন্দ্ৰ, সাবিত্ৰী সত্যবান আদি। দুৰ্ভাগ্যবশতঃ গুৱাহাটীৰ এই প্ৰথমটো স্থায়ী নাটঘৰ 1897 চনৰ বৰভূঁইকপত ভাগি চূৰ্ণ বিচূৰ্ণ হয়। ইয়াৰ পাছত সেয়েহে এটি স্থায়ী ৰংগমঞ্চৰ অভাৱ অনুভৱ কৰি গুৱাহাটীৰ অসমীয়া আৰু বঙালী লোকসকলে লগ হৈ গুৱাহাটীত দ্বিতীয়টো স্থায়ী ৰংগমঞ্চ আৰ্য নাট্যমঞ্চ নিৰ্মাণ কৰে। এই নাট্যমঞ্চ আছিল শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ বৰ্তমানৰ আমচা হাউচ থকা ঠাইখিনিতে। কুমাৰ ভাস্কৰ নাট্য মন্দিৰ নিৰ্মাণ কৰি উঠাৰ পাছতেই কামৰূপ নাট্য সমিতিৰ জন্ম দিয়া হয়। জন্ম লগ্নৰে পৰা কামৰূপ নাট্য সমিতিয়ে ভাস্কৰ নাট্য মন্দিৰৰ যোগেদি অসমৰ নাট্য আন্দোলনলৈ অতুলনীয় বৰঙণি আগবঢ়াবলৈ আৰম্ভ কৰিলে। এই সমিতিৰ প্ৰথমজন সম্পাদক আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মঞ্চ সম্পাদক আছিল কবি ৰঘুনাথ চৌধাৰী, সহকাৰী মহিমুদ্দিন আহমদ আৰু অম্বিকা প্ৰসাদ গোস্বামী। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই 1937 চনৰ পৰা 1960 চনমানলৈকে কামৰূপ নাট্য সমিতিৰ সোণালী যুগ বুলি আখ্যা দিছে। এই সময়ছোৱাৰ ভিতৰতেই কেইবাজনো যশস্বী নাট্যকাৰ, শিল্পী আৰু বহুকেইখন অসমীয়া মৌলিক অসমীয়া নাটৰ সৃষ্টি হৈছিল। এই সোণালী যুগত কামৰূপ নাট্য সমিতিৰ গুৰি ধৰিছিল ঘাইকৈ শশীকান্ত গোস্বামী, তিলক দাস, প্ৰবীণ ফুকন, নৃপেন ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী আদিয়ে।
1: গুৱাহাটীৰ প্ৰাণকেন্দ্ৰস্বৰূপ উজান বজাৰ, ই আমাৰ অতিকৈ আপোন। শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিকভাৱে তাহানিৰে পৰা গুৱাহাটীৰ বুকুত হেন্দুলনি তুলি থকা গৌৰৱময় ইতিহাসে তাকেই সোঁৱৰায়।
2: বৰ্তমান সময়ত উজান বজাৰ হৈ পৰিছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নতুন প্ৰজন্মৰ গঠনমূলক চিন্তাৰ মিলনস্থলী। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা তাহানিৰ গুৱাহাটীৰ পুৰণি চুবুৰী উজান বজাৰে যুগে যুগে বুকুত কঢ়িয়াই লৈ ফুৰিব জীৱনৰ সঞ্জীৱনী সুধা।

ইমানপুৰে শ্ৰোতাই ইতিহাসৰ চাহ পোহৰত পুৰণি গুৱাহাটীৰ উজান বজাৰ অঞ্চল শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু মেঘনা দেৱীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চুদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: की वृद्धि के साथ 77,550 पर, जबकि निफ्टी 147 अंक बढ़कर 24,191 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ অষ্টম দিনা পাৰ্পল চিটি সন্দৰ্ভত আলোচনা, ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰকাশ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন, আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাৰ পৰা প্ৰশ্নোত্তৰ খতাৰে আৰম্ভ হয়। আজি সদনত গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত পি এম কিষাণ আঁচনি ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ অসমতে কৃষক পঞ্জীয়ন দ্ৰুতগতিত হৈছে বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে।
2: প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন হ'ব লাগিব, তাৰপিছত আই ডি ক্ৰিয়েচন হ'ব লাগিব, তাৰপিছত পি এম কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। এই কামখিনি যথেষ্ট ভালকে হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে পি এম কিষাণ পাই আছে, আৰু পি এম কিষাণৰ অধীনত বছৰত 6,000 তিনিটা ইনষ্টলমেণ্টত 2,000 টকা আমাৰ কৃষকসকলে লাভ কৰিছে। তাৰ পাছতো আমি দেখিছো যোৱাকালি অসমত 7,900 ব্যক্তিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছে। ছেকেণ্ড কামটো হ'ব আই ডি ক্ৰিয়েচন, সেইটো যিটো অত্যন্ত প্ৰয়োজনীয়। আই ডি ক্ৰিয়েচন হলেহে পি এম কিষাণে নহয়, সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ পাৱাৰ টিলাৰ যি যি সুবিধা থাকে এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আই ডি ক্ৰিয়েচনৰহে পাব। তাৰপাছত থাৰ্ড যাব লাগিব পি এম কিষাণ পৰ্টেলত এপ্লিকেশ্যন। মই ভাবো যে অনাগত দুবছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম, মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছো পি এম কিষাণ বেনিফিচিয়াৰী সংখ্যা বঢ়োৱাৰ।
1: ইপিনে ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত 102 গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। 78 কোটি টকা ব্যয়েৰে 156 কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব। প্ৰতিটো পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ বাবদ 50 লাখ টকাকৈ ব্যয় কৰা হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি সদনত উল্লেখ কৰে।
3: সীমা পুনৰ নিৰ্ধাৰণৰ পিছত 54টা গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে, য'ত ভৱনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান কাৰ্যালয় সুস্থভাৱে চলোৱা সম্ভৱ হৈ উঠা নাই। তদুপৰি শেহতীয়া যি সীমা পুনৰ নিৰ্ধাৰণ হ'ল, এই প্ৰক্ৰিয়াৰ ফলত 102খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান পৰিৱৰ্তন কৰা হৈছে। সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগে বিষয়টো বিবেচনা কৰি মুঠ 156টা গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে পৰামৰ্শ দিছে, যাতে গাঁও পঞ্চায়তসমূহে মৰ্যাদা আৰু যত্ন সহকাৰে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে। ইয়াৰ উপৰি ষষ্ঠ ৰাজ্যিক বিত্তীয় আয়োগে গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে প্ৰতিটো ভৱনৰ ব্যয় 40 লাখ টকা অনুমোদন কৰিছিলে, কিন্তু বৰ্তমান আয়োগে কষ্ট এক্সকেলেশ্যন বিবেচনা কৰি প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয় ভৱনৰ বাবদ 50 লাখ টকালৈ বৃদ্ধি কৰিছে। সেই অনুসৰি 156টা কাৰ্যালয় ভৱনৰ বাবে মুঠ 5 বছৰৰ বাবে 78 কোটি টকা আৰু প্ৰতি বছৰে 15.8 কোটি টকাকৈ ধৰা হৈছে।
1: বিধানসভাত কালি ৰাজ্যখনত 5 বছৰত 15,861 হেক্টৰ ভূমিত দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000 বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। গুৱাহাটীৰ খানাপাৰাত থকা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰতিষ্ঠানটোৱে ৰাজ্যজুৰি ৰূপায়ণ কৰি থকা আন্তঃগাঁথনিমূলক প্ৰকল্প, দক্ষতা বিকাশমূলক প্ৰশিক্ষণ, পুঁজিৰ স্বচ্ছ আৰু ফলপ্ৰসূ ব্যৱহাৰ, প্ৰতিষ্ঠানটোৰ নিজা ৰাজহ সৃষ্টিৰ ব্যৱস্থা তথা অন্যান্য কাৰ্যকলাপৰ অগ্ৰগতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সবল, সুপৰিকল্পিত আৰু বহনক্ষম গ্ৰাম্য উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী আৰু জনমুখী কৰি তোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে এই বৈঠকত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত অপৰিকল্পিত আৰু পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে পঞ্চায়তসমূহক সামৰি এখন সুসংহত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বৈঠকত

আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, গোলাপ বৰবৰা, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অনন্ত কুমাৰ গগৈকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি ৰাজ্যত সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰাৰ লগতে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক উপাধ্যায়ে অসমীয়া আৰু নেপালী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। যোৱা 13 জুলাই নিশা মৃত্যু হোৱা সাহিত্যিকগৰাকীৰ তেজপুৰৰ চানমাৰীস্থিত বাসগৃহলৈ কালি ভালেসংখ্যক গুণমুগ্ধৰ আগমন ঘটে আৰু তেওঁলোকে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। আজি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰীৰায়ে অমৃত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানী যোগান প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি সংশ্লিষ্ট নগৰ নিকায়সমূহক হস্তান্তৰ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰকল্পসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিবলৈও তেওঁ বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ঠিকাদাৰসকলৰ সৈতে প্ৰকল্পসমূহৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু সম্পূৰ্ণ কৰাৰ সময়সীমা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। চিৰাং জিলাৰ বেংটল ৰাজহ চক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱত আই নৈৰ খহনীয়াই দাঁতি কাষৰীয়া অঞ্চলৰ কৃষিভূমিত বিস্তৰ ক্ষতি কৰিছে। নৈৰ বাঢ়নী পানীয়ে জনবসতি অঞ্চলৰ ঘৰ দুৱাৰ প্লাবিত কৰাৰ লগতে কৃষিভূমিও বালিৰে পুতি পেলাইছে। কালি পুৱাৰে পৰা নৈখনৰ জলস্তৰ বৃদ্ধি হোৱাত খহনীয়াৰ প্ৰকোপো বৃদ্ধি পাইছে। খহনীয়া ৰোধ আৰু বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বৰ্তমানৰ জনজাতি লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটীয়া আয়ুক্ত তথা কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংটিৰ বিয়োগত শোক প্ৰকাশ কৰিছে। তেওঁৰ সন্মানাৰ্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় বন্ধ ৰখা হ'ব বুলিও ঘোষণা কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰিছে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ' পৰুৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত অৱতীৰ্ণ হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম বিধানসভাৰ 16 অধিৱেশনৰ 8ম দিনা পাৰ্পল চিটি সন্দৰ্ভত আলোচনা। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ।
এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত।

0: শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো অন্য এক যাত্ৰা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবলৈ অনুৰোধ কৰিছে জু ৰোডৰ পৰা মমিনাথ, ৰিকুনাথ আৰু মৈত্ৰীনাথে।

জানেটু ইয়া জানেনা চিনেমাখনৰ পৰা ৰাছিদ আলী আৰু বসুন্ধৰা দাসৰ দ্বৈতকণ্ঠৰ গীতেদি শুনাবলৈ অনুৰোধ কৰিছে বিকাশ নগৰৰ পৰা অৰুণা শইকীয়া আৰু দেৱনা বৰাই।

ভেটাপাৰাৰ ৰীতা মহন্ত, তামান্না মহন্ত আৰু হৃদয় মহন্তৰ অনুৰোধত অনুষ্ঠানৰ শেষত শুনক অংগৰাগ মহন্তৰ কণ্ঠৰীতি গীত শ্ৰব্য সফুৰা জোনাকী ৰাঠীৰ পৰা।

শ্রোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰুৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

0: প্ৰিয় শ্ৰোতা, চকুজুৰিৰ জৰিয়তে আমি এই সুন্দৰ ধৰাখনি প্ৰত্যক্ষ কৰাৰ সমান্তৰালকৈ দৈনন্দিন কামবোৰো নিয়াৰিকৈ কৰিবলৈ সমৰ্থ হওঁ। কিন্তু এই পৃথিৱীতে এনে বহু লোক আছে যি দৃষ্টিশক্তিৰ অভাৱত সদায় অন্ধকাৰকেই পৃথিৱী বুলি মানি লৈ সংগ্ৰামৰ মাজেৰেই জীৱন নিৰ্বাহ কৰি আহিছে। আমাৰ মৃত্যুৰ পিছত আমাৰ চকুজুৰি বা ৰেটিনা দানৰ জৰিয়তে আমি তেওঁলোকৰ মাজৰ কেইজনমানক হলেও এই ধৰাৰ সৌন্দৰ্য প্ৰত্যক্ষ কৰাত সহায়ক হ'ব পাৰোঁ, আৰু তেওঁলোকেও যাতে এই ধুনীয়া ধৰাখনি উপভোগ কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে সুকলমে সম্পন্ন কৰিব পাৰে তাৰ বাবে চকুজুৰি দান কৰি সামান্য অৰিহণা আগবঢ়াব পাৰোঁ।
1: প্ৰিয় শ্ৰোতা, আজি আমি নেত্ৰদানৰ বিষয়ে কিছু কথা পাতিম আৰু এই বিষয়ে আমাক জনাবলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে চকু বিশেষজ্ঞ তথা ৰেটিনা আৰু কেটাৰেক্টৰ শল্য চিকিৎসক ডাক্তৰ গীতুমণি শৰ্মা বাইদেউ। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: নেত্ৰদান মহান দান বুলি কোৱা হয়,
2: হয়।
1: এতিয়া নেত্ৰদান মানে কি?
2: কৰ্ণিয়া বা নেত্ৰদান হৈছে কৰ্ণিয়া অৰ্থাৎ চকুৰ বাহিৰৰ যিটো স্পষ্ট স্বচ্ছ লেয়াৰ, যোনটো স্তৰ আছে, সেইটো মৃত্যুৰ পিছত কৰ্ণিয়া অন্ধতা থকা কাৰোবাক সহায় কৰে দৃষ্টিশক্তিটো ঘূৰাই দিবলৈ। সেয়াকে নেত্ৰদান বুলি কোৱা হয়। ই আটাইতকৈ সাধাৰণ আৰু সফল ধৰণৰ টিচু প্ৰতিস্থাপন, যাৰ ফলত চিকিৎসকে চকুৰ ক্ষতিগ্ৰস্ত টিচুখিনি অস্ত্ৰোপচাৰৰ দ্বাৰা সলনি কৰি গ্ৰাহকৰ দৃষ্টিশক্তিটো ঘূৰাই আনিব পাৰে।
1: হয়, এতিয়া প্ৰশ্ন আহি পৰে যে কোনে কোনে নেত্ৰদান কৰিব পাৰে?
2: হয়, প্ৰায় যিকোনো ব্যক্তিয়ে কৰ্ণিয়া দান কৰিব পাৰে। বয়সৰ কোনো উচ্চ সীমা নাথাকে। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাঁপানী, চকুৰ ছানি পৰা বা চকুৰ দৃষ্টিশক্তি বেয়া হোৱা ব্যক্তিয়েও দান কৰিব পাৰে। পূৰ্বে লেজাৰ অস্ত্ৰোপচাৰ যেনে লেছিক চাৰ্জাৰী কৰাসকলেও সাধাৰণতে যোগ্য হয় নেত্ৰদান কৰিবলৈ। অযোগ্য ব্যক্তিসকল হ'ল গুৰুতৰ সংক্ৰামক অৱস্থা যাৰ আছে বা যেনে সক্ৰিয় সংক্ৰমণ হৈ আছে, তেজজনিত কিবা ৰোগ আছে বা কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ আছে, তেখেতসকলে নেত্ৰদান কৰিব নোৱাৰে।
1: বেছিভাগ সংখ্যক লোকেই নেত্ৰদান কৰিব
2: পাৰে।
1: এটা যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰ পিছৰ পৰ্যায়ত আহিব বিচাৰিছোঁ যে এই নেত্ৰদান কৰিবলৈ যিসকল ইচ্ছুক তেওঁলোকে কেনেকৈ আগবাঢ়িব?

0: হয়, পোনপ্ৰথমে এখন ফৰ্ম ফৰ্মখন পঞ্জীয়ন কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনাৰ। সেয়া আপুনি কৰ্ণিয়া বেংকৰ সৈতে যোগাযোগ কৰি পেলাই কৰ্ণিয়া ৰেজিষ্ট্ৰেশ্যনখন কৰি থ'ব লাগিব যে আপুনি ইচ্ছুক কৰ্ণিয়াখন আপোনাৰ দিবলৈ।
1: ফৰ্মখন ক'ত পোৱা যায়?
0: হয়, মই আহি আছোঁ, লাহে লাহে আহি আছোঁ। ফৰ্মখন বিভিন্ন ৰাজ্যত আপোনাৰ কৰ্ণিয়া ৰেজিষ্ট্ৰেশ্যন বেংক থাকে, কৰ্ণিয়া বেংক থাকে। মই আহিম লাহে লাহেকৈ, সেইখিনি ক'ত আছে অসমৰ তাতে আপুনি ৰেজিষ্ট্ৰেশ্যনখন কৰি থ'ব পাৰে প্ৰথমে। আৰু পঞ্জীয়নভুক্ত যদি হয় আপুনি, তেতিয়াহ'লে আপোনাৰ খবৰটো আপোনাৰ পৰিয়ালবৰ্গৰ যদি চকুৰ বেংকত দিয়ে, তেতিয়াহ'লে আপোনাৰ কৰ্ণিয়াখন আপোনাৰ মৃত্যুৰ পিছত উদ্ধাৰ কৰা হয়। অন্যথা চকুৰ বেংক দানৰ বাবে সন্মতি লাভ কৰিবলৈ ওচৰৰ আত্মীয়ৰ সৈতে যদি যোগাযোগ কৰে, যিকোনো ক্ষেত্ৰতে চকুৰ বেংক বা চিকিৎসালয়ে আহি পেলাই আপোনাৰ কৰ্ণিয়াখন ল'ব পাৰিব তেখেতসকলে, আৰু প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব। এইটো প্ৰক্ৰিয়াটো হ'ল, প্ৰথমে আপোনাৰ কৰ্ণিয়াখন উদ্ধাৰ কৰা হ'ব। সেয়া প্ৰশিক্ষিত পেচাদাৰী চিকিৎসক বা বেংকৰ লোকসকলে আহি পেলাই কৰে, আৰু আপোনাৰ মুখমণ্ডলটো কোনো প্ৰকাৰে বিকৃত নহয় আপোনাৰ মৃত্যুৰ পিছত। সেইটোৰো এটা প্ৰচেছ আছে, প্ৰক্ৰিয়া আছে। আৰু আপোনাৰ কৰ্ণিয়াখনৰে দুজন দৃষ্টিহীন মানুহক দৃষ্টিশক্তি ঘূৰাই দিব পৰা যায়।
1: তাৰমানে এজনে নেত্ৰদান কৰিলে দুজনৰ দৃষ্টিশক্তি ঘূৰি আহিব, নহয় জানো? এতিয়া এই ধৰক কোনো এজন ব্যক্তি মৃত্যুৰ পিছত তেওঁ নেত্ৰদান কৰি থৈ গৈছে, এতিয়া সেই নেত্ৰদান কিমান সময়ৰ ভিতৰত সংগ্ৰহ কৰিব লাগে কৰ্ণিয়াজুৰি?
0: ইয়াতে আপোনাৰ কৰ্ণিয়াৰ জীৱন ধাৰণ ক্ষমতাটো নিশ্চিত কৰিবলৈ মৃত্যুৰ 4-6 ঘণ্টাৰ ভিতৰত চকুযোৰ দান কৰিব লাগে। আৰু দাতাৰ মৃত্যুৰ লগে লগে পৰিয়ালে যদি ওচৰৰ চকুৰ বেংক বা চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰে, তেনেহ'লে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয়।
1: আৰু আপুনি মুখমণ্ডল বিকৃত নহয় বুলি যিটো কথা ক'লে, এইটো আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, কাৰণ বহুতো লোকে ভাবে যে চকুকেইটা উলিয়াই নিব, গাত হৈ যাব, মুখখন দেখাত বেয়া হ'ব, এনেকুৱা ধৰণৰ এটা ভুল ধাৰণা আমাৰ সমাজত আছে, কিন্তু যিটো আচলতে একেবাৰেই নহয়,
0: নহয় জানো? হয় হয়, যেতিয়া আপোনাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, যেতিয়া আপোনাৰ পৰিয়ালবৰ্গ যেতিয়া খবৰ দিব, তেতিয়া আপোনাৰ বেংকৰ পৰা, কৰ্ণিয়া বেংক বুলি কোৱা হয়, কৰ্ণিয়া বেংক বা চকু চিকিৎসালয়ৰ পৰা যেতিয়া মানুহ আহিব, তেতিয়া তাৰ আগতে আচলতে পৰিয়ালবৰ্গে অকণমান 4-6 ঘণ্টাৰ ভিতৰত যাতে তাহাঁতসকলে চকুৰ চিকিৎসালয়ত খবৰটো দিয়ে, সেইটো ধ্যান ৰাখিব লাগে। আৰু পৰিয়ালৰ সদস্যসকলে চিলিং ফেনখন যদি আছে বন্ধ কৰি থ'ব লাগে, আৰু দাতাৰ চকুযোৰ বন্ধ কৰি বন্ধ চকুৰ পতাত আৰ্দ্ৰ কপাহ বা তিতা পেড ৰাখিব লাগে যাতে চকুযোৰ শুকাই নাযায়। আৰু খবৰ দিয়াৰ পিছত উদ্ধাৰ পদ্ধতিটো আৰম্ভ হয়, তৎক্ষণাতকৈ আৰম্ভ হয়। আৰু চিকিৎসালয়লৈ লৈ যাবলগীয়া নহয়, ঘৰতেই কৰা যায় প্ৰচেছটো। প্ৰশিক্ষিত চকুৰ বেংক কৰ্মীবোৰ আহি পেলাই চকুৰ চিকিৎসকে দাতাৰ বাসগৃহতে উদ্ধাৰ কৰিব পাৰে। অপাৰেশ্যনৰ পদ্ধতিটো অনাক্ৰমণীয় হয় আৰু মাত্ৰ 20-30 মিনিটৰ সময় লাগে কৰিবলৈ। চকুটো সাৱধানে বন্ধ কৰি লোৱা হয় লোৱাৰ পিছত আৰু উপযুক্ত কৃত্ৰিম চকু এযোৰ বা কৃত্ৰিম টুপি এটা ব্যৱহাৰ কৰা হয়, যাৰ ফলত মৃতকৰ প্ৰাকৃতিক ৰূপটো বজাই ৰখা হয়, একেবাৰে সলনি নহয়।
1: হয়, এইটো আচলতে আমাৰ শ্ৰোতাসকলে নিশ্চয় গমন কৰিব কথাটো, যে মুখমণ্ডল বিকৃত হয় বুলি যিটো এটা ভুল ধাৰণা আমাৰ সমাজত প্ৰচলিত আছে, সেইটো আচলতে নহয়। এই বিষয়ে আমাক জনাইছে ডাক্টৰ গীতুমণি শৰ্মা, তেখেত হ'ল গুৱাহাটীৰ ৰেটিনা আৰু কেটৰেকৰ শল্য চিকিৎসক। আৰু আপোনালোকে আজি আইডৰ বুলনিত শুনি আছে নেত্ৰদানৰ বিষয়ে। আচ্ছা বাইদেউ, এই যে প্ৰক্ৰিয়াটো, মানে নেত্ৰদান কৰা আৰু যিজনে কৰ্ণিয়া গ্ৰহণ কৰিলে, এই প্ৰক্ৰিয়াটো কিমান খৰচ পৰে?
0: আপুনি গৈ পেলাই যদি কয় কি মোক লাগে কৰ্ণিয়াখন দিবলৈ, মানে মই দেখা নাই, তেতিয়া এক্সামিনেশ্যন হ'ব ন, পৰীক্ষা হ'ব, পৰীক্ষা কৰাৰ পিছত যদি কৰ্ণিয়েল নেচেচেৰি এডভাইচ দিয়া হ'ব ন, কৰ্ণিয়েল ট্ৰান্সপ্লাণ্ট প্ৰচেছটো ফ্ৰী হয়।
1: অঁ, এই সম্পূৰ্ণ গোটেই প্ৰক্ৰিয়াটো

0: নামলীয়া,
1: গোটেই প্ৰক্ৰিয়াটো বিনামূলীয়া।
0: আৰু মানে অকল চৰকাৰী চিকিৎসালয়ত নে ব্যক্তিগতটো?
1: ব্যক্তিগতটো ট্ৰান্সপ্লাণ্ট হ'লে বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া।
0: অঁ, এই তথ্যটো আচলতে বেছ গুৰুত্বপূৰ্ণ তথ্য যে নেত্ৰদান সম্পূৰ্ণ বিনামূলীয়া, আৰু যিয়ে নেত্ৰ মানে কৰ্ণিয়াখন গ্ৰহণ কৰিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বিনামূলীয়া। আৰু আমাৰ আজিৰ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে আগতেই উল্লেখ কৰা মতে, যদি ঘৰতে ব্যক্তিগৰাকীৰ মৃত্যু হয় তেনেহ'লে ঘৰৰ পৰাই কৰ্ণিয়া সংগ্ৰহৰ ব্যৱস্থা আছে আৰু গোটেই প্ৰক্ৰিয়াটো 20ৰ পৰা আধা ঘণ্টাৰ সময়তে হৈ যায়। এতিয়া ডক্টৰ শৰ্মা, আমি জানিব বিচাৰিছোঁ যে আমাৰ অসমত এই নেত্ৰদানৰ সুবিধা ক'ত ক'ত আছে?
1: হয়, অসমত কেইবাখনো আছে। কৰ্ণিয়া বেংক বুলি কোৱা হয় বা ইয়াৰ নেত্ৰদানৰ কৰ্ণিয়া ট্ৰান্সপ্লাণ্টেশ্যনো কোৱা হয়। ইয়াৰ সুবিধা আছে গুৱাহাটীত শ্ৰী শংকৰদেৱ নেত্ৰালয় বেলতলা আৰু ৰিজিনেল ইনষ্টিটিউট অফ অফথালমলজি ভঙাগড় মেডিকেল কলেজত আৰু লায়েন্স আই হস্পিটেলতো কেতিয়াবা কৰা হয় গুৱাহাটীৰ। আৰু আপুনি যদি যোৰহাটলৈ যাব বিচাৰে তেতিয়াহ'লে জেউতি আই বেংক আছে, চন্দ্ৰপ্ৰভা আই হস্পিটেল, ডিব্ৰুগড়ত আসাম মেডিকেল কলেজ ডিপাৰ্টমেণ্ট অফ আই, শিলচৰৰ ফালে ডিপাৰ্টমেণ্ট অফ আই শিলচৰ মেডিকেল কলেজত আছে।
0: হয়, এই ঠাইসমূহৰ লোকসকলে সেই সেই চিকিৎসালয়ৰ সৈতে যদি যোগাযোগ কৰে তেতিয়াহ'লে যিসকল ইচ্ছুক নেত্ৰদান কৰিবলৈ তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে, নহয় জানো? এইবাৰ জানিব বিচাৰিছো যে কিমান বয়সৰ লোকে নেত্ৰদান কৰিব পাৰে?
1: আচলতে কৰ্ণিয়া দানৰ বাবে কোনো কঠোৰ বয়সৰ সীমা নাই। সৰুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ শতবাৰ্ষিকলৈকে আপোনাৰ যিকোনো ব্যক্তিয়ে চকু দান কৰাৰ প্ৰতিশ্ৰুতি দিব পাৰে। উপযুক্ত দাতাৰ কালক্ৰমিক বয়সৰ ওপৰত নহয়, মৃত্যুৰ সময়ত কৰ্ণিয়াৰ স্বাস্থ্য আৰু স্পষ্টতাৰ ওপৰতহে নিৰ্ভৰশীল হয়।
0: মানে কৰ্ণিয়াখন যদি ভালে আছে তেতিয়াহ'লে বয়স লৈ কোনো কথা নাথাকে। আৰু যদি মাইনৰ মানে প্ৰাপ্তবয়স্ক নোহোৱা এজনে ইচ্ছা কৰিছে তেতিয়া সেই পঞ্জীয়ন পত্ৰখনত কোনে চহী কৰিব লাগিব?
1: তেখেতসকলৰ অভিভাৱকে,
0: অভিভাৱকসকলে কৰিব লাগিব। আৰু যদি পঞ্জীয়ন কৰা নাছিল, ধৰক ব্যক্তি এজনৰ মৃত্যু হ'ল, মৃত্যুৰ পিছত পৰিয়ালৰ লোকে যদি আগ্ৰহ কৰে
1: তেতিয়াও পাৰিব কৰিবলৈ। চিকিৎসালয়ত যদি কণ্টেক্ট কৰে তেতিয়াহ'লে তেখেতসকলে ফৰ্মখন দিব আৰু দাতাৰ গ্ৰাহকসকলে কণ্টেক্ট কৰিলে সেইটো প্ৰচেছো আছে।
0: মানে পঞ্জীয়নভুক্ত নকৰাকেও দান কৰিব পাৰে যদি পৰিয়ালৰ লোকে আগ্ৰহ কৰে। এতিয়া আমাৰ অসমত এই নেত্ৰদানৰ হাৰ কেনেকুৱা?
1: অসমত কৰ্ণিয়া দানৰ যথেষ্ট অভাৱ আছে। চৰকাৰে যদিও বহুতখিনি পৰিকল্পনা লৈছে তথাপিও অভাৱৰ সন্মুখীন হৈছে তেখেতসকলে। চৰকাৰে মানে 400 সংগ্ৰহৰ ৰাজ্যিক লক্ষ্য ৰাখিছে, তথাপিও আমি অকল কেইশমানহে কৰ্ণিয়া উদ্ধাৰ কৰিব পাৰোঁ। ইয়াৰ ফলত বছৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰয়োজনীয় প্ৰায় 100,000 কৰ্ণিয়াৰ গুৰুতৰ অভাৱৰ অৰিহণাৰ যোগায়, যাৰ ফলত কৰ্ণিয়া প্ৰতিস্থাপনত বাধাৰ সৃষ্টি হয়। অসমত আৰু উত্তৰ পূব অঞ্চলত চকুৰ দানৰ হাৰ আমাৰ পশ্চিমবংগ বা ওচৰৰ উৰিষ্যাৰ দৰে আন ৰাজ্যৰ পৰাও বহু পিছ পৰি আছে। এই ব্যৱধান দূৰ কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসালয়সমূহ, যক মই আগতে কৈ গৈছোঁ, তাতে চকুৰ বেংকৰ দৰে সুবিধা স্থাপন কৰি উদ্ধাৰৰ হাৰ বৃদ্ধি কৰাৰ লগতে কৰ্ণিয়া ট্ৰান্সপ্লাণ্টৰ অপেক্ষাৰ সময় হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে।
0: হয়, হাৰ যথেষ্ট কম বুলি আপুনি ক'লে, এতিয়া কি কাৰণে এই হাৰ কম বুলি আপুনি ভাবে?
1: সজাগতাৰ অভাৱ মই এক নম্বৰত ৰাখিম। আৰু দ্বিতীয়টো হৈছে কিছুমান ভাৱনা আছে, যেনে মোৰ মুখমণ্ডলটো বিকৃত হ'ব নেকি যাৰ ফলত ইয়াৰ হাৰটো কম।
0: হয়, এতিয়া তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ নেত্ৰদানৰ প্ৰতি ব্যক্তিসকলক আপুনি এগৰাকী চকু বিশেষজ্ঞ হিচাপে কি ক'ব?
1: হয়, মই ক'ম যে চকু দান কৰক, এইটো এটা মহান দান, কন্যাদানৰ দৰে এটা পুণ্যৰ কাম হয় চকু দান কৰিব। আৰু চকুৰ দান সম্পূৰ্ণ বিনামূলীয়া হয়। যদি আপুনি গুৱাহাটী বা অসমৰ অন্যান্য অঞ্চলৰ ওচৰত থাকে তেন্তে এই চৰকাৰী মঞ্চসমূহৰ জৰিয়তে চকুৰ প্ৰতিজ্ঞা বা উদ্ধাৰৰ সন্দৰ্ভত সহায় ল'ব পাৰে। আৰু ৰাজ্যিক নিৰ্দেশনাবোৰ চাব, ৰাজ্য চৰকাৰেও বহুতখিনি কৰিছে চকুৰ দানটো আপোনাৰ বঢ়াবলৈ। চ' আপোনালোকে সেইখিনি কৰিব। আৰু দান পৰ্টেলবোৰ থাকে, অনলাইন পৰ্টেল থাকে, সেইবোৰতো আপোনালোকে পুনৰ নিৰীক্ষণ কৰি চাব পাৰে। চকুৰ বেংকৰ স্থান যেনে মই আগৰ

0: বিশেষকৈ গৈছোঁ গুৱাহাটী মেডিকেল কলেজ, শংকৰদেৱ নেত্ৰালয় ইত্যাদি, যিখিনি কথা মই অলৰেডি কৈছোঁ, তাহাঁতসকলৰ সৈতে আপোনালোকে যোগাযোগ কৰক বা তাতে গৈ পেলাই এবাৰ চাবও পাৰে আপোনালোকে। আৰু জাষ্ট ডায়েল গুৱাহাটী চকু দান অনলাইন পৰ্টেলৰ সৈতেও আপোনালোকে যোগাযোগ ৰাখিলে আপোনালোকৰ কৰ্ণিয়াখন প্ৰতিজ্ঞা পঞ্জীয়ন কৰক, মই সেইটোৱে আহ্বান কৰিম সকলোলৈ।
1: হয়, যথেষ্ট ভাল কথা আপুনি ক'লে। বাইদেউ, শেষত জানিব বিচাৰিছোঁ যে এই ধৰক কোনো এজন ব্যক্তিয়ে মৃত্যুৰ পিছত নেত্ৰ দান কৰিলে বা তেওঁৰ পৰিয়ালবৰ্গই দান কৰিলে, এতিয়া এই যিজনে দান কৰিলে আৰু যিসকলে গ্ৰহণ কৰিলে, তেওঁলোকৰ মাজত কিবা পৰিচয়ৰ কথা থাকে নেকি? চিনা পৰিচয় হ'ব লাগিব বা
0: তেনেকুৱা একো বাধ্যতামূলক নাই, চিনা পৰিচয় নহয়, কিয়নো কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট যোনবোৰে অপেক্ষা কৰি আছে তাৰ এখন ৰেজিষ্টাৰ ৰখা হয়, কৰ্ণিয়া তালিকা এখন থাকে, য'ত সেই যিমানখিনি কৰ্ণিয়া আহে লগে লগে কৰ্ণিয়াখিনি সেই তালিকা হিচাপে মাতি পেলাই তেখেতসকলক কৰ্ণিয়াখন ট্ৰান্সপ্লাণ্ট প্ৰচিডিউৰটো কৰা হয়। গতিকে বাধ্যতামূলক নহয়, আৰু কৰ্ণিয়াখন কালে দান কৰা হৈছে সেইটো ৰেজিষ্টাৰৰ মতেহে গৈ থাকে, তালিকাখনৰ মতেহে গৈ থাকে,
1: মানে চিনা পৰিচয়ৰ কথাটো নাহেই আৰু হয়তো গোপনীয় ৰখা হয়।
0: গোপনীয় ৰখা হয়, হয় গোপনীয় ৰাখি ৰখা হয়, কিন্তু কি হয় আপোনাৰ এই বেংকসমূহে বছৰিকে এটা হেৰি এটা কৰে, ফাংচন এটা কৰে, তাত মানে যোনে যোনে দান কৰি গৈছে তেখেতসকলৰ পৰিয়াল আৰু যোনে যোনে পাইছে তেখেতসকলৰ লগত সংগতি ৰাখি পেলাই এখন সিহঁতে এখন
1: চিনা পৰিচয় কৰোৱায়।
0: চিনা পৰিচয় নহয় যে এই পৰিয়ালৰ দাতাই দান কৰি গৈছে, এইখিনি
1: জনাই
0: কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ট্ৰান্সপ্লাণ্ট কৰা হৈ গৈছে, টিচুখিনি দিয়া হৈ গৈছে আৰু দুজন ব্যক্তিয়ে যে দৃষ্টিশক্তিটো ঘূৰাই পাইছে সেইখিনিৰ কাৰণে, কৃতজ্ঞতাৰ কাৰণে আপোনাৰ এটা বছৰিকে এটা অনুষ্ঠান পতা হয়।
1: আৰু যথেষ্ট আবেগ ট্ৰান্সপ্লাণ্ট হয় এজনৰ ব্যক্তিৰ পৰা এজন ব্যক্তিলৈ, সেই তাত কিবা ধৰক এনেই সাধাৰণতে আমি যে ধৰক ৰক্তদান কৰিলে যিটো আমি ব্লাড গ্ৰুপ মেচ কৰিব লাগে বুলি কথা থাকে, এই কৰ্ণিয়াৰ লগতো তেনেকুৱা কিবা আনুষাংগিক কথা থাকে?
0: হয়, থাকে। যেতিয়া আপোনাৰ কৰ্ণিয়াখন লৈ যাব চিকিৎসালয় বেংকলৈ যেতিয়া লৈ যাব, তাতে পেচাদাৰীসকলে টিচুটো প্ৰতিস্থাপনৰ বাবে সুস্থ হয়নে নহয় নিৰাপদ হোৱাটো নিশ্চিত কৰে। তাতে স্পেচিফিক কিছুমান মেচিন থাকে যাত এইটো য'ত এইটো চাব পাৰি যে সুস্থ আৰু নিৰাপদ হয়নে নহয় টিচু যোনখিনি লৈ অহা হয়, আৰু তাৰ পিছতহে এইটো নিশ্চয়তাৰ পিছতহে মূল্যাংকন কৰি পেলাই তাৰপিছতহে দৃষ্টিশক্তিটো ঘূৰাব পৰা বুলি যেতিয়া চাৰ্টিফাই হয় তাৰ পিছতহে এইটো অন্য একজনক দিয়া হয়,
1: সংস্থাপন কৰা
0: হয়।
1: বাইদেউ, আজি আপুনি নেত্ৰদান সম্পৰ্কে বহুতো কথাই আমাক জনালে, আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব,
2: বিশেষকৈ সজাগ হ'ব আৰু নেত্ৰদান কৰিবলৈ আগ্ৰহী হ'ব।
1: শেষত আমাৰ শ্ৰোতাসকললৈ এষাৰ,
0: কৰ্ণিয়া দান কৰিব এইটো এটা মহান দান।
1: হয়, নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাই তেনেহ'লে আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে চকু বিশেষজ্ঞ তথা ৰেটিনা আৰু কেটাৰেক্টৰ শল্য চিকিৎসক ডাক্তৰ গীতুমণি শৰ্মাৰ সৈতে হোৱা নেত্ৰদান বিষয়ক সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, আমি মহিলাসকলে সদায় ৰন্ধা বঢ়া কৰিবলগীয়া হয় আৰু মাজে মাজে সৰু সুৰা দুই এটা ৰান্ধনীশালৰ সমস্যাত পৰি কি কৰোঁ কি নকৰোঁ ভাবি চিন্তি পাৰ নাপাওঁ। আহকচোন, আজিৰ অনুষ্ঠানৰ সামৰণিত তেনেধৰণৰ দুই এটা সৰু সুৰা সমস্যাৰ সমাধানৰ বিষয়ে জানি থওঁ। আজিকালি স্বাস্থ্য সচেতনতাৰ বাবে বহুতেই ভাত মাৰকাঢ়ি খায়। ভাতখিনি মাৰ কঢ়াৰ আগতে নেমুৰ ৰস কেইটুপালমান পেলাই দিলে ভাতখিনি জৰজৰীয়া

বেছি বগা হয়। ৰহৰ দাইল সোনকালে সিজিবলৈ হলে চাউল ধোৱা পানীত দাইলখিনি সিজাওক, নাইবা দাইলখিনি উতলি থাকোঁতে 4-5টামান চাউল দি দিয়ক। কেতিয়াবা আমি কণী সিজাবলৈ লৈ দেখোঁ যে কণী ফাটি আছে, তেতিয়া কি কৰিম? ফাট মেলা কণী সিজাবলৈ হলে পানীখিনিত ভিনেগাৰ মিলাই ল'ব, কণীটো একেবাৰে নষ্ট নহয়। ফ্ৰাইং পেন বা টাৱাত ভজা বস্তু দি নাযাবলৈ টাৱাখন গৰম কৰাৰ আগতে সেইখনত অকণমান নিমখ ছটিয়াই ল'ব। ৰান্ধি থাকোঁতে যদি ৰন্ধা খোৱা বস্তু দি যায় তেতিয়া গোন্ধ ওলায়, সেই গোন্ধ নোহোৱা কৰিবলৈ এক পিচ শ্লাইচ লোফ বস্তুখিনিৰ ওপৰত থৈ দি পাত্ৰটো ঢাকি 5 মিনিটমান সময় ৰাখি চাবচোন। ঢাকনখন খুলি দেখিব যে গোন্ধ নোহোৱা হৈ গৈছে। এতিয়া গৰমৰ দিন, গাখীৰ গৰম কৰোঁতে ফাটিব বুলি যদি ভয় থাকে তেন্তে গৰম কৰোঁতে অকণমান খোৱা চৌধা পেলাই দিব, তেতিয়া আৰু গাখীৰ ফটাৰ ভয় নাথাকে। আঞ্জা তৰকাৰী ৰান্ধোঁতে ঢাকোন মাৰি ৰান্ধিলে তাৰ খাদ্যপ্ৰাণ উতুত থাকে, কিন্তু আকৌ ৰংটো নষ্ট হয়, সেইকাৰণে অকণমান ভিনেগাৰ পেলাই দিলে ৰং উতুত থাকিব আৰু খাদ্যপ্ৰাণো উতুত থাকিব। কেতিয়াবা আমি ৰান্ধোঁতে হালধি বেছি পৰি যায়, তেনে অৱস্থাত আমি পান এখন আঞ্জাখিনিত যদি অলপ সময় পেলাই থওঁ তেতিয়া অতিৰিক্ত হালধিখিনি পানখনে শুহি ল'ব। তাৰোপৰি আপুনি লোহাৰ খন্তি বা হেতা এখন জুইত পুৰি উতলা আঞ্জাত কিছু সময় ডুবাই থৈ উঠাই পেলালেও কিন্তু হালধিৰ বেছি হোৱা গোন্ধটো কমি যায়। আকৌ ঠিক তেনেদৰে কেতিয়াবা আমাৰ নিমখো চোকা হয়, ৰন্ধা দাইল আঞ্জা আদিত নিমখ চোকা হ'লে এটা আলু পাতলকৈ চকুলিয়াই সেই আঞ্জা বা দাইলত পেলাই দিয়ক আৰু কিছু সময়ৰ পিছত তুলি পেলাব, দেখিব নিমখৰ চোক কমি যাব। গৰমৰ বতৰত নেমুৰ চৰপতেই কওক বা দুপৰীয়া ভাতৰ সাজত নেমু নহ'লেই নচলে নহয় জানো, কিন্তু কিছুমান নেমু চেপি থাকিলেও ৰস নোলায়, তেতিয়া সেইকেইটা নেমু অলপ সময় গৰম পানীত ভিজাই থৈ চাবচোন, পিছত চেপিবচোন, দেখিব যথেষ্ট ৰস ওলাইছে। ৰাহি হোৱা ৰন্ধা দাইল বা পাচলি ফ্ৰিজত থৈ আমি বহুতেই পিছত একেধৰণেৰেই খাওঁ, কিন্তু তাৰ সলনি আমি অলপ বেলেগ ধৰণেও সেই বস্তুখিনি ৰান্ধি খাব পাৰোঁ। যেনে ধৰক ৰাহি হোৱা দাইল বা পাচলিখিনি ভালকৈ পিটিকি আটা বা বেচনৰ লগত সানি তাৰ লগত নিমখ, জিৰা গুড়ি, জলকীয়া গুড়ি বা গৰম মছলাৰ গুড়ি মিহলাই আটা বা ময়দাৰ পোৰাৰ লগত মিহলাই বেলি টেৱাত ঘিউ সানি পৰঠাৰ দৰেও খাব পাৰোঁ, বা আজিকালি আমি ঘৰতে চিংৰা সমোচা দিও তৈয়াৰ কৰোঁ বহুতেই নহয় জানো, গতিকে সেই সমোচা বা চিংৰাৰ ভিতৰতো আমি সেই ৰাহি হোৱা পাচলিখিনি বা দাইলখিনিও অলপ কেৰাহীত ভালদৰে উতলাই উতলাই অলপ ডাঠ হ'লে পোৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। মাংস বা কণী কেতিয়াবা খোৱাৰ পিছতো কাঁহী বাতিত তাৰ এটা গোন্ধ থাকি যায়, জুইৰ ওপৰত এই গোন্ধ থকা কাঁহীকেইখন কেইছেকেণ্ডমান যদি আমি ধৰি থাকোঁ দেখিম গোন্ধটো লাহে লাহে নোহোৱা হৈছে। প্ৰিয় শ্ৰোতা, কেতিয়াবা কেতিয়াবা আমি মন কৰোঁ যে আমাৰ ফ্ৰিজত আমি যেতিয়া বহুত বস্তু ৰাখোঁ মাজে মাজে অলপ ফ্ৰিজটোৰ পৰা বেয়া গোন্ধ এটা ওলায়, তেতিয়া নেমু টেঙা এটা দুফাল কৰি ফ্ৰিজত থৈ দিবচোন, ই সকলো পাচলি দৈ গাখীৰ পিঁয়াজ আদিৰ দুৰ্গন্ধ নাশ কৰে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত আহকচোন শুনো তৰালী শৰ্মাৰ কণ্ঠত এটি গীত, গীতৰ কথা দেইজী ৰাণী দেৱীৰ।

দেইজীৰাণী দেৱীৰ কথাৰে তৰালী শৰ্মাৰ কণ্ঠত গীতটি শুনিলে। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।

101.6 মেগাহাৰ্টজত লগতে নিউজ অন AIR মোবাইল এপত। আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে উমেশ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক কেশৱ মহন্ত ৰচিত এটি গীত।

0: এটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে আধুনিক গীত শুনিছে উমেশ হাজৰিকাৰ কণ্ঠত। এইবাৰ

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উমেশ হাজৰিকাৰ কণ্ঠত ক্ৰমে কেশৱ মহন্ত আৰু অপূৰ্ব বেজবৰুৱা ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে ঠগেশ্বৰী বৰদলৈ

শ্ৰোতাসকলে ইমান পৰে থগেশ্বৰী বৰদলৈ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে উৎপল বৰাৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উৎপল বৰাৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি দেশৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলা

0: অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে এই চুক্তিয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন শক্তিশালী কৰাৰ লগতে কৃষক আৰু কৃষি ক্ষেত্ৰক সুৰক্ষিত কৰিব। ইয়াৰ ফলত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ অৰ্থনৈতিক বান্ধোন শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হোৱাৰ ফলত বাণিজ্য বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সূচনা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা নিবন্ধত শ্ৰীগোৱেলে কয় যে মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ সুবিধাৰ সৃষ্টি কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীকো বাস্তৱায়িত কৰিব। এই অভিলাষী চুক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ সবলীকৰণ কৰাৰ লগতে ভাৰতৰ জনসাধাৰণৰ সামৰ্থ আৰু অভিলাষক প্ৰতিফলিত কৰিব বুলি তেওঁ কয়। ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিয়ে মহিলা, কৃষক, যুৱ প্ৰজন্ম, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, উদ্ভাৱক, পেছাদাৰী আৰু মীনপালকসকলক উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভাৰতীয় ৰপ্তানিকাৰীসকলৰ লগতে প্ৰশাসনীয় ব্যৱস্থাপনাকে ধৰি কাৰ্যালয় পৰিচালনাত জড়িতসকল বিশেষভাৱে উপকৃত হ'ব বুলি তেওঁ কয়। এই চুক্তিৰ ফলত ব্ৰিটেইনলৈ ভাৰতৰ ৰপ্তানি শুল্ক ৰেহাই হ'ব আৰু ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষকসকলে বিশেষ সুবিধা লাভ কৰিব। এই চুক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিয়োগ আৰু ব্যৱসায়ৰ সুবিধা সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে। 75,000ৰো অধিক ভাৰতীয় পেছাদাৰী লোক আৰু 9 শতাধিক কোম্পানী ইয়াৰ পৰা লাভান্বিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ভাৰতৰ মূল শক্তি হৈছে ইয়াৰ যুৱ শক্তি। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম হৈছে বিকশিত ভাৰত লক্ষ্যৰ এটা শক্তিশালী আন্তঃগাঁথনি। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে শ্ৰীবিৰলাই সকলো নাগৰিককে আধুনিক দক্ষতা আৰু উদ্ভাৱন আহৰণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতৰ দক্ষতাপূৰ্ণ যুৱশক্তিক শুভেচ্ছা জনায়। ইপিনে এই দিৱস উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী গুপ্তাই কয় যে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত দিল্লীৰ ভেটিস্বৰূপ। মুখ্যমন্ত্ৰী শ্ৰীমতী গুপ্তাই কয় যে দিল্লীৰ চৰকাৰ যুৱ প্ৰজন্মক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যুৱ প্ৰজন্মক সবলীকৰণ, দক্ষতা আহৰণ আৰু কঠিন শ্ৰমৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ জৰিয়তে দিল্লীৰ অগ্ৰগতিত বিশেষ মাত্ৰা প্ৰদান কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি অষ্টম দিনৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ লয়। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ অসমতে কৃষক পঞ্জীয়ন দ্ৰুতগতিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে।
1: প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন হ'ব লাগিব, তাৰপিছত আই ডি ক্ৰিয়েচন হ'ব লাগিব, তাৰপিছত পি এম কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। এই কামখিনি যথেষ্ট ভালকে হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে পি এম কিষাণ পাই আছে আৰু পি এম কিষাণৰ অধীনত বছৰত 6,000কৈ 3টা ইনষ্টলমেণ্টত 2,000কৈ টকা আমাৰ কৃষকসকলে লাভ কৰিছে। তাৰ পাছতো আমি দেখিছো যোৱাকালি অসমত 7,900 গৰাকী ব্যক্তিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছে। ছেকেণ্ড কামটো হ'ব আই ডি ক্ৰিয়েচন, যিটো অত্যন্ত প্ৰয়োজনীয়। আই ডি ক্ৰিয়েচন হলেহে পি এম কিষাণে নহয় সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ পাৱাৰ টিলাৰ যি সুবিধা থাকে এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আই ডি ক্ৰিয়েচনৰহে পাব। তাৰপিছত থাৰ্ড যাব লাগিব পি এম কিষাণ পৰ্টেলত এপ্লিকেশ্যন। মই ভাবো যে অনাগত দুবছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম। মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছো পি এম কিষাণ বেনিফিচিয়াৰীৰ সংখ্যা বঢ়োৱাৰ।
0: ইপিনে ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত 102টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। 78 কোটি টকা ব্যয়েৰে 156টা কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব। প্ৰতিটো কাৰ্যালয় নিৰ্মাণৰ বাবদ 50 লাখ টকাকৈ ব্যয় কৰা হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই

0: আজি সদনত উল্লেখ কৰে। বিধানসভাত কালি ৰাজ্যখনত পাঁচ বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱে প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমিত এতিয়াও দখলকাৰী কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী কে কামৰাজৰ জন্মবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় ৰাজনীতিত তেওঁ এগৰাকী প্ৰসিদ্ধ নেতা আছিল। তেওঁ কয় যে প্ৰয়াত কামৰাজ আছিল সৰলতা, একতা আৰু স্বাৰ্থহীনতাৰ প্ৰতিমূৰ্তি। উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কামৰাজৰ শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কাৰ্যতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী কে কামৰাজক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জগন্নাথ ৰাও যোশীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কৰ্ণাটক কেশৰী নামেৰে পৰিচিত জগন্নাথ ৰাও যোশী এগৰাকী দেশপ্ৰেমিক আৰু কৰ্মযোগী আছিল। তেওঁ গোৱাত পাৰ্মিতৰাজৰ অন্ত পেলাবলৈ চেষ্টা কৰাৰ বাবে অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈছিল। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিজেপিৰ আদৰ্শ আৰু সংগঠন সম্প্ৰসাৰিত কৰাত প্ৰয়াত যোশীয়ে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল আয়াৰ জাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰুৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি দেশৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি পীযুষ গোৱেলে মন্তব্য কৰে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উল্লেখ কৰে। অসমত বৰ্তমানলৈকে 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাৰ অধিৱেশনত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নিশা আৰ্জেণ্টিনাই ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কংকনা দাসৰ কণ্ঠৰ লোকগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে দুতাৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ লয়। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ ৰাজ্যতে কৃষক পঞ্জীয়ন দ্ৰুতগতিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। ইপিনে ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত 102 গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। 78 কোটি টকা ব্যয়েৰে 156 কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব আৰু প্ৰতিটো কাৰ্যালয় নিৰ্মাণৰ বাবদ 50,00,000 টকাকৈ ব্যয় কৰা হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি সদনত উল্লেখ কৰে। সদ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চেটি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে

0: কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱাবিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক সমন্বয়েৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত CCTV স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকী বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে চিনাকি মন শ্ৰব্য সফুৰাৰ পৰা আধুনিক গীত, শিল্পী জুবিন গাৰ্গ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

চিনাকিমন চব্য সফুৰাৰ পৰা আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 15 তাৰিখ। সমশ্ৰোতালৈ সাদৰ সমাসন জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এই অনুষ্ঠান নিউজ অন AIR এপযোগেও শুনিবলৈ পাব। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈপাৰী, প্ৰচাৰণ সহযোগী জিনিয়া শৰ্মাৰ সৈতে প্ৰচাৰণ কক্ষৰ মাইক্ৰফোনৰ সন্মুখত মই ত্ৰৈলোক্য বৰা।

লক্ষ্যধৰ চৌধুৰীয়ে কৈছিল, জীৱন জুখিবা হাঁহিৰে চকুলোৰে নহয়, বয়স জুখিবা বন্ধুৰে বছৰেৰে নহয়।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানৰ পুনতেই মোৰ কথা শিতানত আগবঢ়াবলৈ লোৱা হৈছে মণিবালা ভূঞা ৰচিত চুটিগল্প অবুজ বেদনা।
1: অবুজ বেদনা ঘৰ সোমোৱাৰ লগে লগে ঘৈণীয়েক জেতুকীয়ে ৰামধনক খবৰটো দিলে। খবৰটো শুনি সি এক প্ৰকাৰ হতাশ হোৱাৰ দৰে হ'ল। সি ঠাইতে বহি পৰিল। তাৰ একেটি ল'ৰা সৰুকণক নিজৰ জীৱনতকৈও অধিক ভাল পায়। তথাপি জেতুকীৰ মুখৰ পৰা তাৰ বেমাৰটো বেছি হোৱা বুলি শুনিও টকাৰ অভাৱৰ বাবে একো এটা কৰিব পৰা নাই। ওৰে দিনটো চহৰত ৰিক্সা চলাই যিকেইটা টকা উপাৰ্জন কৰে সেইকেইটা তিনিসাজ ভাত খাওঁতেই আদায় হয়। তেনেস্থলত ৰামধনে ক'ৰ টকাৰে সৰুকণৰ চিকিৎসা কৰাব? ৰামধনৰ কেতিয়াবা নিজৰ ওপৰতে ধিক্কাৰ জন্মে। সি এনেই মানুহ হৈ জন্ম ল'লে। উৎসৱে পাৰ্বণে জেতুকী সৰুকণক একো এটা দিব নোৱাৰে। আনকি সৰুকণে সিদিনা বেমাৰী অৱস্থাত খাব খোজা বস্তুটোও ৰামধনে আনি দিব নোৱাৰিলে। অভাৱৰ এখন সংসাৰত জন্মগ্ৰহণ কৰা সৰুকণে উপলব্ধি কৰিব পৰা হৈছে যে এটকা উপাৰ্জন কৰিবলৈকো দেউতাকে কিমান পৰিশ্ৰম কৰিব লগাত পৰে। সেয়ে সি দেউতাকক পৰাপক্ষত একো নুখুজিছিল। জেতুকীৰ মাততহে ৰামধনে সম্বিত ঘূৰাই পালে। সি ইমানপৰে এইবোৰ চিন্তাত বিভোৰ হৈ আছিল। ফিকা চাহ এবাতি তালৈ আগবঢ়াই দি তাই নিশ্চুপ হৈ ৰ'ল। এইকেইদিন পুতেকৰ চিন্তাই তাইকো যে খুলি খুলি খাইছে মুখখন চালেই গম পোৱা যায়। জেতুকীয়ে গাঁৱৰ হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে খুৱাব খুজিছে, কিন্তু ৰামধনৰহে মন নাই। গাঁৱলীয়া ঔষধৰ ওপৰত তাৰ আগৰে পৰাই ইমান বিশ্বাস নাই। আচলতে গাঁৱত বাস কৰিলেও তাৰ চিন্তাবোৰ পুৰণিকলীয়া নহয়। ৰামধনে ভাবিলে এনেকৈ আৰু চাই থাকিব নোৱাৰি। সি দৃঢ়প্ৰতিজ্ঞ হ'ল কাইলৈ যিকোনো উপায়েৰে পুতেকৰ ঔষধ আনিবই। ৰামধনে চহৰৰ চৌধুৰী বোলা চিকিৎসকজনৰ ওচৰলৈ যাবলৈ ঠিক কৰিলে। চহৰত ৰিক্সা চলাওঁতে ৰামধনে বহুতৰে মুখত শুনিছে চিকিৎসকজন হেনো দয়ালু। ভবামতে ৰামধন পাছদিনা চিকিৎসকজনৰ ওচৰলৈ গ'ল। হাতত লৈ গ'ল মাথো 500 টকা। এই 500 টকাটোৱেই আছিল ৰামধনৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। বহু অভাৱ অভিযোগতো সি এইকেইটা টকা খৰচ কৰা নাছিল। কিন্তু এতিয়া মৰমৰ পুতেকক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ এই সাঁচতীয়া টকাকেইটা উলিয়াই আনিছে। যথাসময়ত ৰামধনৰ পাল পৰিল। সি ভিতৰলৈ সোমাই গৈ চিকিৎসকজনক নমস্কাৰ জনালে। ৰামধনে হাতযোৰ কৰি ক'লে, ডাক্তৰ চাহাব, মই বহু আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ এটাই ল'ৰা সৰুকণ। আজি কিছুদিনৰ পৰা হৈ থকা বেমাৰটো কালিৰ পৰা বেছি হ'বলৈ আৰম্ভ কৰিছে। টকাৰ অভাৱৰ বাবে মই তাক চিকিৎসা কৰা

0: কৰা নাই। হাতত যি হাঁচতীয়া 500 টকা আছিল তাকেই লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি ছাৰ, ল'ৰাটো বচাওক। সি কোনোমতে কথাকেইষাৰ ক'লে, কিন্তু এয়া সি কি দেখিছে? তাৰ কথাৰ কোনো উত্তৰ নিদি চিকিৎসকজন দেখোন কোঠাৰ পৰা ওলাই গ'ল। তেওঁ জানো কথাখিনি নুশুনিলে। উপায়বিহীন হৈ ৰামধনেও চিকিৎসকজনক অনুসৰণ কৰি এখোজ দুখোজকৈ বাহিৰলৈ ওলাই আহিল। হঠাৎ তাক কোনোবাই মতা শুনিলে। সি দেখিলে ৰাস্তাৰ কাষত ৰৈ আছে তাৰ লগৰে ৰিক্সা চালক ৰবীন। ৰবীনে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও বিপদত মাত সাৰ দিয়ে। এতিয়াও সি সৰুকণৰ খা খবৰ ল'লে। ৰামধনে সকলো কথাৰে উত্তৰ দিলে, লগতে অলপ আগতে চিকিৎসকজনে কৰা আচৰণৰ বিষয়েও ক'লে। ৰবীনে ক'লে, হেৰৌ, আমাৰ দৰে দুখীয়া মানুহৰ লগত তেওঁৰ সম্বন্ধই বা কি? তোৰ ল'ৰাৰ আজি মৃত্যু হ'লেও তেওঁৰতো একো ক্ষতি নহয়। আমিবোৰ সমাজৰ সৰু মানুহ ৰামধন। সৰু মানুহৰ হৃদয়ৰ কান্দোন বুজিবলৈ কোনেও যত্ন নকৰে। আমিবোৰ চিৰদিন অৱহেলিত, নিপীড়িত। তই ঘৰলৈকে ঘূৰি যা ৰামধন। ৰামধনে এতিয়াহে বুজিলে চিকিৎসকজনে তাক একো উত্তৰ নিদিয়াকৈ কিয় গুচি আহিছিল। পুতেকৰ নিশ্চিত মৃত্যুৰ কথা ভাবি তাৰ অন্তৰে কান্দি উঠিল। সঁচাকৈ সৰু মানুহ হৈ উপজাতো এটা পাপ, ৰামধনে ভাবিলে। গভীৰ দুখেৰে সি ঘৰলৈকে উভতিছে। ঔষধৰ প্ৰতীক্ষাত জেতুকী ৰৈ ৰৈ চাগে ভাগৰি পৰিছে। ৰামধনে অনিচ্ছা স্বত্বেও হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে সৰুকণক খুৱাবলৈ ঠিক কৰিলে। সৰুকণৰ ৰুগ্ন শুকান মুখখন বাৰে বাৰে তাৰ চকুত ভাহি উঠিছে। ওৰেটো ৰাস্তা, ৰামধনৰ চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, আছেনে কোনোবা যি মোৰ ল'ৰাটোক আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিব?
1: অধ আকাশ অনুষ্ঠানৰ পুনতে সেয়া আছিল মণিবেলা ভূঞাৰ ৰচিত চুটিগল্প অবুজ বেদনা। এই আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে মন্দিৰা লাহিৰীৰ কণ্ঠৰ কেইটিমান গীত। পুনতে শুনাবলৈ লোৱা হৈছে সূৰ্যকুমাৰ ৰাজা কথা আৰু ছৈয়দ সাদুল্লাৰ সুৰৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত মন্দিৰা লাহিৰী কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে অঞ্জলি বৰুৱাৰ কথা আৰু হীৰেণ গোহাঁইৰ সুৰেৰে এই গীতটি।

শ্ৰোতাসকলে মন্দিৰা লাহিৰী কণ্ঠৰ আধুনিক গীত শুনিছে অৰ্ধ আকাশ অনুষ্ঠানৰ যোগেৰে। এইবাৰৰ গীতিকাৰ অনিল ফুকন আৰু গীতৰ সুৰ জয়ন্ত দাসৰ।

শ্ৰোতাসকলে মন্দিৰা লাহিৰী কণ্ঠৰ আধুনিক গীত কেইটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে হীৰেণ গোহাঁইৰ কথাৰে এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানৰ পুনতে আগবঢ়োৱা হ'ল মণিমালা ভূঞা ৰচিত শ্ৰুতিকল্প অবুজ বেদনা আৰু মন্দিৰা লাহিৰীৰ কণ্ঠৰ কেইটামান গীত। এই আকাশবাণী তেজপুৰ খন্তেক পিছতেই অৰ্থাৎ 6 বজাৰ পৰা দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ইমানপুৰৰ শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত তৰালি শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়। আজিৰ অনুষ্ঠান পৰিচিতিৰ পিছতে আগবঢ়োৱা হ'ব গীতালি। এই অনুষ্ঠানত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটামান গীত। 6:44ৰ পৰা 7:20লৈ বাতৰি শুনিবলৈ পাব। যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিবলৈ পাব 7:20ৰ পৰা, আৰু ইয়াৰ পিছতে অসমীয়া আধুনিক গীত শুনিবলৈ পাব। 7:50ত আগবঢ়োৱা হ'ব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 8:00 মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। মীনাক্ষী ডেকা ৰচিত আলক্ষ্য জ্যোতিষমান শুনিবলৈ পাব 8:02। 8:45ৰ পৰা 9:15লৈ বাতৰি শুনিবলৈ পাব। 9:15ত বিধানসভাৰ সমীক্ষা শুনিবলৈ পাব, আৰু ইয়াৰ পিছতেই চন্দন পাঠকৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। আমাৰ তেজপুৰ আমাৰ গৌৰৱ আগবঢ়োৱা হ'ব 9:30। নিশা 10:00 আগবঢ়োৱা হ'ব বাৰে ৰহণীয়া অনুষ্ঠানটি, আৰু আমাৰ অধিৱেশন সামৰা হ'ব 10:30। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

এয়া আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে গীতালি অনুষ্ঠানটি। এই অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে ওম শান্তি ওম বোলছবিৰ এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীসকল হ'ল উদিত নাৰায়ণ শান, সুনীতি চৌহান, শ্ৰেয়া ঘোষাল, কে কে সুখবিন্দৰ সিং, হিমেশ ৰশ্মিয়া, নীৰজ শ্ৰীধৰ আৰু অন্যান্যসকল। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে প্যাৰ কে ছাইড ইফেক্ট বোলছবিৰ এই গীতটি।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে বোম্বে টু বেংকক বোলছবিৰ এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানটিত হিন্দী বোলছবি গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গ'ল বোলছবিত এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এই গীতেৰে আজিৰ গীতালী অনুষ্ঠানটি সামৰা হ'ব। ইয়াৰ পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজীত, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য, গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ, হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই বিগত 10 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে। এই ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে বিশেষ ভূমিকা পালন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
1: অসমত যদি মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14% আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ চলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দেখো, কিষাণ সন্মান নিধি, নিযুত মইনা, অৰুণোদয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে IIT গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
1: পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছোঁ যে ড্ৰয়িংখন IIT

0: মাটিৰ পৰা এপ্ৰুভ কৰাব লাগে। আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়েও আজি বিধানসভাত প্ৰকাশ কৰে। বিধানসভাত আজি পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব।
2: ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বন মন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলত কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব। বিশেষকৈ হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একো একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত বনমন্ত্ৰীগৰাকীয়ে কয় যে হাতীৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হলে 6,00,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে শস্যপথাৰ নষ্ট কৰিলে এবিঘা মাটিত 8,000 টকাকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা আছে বুলিও শ্ৰীবৰুৱাই জানিবলৈ দিয়ে।
3: অসমৰ এটা বিভিন্ন অঞ্চলৰ ডাঙৰ সমস্যাটো হৈছে যে হাতী মানুহৰ সংঘাত। প্ৰতিটো বছৰে প্ৰায় 150 ব্যক্তিৰ মৃত্যুমুখত পৰে, বিভিন্ন খাদ্য শস্য নষ্ট কৰে, বিভিন্ন ধৰণৰ কৃষি ব্যৱস্থাত ক্ষতি কৰে। গতিকে এই কামসমূহ কেনেকে আমি সমাধান কৰিব পাৰোঁ বা তাৰ এটা সমাধান উত্তৰ ওলাব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। হাতী মানুহৰ সংঘাতটো নিৰাময় কৰিবৰ কাৰণে কিছু শ্বৰ্ট টাৰ্ম প্ৰজেক্ট লাগিব, কিছু লং টাৰ্ম কথা লাগিব। আৰু লং টাৰ্ম কথাটো এইটোৱে যে আমি ফৰেষ্টেশ্যন বা বনানীকৰণ বঢ়াব লাগিব, হাতীৰ উপযুক্ত ঠাই সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকে কোন অঞ্চলত কত কত ঠাই আছে যে এইখিনি হাতীৰ কাৰণে আমি প্লেণ্টেশ্যন কৰিব লাগিব, এই ঠাইখিনিত হাতীৰ উপযোগী বা হাতীৰ প্ৰয়োজনীয় খাদ্য গছ লগাব লাগিব, এই ধৰণৰ কথাখিনিও পাতিছো। আৰু সেই হাতীখিনি কোনটো অঞ্চল বিচৰণ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি একোটা জোন বনাই দিছো।
2: প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজচক্ৰ বিষয়া, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, তিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত আন এটা কৰ্মশালাত ভূপেন্দ্ৰ সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত আজি নতুন শিক্ষানীতি 2020 বিষয়ক এখন এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লোৱা এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ মনস্তত্ব, ভাষা শিক্ষণৰ দক্ষতা আৰু আধুনিক শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল বৰগাকুটিয়ে উদ্বোধন কৰা এই কৰ্মশালাখন সঞ্চালনা কৰে শিক্ষাবিদ নন্দ দুলাল চৌধুৰীয়ে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত

0: আলোচনা করা হয়। জেলাখনের বিভিন্ন রাজচক্রের বিষয়া আর সংশ্লিষ্ট বিভাগের বিষয়বর্গ উপস্থিত থাকা এই সভাত আয়ুক্ত টিওয়াই এ বিষয়াসকলক সকলো দায়িত্ব সময়মতে সঠিকভাবে আর সমন্বয় রক্ষা করে সম্পন্ন করার বাবে নির্দেশ দিয়ে। পরবর্তী বাতর শুনাও সঞ্জীবনীরপরা।
1: রাজ্য সরকারে বান ব্যবস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ দায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্ম সংস্থাপনের সুযোগ সৃষ্টি করাতেও গুরুত্ব আরোপ করে। এই পরিদর্শনকালত রাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগের বিষয়াসকলের সঙ্গে প্রকল্পটির সুরক্ষা আর স্থায়িত্বর বিষয়েও আলোচনা করে। ইয়ার পাছতে রাজ্যপাল আচার্যই সাবুয়াত নির্মীয়মান উত্তর পূর্বাঞ্চলের প্রথমখন ক্রীড়া বিশ্ববিদ্যালয় শ্রী শ্রী অনিরুদ্ধদেব ক্রীড়া বিশ্ববিদ্যালয়ের চৌহদও পরিদর্শন করে। এই পরিদর্শনকালত বিশ্ববিদ্যালয়খনের উপাচার্য অধ্যাপক ডক্টর হীরেন্দ্রনাথ শর্মা, পঞ্জীয়ক পঙ্কজ বরঠাকুরকে ধরে অধ্যাপক অধ্যাপিকা আর শিক্ষার্থীসকলও উপস্থিত থাকে। সদৌ অসম ন্যায়িক কর্মচারী সন্থায় বিভিন্ন দাবীরে আজির পৰা দুদিনীয়াকৈ রাজ্যজুড়ি কর্মবিরতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চেটি আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ তিমুৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত CCTV স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকীও বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত MG এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক সমন্বয়েৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব।

0: used to attack commercial shipping in the Strait of Hormuz. Meanwhile, Iran's Islamic Revolutionary Guard Corps, IRGC, said that it conducted retaliatory strikes against the U.S. military facilities in Bahrain and Jordan, attacking their military infrastructure, aircraft shelters, key command centers, and strategic drones. And in FIFA World Cup, defending champions Argentina will take on England in the second semi-final match at Atlanta in the United States tonight. The match is scheduled to begin at 12:30 a.m. Indian Standard Time. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি সুশ্ৰুতম 2026 শীৰ্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুৰ্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা কৰিছে। বৈজ্ঞানিক মান অনুযায়ী আয়ুৰ্বেদিক অস্ত্ৰোপচাৰৰ প্ৰাচীন পৰম্পৰাক মৰ্যাদা প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
2: मुझे ये जानकर प्रसन्नता हुई है कि आयुष मंत्रालय WHO के माध्यम से उनके साथ मिलकर आयुर्वेदिक स्वास्थ्य सेवा के वैश्विक मानकीकरण को मजबूत करने के लिए सक्रिय रूप से काम कर रहे हैं। स्टैंडर्डाइज्ड डॉक्यूमेंटेशन, डिजिटल हेल्थ इंटीग्रेशन और आधुनिक विज्ञान की अनुसंधान तकनीकों का सम्यक उपयोग करने से इस प्राणी की व्यापक वैश्विक स्वीकृति को बल मिलेगा।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদিক স্বাস্থ্য সেৱা গোলকীয় মান নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰি আছে। আলোচনাচক্ৰত হোৱা চৰ্চাই আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ নতুন জ্ঞান অন্বেষণত সহায় কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 45 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ 6টা লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বিশেষ আৰ্হিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে 14,400 কোটি টকা ব্যয় হ'ব আৰু এই পথটোৱে 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ যোগাযোগ সুচল কৰি তুলিব। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে বাৰাণসী চহৰত যানজট হ্ৰাস পাব আৰু আহ যাহ সুচল হৈ উঠিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো সামৰি ল'বলগীয়া এলেকাসমূহত যাত্ৰাৰ সময় প্ৰায় 60 মিনিটৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব। প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ধৰ্মীয়, শৈক্ষিক আৰু সাংস্কৃতিক স্থানৰ সৈতে যোগাযোগ উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাই ছেমিকণ্ডাক্টৰ আৰ্হি আৰু উৎপাদন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,27,500 কোটি টকাৰ পুঁজিৰে ছেমিকন মিছনৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন জনাইছে। তেওঁ কয় যে ছেমিকন মিছনৰ প্ৰথম পৰ্যায়ৰ সাফল্যৰ পৰা আগবাঢ়ি ভাৰতক গোলকীয় ছেমিকণ্ডাক্টৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে অভিযানটোৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন দিয়া হৈছে। তেওঁ কয় যে এই মিছনে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব, যোগান শৃংখলা সুদৃঢ় কৰিব আৰু গুৰুত্বপূৰ্ণ কাৰিকৰী শ্ৰেষ্ঠত্ব অৰ্জনত সহায় কৰিব। মন্ত্ৰীসভাই 62,500 কোটি টকাৰ মূলধনেৰে মোবাইল ফোন নিৰ্মাণৰ আঁচনিটো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে আঁচনি পৰৱৰ্তী 5 বছৰৰ বাবে ৰূপায়ণ কৰা হ'ব। তেওঁ কয় যে এই আঁচনিৰ অধীনত দেশত মোবাইল ফোন নিৰ্মাণৰ বাবে বিক্ৰীৰ ক্ষেত্ৰত 2.25% পৰ্যন্ত উদগনিমূলক সাহায্য আগবঢ়োৱা হ'ব। থলুৱাভাৱে নিৰ্মিত যন্ত্ৰাংশ ব্যৱহাৰ কৰাৰ বাবে 1.5% পৰ্যন্ত অতিৰিক্ত উদগনিমূলক সাহায্য প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

যে আঁচনিখনৰ ৰূপায়ণৰ সময়ছোৱাত প্ৰায় 29 লাখ কোটি টকাৰ মোবাইল ফোন উৎপাদন হ'ব আৰু ইয়াৰ জৰিয়তে 60,000 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰীসভাই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ইউৰিয়া বিনিয়োগ নীতি 2026 অনুমোদন জনাইছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে গেছ আধাৰিত ইউৰিয়া উৎপাদন গোট স্থাপনৰ বাবে ইউৰিয়া খণ্ডত নতুন বিনিয়োগৰ প্ৰসাৰে এই নীতিৰ মূল উদ্দেশ্য। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা 99% সামগ্ৰীৰ ওপৰত ব্ৰিটেইনৰ বজাৰত কোনো ধৰণৰ শুল্ক প্ৰযোজ্য নহ'ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্ৰী, গোটা দানাজাত শস্য, খোৱা তেল, আপেলসহ ভালেমান সামগ্ৰীক কৰৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত এই নতুন অৰ্থনৈতিক যুগৰ সূচনাৰ সৈতে সংগতি ৰাখি ভাৰতত ব্ৰিটেইনৰ উপ আয়ুক্ত ষ্টিক হাইকলে আৰু বিদেশ বাণিজ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ ৰাহুল সিঙে আজি গুজৰাটৰ আহমেদাবাদৰ সানন্দৰ পৰা পতাকা জোকাৰি চুক্তিখনৰ অধীনত প্ৰেৰণ কৰা প্ৰথমটো ৰপ্তানি খেপ ৰাওনা কৰে। এই খেপত 3.7 কোটি টকাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পৰা বলবৎ হোৱা ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই চুক্তিৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড, ভেষজ খণ্ড আৰু খাদ্য প্ৰসংস্কৰণ, অভিযান্ত্ৰিক, চৰ্ম উদ্যোগ, বস্ত্ৰ উদ্যোগকে ধৰি ভাৰতৰ ৰপ্তানি সামগ্ৰীসমূহৰ 99% কোনো আমদানি শুল্ক অবিহনে বজাৰৰ সুবিধা প্ৰদান কৰাৰ লগতে শ্ৰম অধ্যুষিত উদ্যোগসমূহত লুকাই থকা সম্ভাৱনাসমূহ উন্মোচিত হোৱাৰ বাট মুকলি হ'ব। এই চুক্তিৰ জৰিয়তে চৰকাৰৰ কল্যাণকামী নীতি প্ৰতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। এই চুক্তিয়ে দুয়োখন দেশৰ মিত্ৰতা শক্তিশালী কৰাৰ সমান্তৰালকৈ ব্ৰিটেইনত থকা বিভিন্ন বৃত্তিধাৰী ভাৰতীয়সকলক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কয় যে ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি চি ই টি এৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীৰ্ঘস্থায়ী মিত্ৰতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত শুভেচ্ছা জ্ঞাপন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই চুক্তিসমূহে বজাৰৰ উপলভ্যতা সম্প্ৰসাৰিত কৰি বাণিজ্য আৰু সেৱাসমূহ ত্বৰান্বিত কৰাৰ উপৰি বিভিন্ন বৃত্তিধাৰীসকলৰ বাবে সৰ্বাত্মক বিকাশৰ সুবিধা প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই চুক্তি জৰিয়তে দেশৰ বিভিন্ন ব্যৱসায়, উদ্যোগী, কৃষক, নিৰ্মাতা, এম এছ এম ইসমূহ আৰু দক্ষ কৰ্মশক্তিৰ বাবে নতুন সুযোগ মুকলি কৰিব। তেওঁ লগতে এই চুক্তিয়ে বস্ত্ৰ, চৰ্ম, ৰত্ন আৰু অলংকাৰ, অভিযান্ত্ৰিক সামগ্ৰী, সামুদ্ৰিক উৎপাদন, ৰাসায়নিক সামগ্ৰী আৰু সংসাধিত দ্ৰব্যৰ দৰে খণ্ডসমূহৰ বাবে অপাৰ সম্ভাৱনা মুকলি কৰিব বুলি উল্লেখ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত ব্ৰিটেইন মিত্ৰতাৰ এই নতুন অধ্যায়ৰ জৰিয়তে উমৈহতীয়া সমৃদ্ধি, উদ্ভাৱন আৰু স্থায়ী অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত হোৱাৰ সমান্তৰালকৈ দুয়োখন দেশৰ মিত্ৰতাৰ এনাজৰীও গভীৰ হ'ব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বিশ্বাস, সমতা আৰু যুগমীয়া শিক্ষাৰ ওপৰত ভিত্তি কৰি দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰা উচিত। নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস 2026 তথা স্কিল ইণ্ডিয়া অভিযানৰ 11th বাৰ্ষিকী উদযাপনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ বিষয়বস্তু উমৈহতীয়া ভৱিষ্যতৰ বাবে দক্ষতাৰ জৰিয়তে দেশৰ কৰ্মশক্তিক ঘৰুৱা সুবিধাৰ উপৰি গোলকীয় শ্ৰম বজাৰৰ বাবেও প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। দক্ষতাৰ জৰিয়তে নিয়োগৰ সুবিধা সুনিশ্চিত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি দক্ষতা হৈছে যুগমীয়া শিক্ষাৰ অবিচ্ছেদ্য অংগ। শ্ৰীচৌধুৰীয়ে লগতে কয় যে গোলকীয় মূল্য শৃংখলাত দেশ উল্লেখযোগ্য স্থানত উপনীত হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত বৈদ্যুতিক সা সৰঞ্জামৰ মেৰামতি বা যন্ত্ৰপাতিৰ কাম কাজৰ দৰে অপৰম্পৰাগত কামসমূহত মহিলাৰ অংশগ্ৰহণৰ হাৰ কম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত নৱগঠিত বিশেষ সমিতিয়ে দক্ষতা বিকাশ আৰু শৈলী প্ৰস্তুত কৰাৰ দৰে কাম কাজত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰয়াস চলাব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইপিনে স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মাইকেল আয়াৰজাবেলে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপ

উপনীত হৈছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত গ্ৰীণ ফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা

0: দেশৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম পেণ্ডৰ 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ আগবঢ়াবলৈ লোৱা হৈছে যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। আকাশবাণীৰ মজিয়ালৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি 15 জুলাই, সমগ্ৰ বিশ্বৰ লগতে আমাৰ ইয়াতেও পালন কৰা হৈছে বিশ্ব যুৱ দক্ষতা দিৱস। বৰ্তমানৰ এই প্ৰতিযোগিতামূলক যুগত কেৱল ডিগ্ৰী লোৱাটোৱেই শেষ কথা নহয়, নিজৰ ভৱিষ্যত গঢ়িবলৈ হ'লে কিবা নহয় কিবা এটা কৰ্মদক্ষতা থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট যুৱ অতিথি গৰিমা দেৱী। তেওঁক আজিৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, মই আপোনাৰ লগতে আকাশবাণী তেজপুৰৰ শ্ৰোতাবৃন্দ তথা সমূহ বিষয়ববীয়াক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ মোক এই মঞ্চলৈ মাতি অনাৰ বাবে।
0: হয়, আহক আমি তেখেতৰ সৈতে কথা পাতোঁ। আজিৰ দিনটোত আমাৰ যুৱ প্ৰজন্মৰ বাবে বিশ্ব যুৱ দক্ষতা দিৱসৰ প্ৰাসংগিকতা বা গুৰুত্ব আচলতে কেনেকুৱা বুলি আপুনি ভাবে?
1: মোৰ মতে আজিৰ সময়ত বিশ্ব যুৱ দক্ষতা দিৱসৰ গুৰুত্ব অত্যন্ত বেছি। কেৱল শিক্ষাগত ডিগ্ৰী থাকিলেই আজিৰ প্ৰতিযোগিতামূলক যুগত সফল হোৱাটো সহজ নহয়। ইয়াৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী জ্ঞান, যোগাযোগৰ ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতাও সমানেই প্ৰয়োজন। এই দিনটোৱে যুৱক যুৱতীসকলৰ নিজৰ প্ৰতিভা চিনাক্ত কৰি নতুন নতুন দক্ষতা আহৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মই ভাবিছোঁ। দক্ষ যুৱক যুৱতীসকলে কেৱল নিজৰ বাবে নহয় সমাজ আৰু দেশৰ উন্নয়নতো উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। সেয়েহে প্ৰতিজন যুৱক যুৱতীয়ে সময়ৰ লগত খাপ খুৱাই নতুন দক্ষতা শিকিবলৈ সদায় আগবাঢ়ি অহাটো উচিত।
0: হয়, এতিয়া আমি তোমাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম। তুমি কিহৰ লগত জড়িত হৈ আছা বৰ্তমান?
1: মই এতিয়া ফিছ ফাৰ্মিঙৰ লগত জড়িত হৈ আছোঁ, লগতে হেণ্ডমেড জুৱেলাৰী আৰু বয়ন শিল্পৰ লগতো জড়িত হৈ আছোঁ।
0: হয়, যিহেতু তুমি ফিছ ফাৰ্মিঙৰ লগত জড়িত হৈ আছা বুলি ক'লা, মানে মীন পালনৰ বিষয়ে ন?
1: হয়,
0: গতিকে সেই বিষয়ে অকণমান জনাবাচোন। আমি যদি মীন পালন আৰম্ভ কৰিব বিচাৰোঁ তেতিয়াহ'লে কেনেকৈ আৰম্ভ কৰিব পাৰোঁ?
1: মীন পালন প্ৰথমে মই কলংকপিলিত গৈ ট্ৰেইনিং লৈছিলোঁ। 18 দিনীয়া ট্ৰেইনিং আছিল আমাৰ। ট্ৰেইনিঙতে আমি গোটেইখিনি গম পাইছিলোঁ যে কেনেকৈ আমি কৰিব পাৰি। সঠিক পদ্ধতিত যদি আমি মীন পালনটো নকৰোঁ তেতিয়াহ'লে লাভৱান হ'ব নোৱাৰি।
0: যিহেতু তুমি মীন পালন মানে ফিছ ফাৰ্মিঙৰ বিষয়ে ক'লা ন, গতিকে কেনেদৰে আমি আৰম্ভ কৰিব পাৰোঁ মীন পালন বা ফিছ ফাৰ্মিং?
1: ফিছ ফাৰ্মিং আমি প্ৰথমতে কমৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ। প্ৰথমতে মই 1 বিঘা মাটিৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি বিশেষকৈ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ, জৈৱিক সাৰ প্ৰয়োগ কৰি কেনেকৈ আমি মীন পালন কৰিব পাৰোঁ তাত বেছি গুৰুত্ব দিয়া হয়। যেনে মাছৰ খাদ্যৰ কাৰণে সৰিয়হ ব্যৱহাৰ কৰা হয় আৰু চাউলৰ গুড়ি ব্যৱহাৰ কৰা হয় আৰু কলগছ ব্যৱহাৰ কৰা হয় আৰু ঘাঁহ বন ব্যৱহাৰ কৰা হয় মাছৰ খাদ্যৰ কাৰণে।
0: আজিকালি আমি বহুতো নিউজ চেনেল বা তেনেকৈ সংবাদ মাধ্যমত দেখোঁ যে ৰাসায়নিক সাৰ অধিক ব্যৱহাৰ কৰাৰ ফলত বহুতো ক্ষতি হয়। এই বিষয়ে তুমি কি ক'ব বিচাৰিবা?
1: ৰাসায়নিক সাৰ অধিক ব্যৱহাৰ কৰিলে মাছ উৎপাদন বেছিকৈ হয়, কিন্তু আমাৰ খাদ্যৰ কাৰণে সেয়া উপযোগী নহয়। সেইকাৰণে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰাটো বেছি গুৰুত্ব দিওঁ।
0: এতিয়া তোমাৰ পৰা জানিব বিচাৰিম, তুমি হেণ্ডমেড জুৱেলাৰীৰ লগত কেনেকৈ জড়িত হৈ আছা? যিহেতু তুমি মীন পালনৰ লগত জড়িত বুলিও আমাক জনালা আৰু তাৰ সৈতে তুমি হেণ্ডমেড জুৱেলাৰীৰ সৈতেও জড়িত, এইবোৰ কেনেকৈ এইসমূহৰ দ্বাৰা কেনেদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ?

0: নিজে।
1: হেণ্ডমেড জুৱেলাৰী মই RCTৰ পৰা ট্ৰেইনিং লৈছিলোঁ। আমাৰ প্ৰশিক্ষণটি আছিলে 14 দিনীয়া। তাৰ পৰা আমি আমাক ট্ৰেইনিঙত শিকাইছিলে যে কেনেকৈনো পেলনীয়া টুকুৰা কাপোৰৰ পৰা আমি গহনা তৈয়াৰ কৰিব পাৰোঁ, মাটিৰ পৰা কেনেকৈ গহনা তৈয়াৰ কৰিব পাৰোঁ, কাঠৰ টুকুৰাৰ পৰা কেনেকৈ আমি গহনা তৈয়াৰ কৰিব পাৰোঁ, আৰু মৰাপাটৰ পৰা আমি কেনেকৈ গহনা তৈয়াৰ কৰিব পাৰোঁ। যিবিলাক বস্তু ঘৰত থাকে সেই বস্তুবোৰৰ পৰা আমি কেনেকৈ এটা গহনা বনাই নতুন এটা ৰূপ দিব পাৰোঁ, তাত আমাক সেয়া ট্ৰেইনিং দিছিলে। তাৰপিছত মই সেই ট্ৰেইনিংটোৰ কাৰণে প্ৰথমতে ইনভেষ্ট কৰিছিলোঁ 600 টকা। 600 টকাৰ পৰা মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। তাৰ পৰা এতিয়া আজি পৰ্যন্ত মই 5,000 পৰা 10,000 টকা এমাহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ।
0: সাধাৰণতে দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে পৰম্পৰাগত ডিগ্ৰী লোৱাৰ পাছতো সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হয়। এই ক্ষেত্ৰত দক্ষতা ভিত্তিক শিক্ষা কেনেকৈ এক ডাঙৰ সমাধান হ'ব পাৰে বুলি তুমি ভাবা?
1: নিশ্চয়, বৰ্তমান সময়ত নিবনুৱা সমস্যাৰ নৱপ্ৰজন্মৰ বাবে প্ৰধান সমস্যা। বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰম্পৰাগত ডিগ্ৰী লাভ কৰাৰ পাছত সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হয়, যিহেতু এনে নহয় যে ডিগ্ৰী থাকিলেই চাকৰি যে নিশ্চিত হ'ব। বৰ্তমান যুৱ যুৱতীসকলৰ মাজত দক্ষতাভিত্তিক শিক্ষাই মূল কেন্দ্ৰবিন্দু। দক্ষতাভিত্তিক শিক্ষাই নিজৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে স্বাৱলম্বীমুখী হোৱাত সহায় কৰে। এই শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থী আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত হয় আৰু নিজা ব্যৱসায় প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰস্তুত কৰিব পাৰে, যাৰ ফলত নিবনুৱা সমস্যাৰ হ্ৰাস পোৱাৰ উপৰিও দেশৰ অৰ্থনৈতিক উন্নয়নত ইতিবাচক প্ৰভাৱ পৰে বুলি মই ভাবোঁ। দক্ষতাভিত্তিক শিক্ষা মানে এইটো, ধৰা মই যেনেকৈ মীন পালন কৰি আছোঁ তেনেকৈ আৰু বয়নশিল্পৰ লগত জড়িত হৈ আছোঁ, এইখিনি আৰু আচাৰ, তাৰপাছতে বিভিন্ন ধৰণৰ খাদ্য, যোনে ৰান্ধি ভাল পায় তেখেতেও সেই নিজৰ দক্ষতাটোৰ ভিত্তি কৰি চাকৰিক আশা নকৰি সেই দক্ষতাটোক তেনেকৈ দক্ষতাভিত্তিত শিক্ষা লৈ আগবাঢ়ি যাব পাৰি, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈও আগবাঢ়ি যাব পাৰি। যেনেকৈ সকলোৱে ঘৰততো আচাৰ বনাব জানেই বা সকলোৰে ঘৰত তাঁতশাল থাকেই, সেইটোৱে যদি আমি ব্যৱসায় ভিত্তিত কৰোঁ, ধৰক সেইটো আমি লাজ নকৰাকৈ সেইখিনি আমি যেতিয়া কৰোঁ, সেইটোৱে এটা আমাৰ দক্ষতাভিত্তিক শিক্ষা কৰি আগবাঢ়ি যাব পাৰে।
0: বৰ্তমান সময়ত AI আৰু ডিজিটেল স্কিলৰ এক ধুমুহা আহিছে। এজন যুৱক বা যুৱতীয়ে নিজকে এই নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাবলৈ কি ধৰণৰ দক্ষতা আয়ত্ত কৰা উচিত বুলি তুমি ভাবা?
1: হয়, বৰ্তমান AI ডিজিটেল প্ৰযুক্তিৰ যুগ। ইণ্টাৰনেটৰ পৃথিৱীত সঠিক ব্যৱহাৰ, মৌলিক জ্ঞান, ডিজিটেল যোগাযোগ, AI দায়িত্বশীলতা ব্যৱহাৰ আৰু তথ্য বিশ্লেষণৰ প্ৰাথমিক সাধনা তথা থকাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। মোৰ মতে শিক্ষাৰ মানসিকতা কেতিয়াও শেষ হ'ব নালাগে। আমি যদি ডিজিটেল প্ৰযুক্তিৰ অহাৰ লগে লগে নিজকে নিয়মিতভাৱে আপডেট কৰি থাকোঁ, তেন্তে ভৱিষ্যতৰ যিকোনো সুযোগ সুবিধা আত্মবিশ্বাসেৰে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ হাতত থকা মোবাইল ফোনটোত বহুতো AI এপছ উপলব্ধ, যাৰ জৰিয়তে আমি ইংৰাজী ভাষাৰ দক্ষতা, যোগাযোগৰ ক্ষমতা, বিভিন্ন সমস্যাৰ সমাধানৰ দক্ষতা, সৃষ্টিশীল চিন্তাধাৰা আয়ত্ত কৰা উচিত বুলি মই ভাবোঁ। আমি যিকোনো সাধাৰণ জ্ঞান, ধৰি লোৱা যে আমি এডাল গহনা কেনেদৰে ডিজাইন প্ৰয়োগ কৰি আৰু অলপ ধুনীয়া দেখিব পাৰি, তাকো আমি AI জৰিয়তে চাবলৈ পাৰোঁ, বা তাৰ কালাৰটো কেনেকুৱা হ'ব AI জৰিয়তে আমি চাবলৈ পাৰোঁ, যদি আমি গহনাৰ কথাটো ক'বলৈ যাওঁ।
0: বহু সময়ত যুৱ প্ৰজন্মই এটা নতুন কাম বা কাৰিকৰী শিক্ষা শিকিবলৈ অলপ সংকোচ কৰে। এই মানসিকতা সলনি কৰাৰ ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষানুষ্ঠানসমূহৰ কৰণীয় কি বুলি তুমি ভাবা?
1: হয়, নিশ্চয়কৈ এই মানসিকতা সলনি কৰিবলৈ প্ৰথমে আমি এই সাধাৰণ ধাৰণাটো সলনি কৰিব লাগিব যে কেৱল ডিগ্ৰী থাকিলেহে চৰকাৰী চাকৰিয়ে সফলতাৰ একমাত্ৰ পথ। আজিৰ সময়ত দক্ষতাও সমানেই মূল্যৱান। অভিভাৱকসকলে সন্তানৰ আগ্ৰহ আৰু প্ৰতিভাক সন্মান জনাব লাগে। মোৰ বোধেৰে নতুন দক্ষতা শিকিবলৈ উৎসাহ দিব লাগে আৰু ব্যৰ্থতাক শিক্ষা হিচাপে গ্ৰহণ কৰিবলৈ সাহস যোগাব লাগে। আনহাতে শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠ্যক্ৰমৰ লগতে কাৰিকৰী শিক্ষা, উদ্যোগিতা, হাতে কলমে প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। যেতিয়া পৰিয়াল, শিক্ষানুষ্ঠান আৰু সমাজে একেলগে দক্ষতাক সন্মান দিব, তেতিয়াই যুৱসকলৰ নতুন কাম শিকিবলৈ আগ্ৰহী হ'ব আৰু আত্মবিশ্বাসেৰে নিজৰ ভৱিষ্যত গঢ়ি তুলিব পাৰিব বুলি

0: মই ভাবোঁ।
1: হয়, তোমাক এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ কোনে অনুপ্ৰেৰণা যোগাইছিলে?
0: হয়, মোৰ ঘৰত মই যিহেতু এগৰাকী মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, মই সৰুৰ পৰাই দেউতা যিহেতু শিক্ষক কৰিছিলে, শিক্ষক কৰাৰ লগতে দেউতাই মানে বিভিন্ন ধৰণৰ হাতৰ কাম কৰা মই সৰুৰ পৰা দেখিছিলোঁ। সেইবোৰ দেখি ময়ো কৰিম বুলি ভাবিছিলোঁ। দেউতাৰ পৰাই মই অনুপ্ৰেৰণা পাইছিলোঁ যে সকলো কামেই কৰিব পাৰি। মোক দেউতাই কৈছিলে যে চব কামৰ সৰুবৰ নাই, বা মই যি কাম ভাল পাওঁ দেউতাই মোক কৰিবলৈ উৎসাহ জগাইছিলে। সেয়েহে মই যি কাম কৰোঁ দেউতাই মোক সদায় কৈছিলে যে তুমি যি ভাল পোৱা সেই কামকে কৰিবা।
1: হয়, তুমি এই ক্ষেত্ৰখনত মানে কেতিয়াৰ পৰা জড়িত হৈ আছা?
0: মই 2022 চনৰ পৰা এই কামৰ লগত জড়িত হৈ আছোঁ। যেতিয়া মই পঢ়া শুনা কৰি শেষ কৰিছিলোঁ, তাৰ পৰা পাছৰ পৰাই মই এই কামসমূহৰ লগত জড়িত হৈ আছোঁ।
1: দক্ষতা ভিত্তিক শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণ কিমান প্ৰয়োজন বুলি তুমি ভাবা, যিহেতু তুমি নিজেও প্ৰশিক্ষণ লৈছা বুলি জনালা ন, আৰু তুমি প্ৰশিক্ষণ দিয়া বুলিও জনাইছা, গতিকে এই ক্ষেত্ৰত প্ৰশিক্ষণ কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি?
0: অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নিশ্চয় অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দক্ষতা উন্নয়ন আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। 2022 চনত মীন পালনৰ প্ৰশিক্ষণ লৈ এই 4 বছৰে মোৰ লগতে মোৰ অঞ্চলটোৰ যথেষ্ট ব্যৱস্থা হাতত লৈছোঁ। কেনেকৈ এটা পুখুৰীৰ পৰা উদ্যোগীমুখী হৈ লাভান্বিত হ'ব পাৰি তাৰ ওপৰতো বহুতো পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও মই ৰেষ্টিৰ দ্বাৰা হেণ্ডমেড জুৱেলাৰী প্ৰশিক্ষণ লৈ মই খুব মূল্যৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান ভালেমান ধন উপাৰ্জন কৰাৰ লগতে এই ব্যৱসায়টো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। পেলনীয়া কাপোৰ, মাটি, মৰাপাত আৰু অতি কম সামগ্ৰীৰে মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা মোলৈ অৰ্ডাৰসমূহ আহে। মীন পালনৰ ক্ষেত্ৰত মই প্ৰশিক্ষণ লৈছিলোঁ 2022 চনত, যেতিয়া মই ডিগ্ৰী পাছ কৰিছিলোঁ। তাৰ পৰা মই 18 দিনৰ ট্ৰেইনিংটো লৈ পেলাই মই প্ৰশিক্ষণটো লৈ কামখিনি আগবঢ়াইছিলোঁ। তাৰ পাছত মই কলিকতালৈ গৈছিলোঁ, উৰিষ্যালৈ গৈছিলোঁ প্ৰশিক্ষণ ল'বৰ কাৰণে। আহি পেলাই মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমাৰ অসমৰ যুৱক যুৱতীসকলৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰি প্ৰশিক্ষণ দিছিলোঁ। এখন অতি গুৰুত্বপূৰ্ণ, কিয়নো যদি মীন পালনৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, এবিঘা মাটিত কিমান পোনা মেলিব, তেতিয়া মাছক দানা দিব বা কিমান চূণ ব্যৱহাৰ কৰিব, সেইখিনি যদি নাজানে তেতিয়াহ'লে ব্যৱসায়টো উপকৃত হ'ব বুলি মই নাভাবোঁ। সেয়েহে প্ৰশিক্ষণৰ খুব বেছি প্ৰয়োজন বুলি মই ভাবোঁ। প্ৰধানকৈ মই মীন পালনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিওঁ। এবিঘাৰ মাটিত কিমান পোনা মেলিব লাগে, বা খাদ্য কেতিয়া দিব লাগে, বা চূণৰ প্ৰয়োগ কেনেকৈ কৰিব লাগে, পুখুৰীটো চাফা চিকুণ কেনেকৈ কৰিব লাগে, বা পুখুৰীটো কিমান দ হয়, বা পানী কেনেকৈ কিমান থাকিব লাগে, বা ৰ'দ ঘাই পৰা জেগাত যে পুখুৰীটো হ'ব লাগে তাৰ ওপৰত ট্ৰেইনিংটো দিয়া হয়। সেই সঠিক পদ্ধতি যদি নাজানে, সঠিক পদ্ধতিটো যদি জনা নাযায়, তেনেহ'লে আমাৰ ব্যৱসায়টো উপকৃত হ'ব বুলি মই নাভাবোঁ। সেয়েহে প্ৰশিক্ষণৰ খুবেই প্ৰয়োজন বুলি মই ভাবোঁ।
1: আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশৰ দিশৰ পৰা চালে স্থানীয় যুৱক যুৱতীসকলৰ বাবে বৰ্তমান কোনবোৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ আটাইতকৈ বেছি সম্ভাৱনা আছে বুলি তুমি ভাবা?
0: হয়, অসমত তথা উত্তৰ পূৰ্বাঞ্চলৰ অতীজৰে পৰা হস্তশিল্প, বয়নশিল্প, বাঁহ বেতৰ সামগ্ৰী, খাদ্য, কৃষিভিত্তিক চাহ উদ্যোগ, জৈৱিক কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। গ্ৰাম্য অঞ্চলৰ যুৱচামে এই ধৰণৰ বিষয়ৰ ওপৰত দক্ষতা লাভ কৰিলে এজন সফল প্ৰাপ্তি ব্যক্তিলৈ ৰূপান্তৰিত হ'ব, কিয়নো সাধাৰণতে আমাৰ পৰিৱেশত উপলব্ধ প্ৰাকৃতিক সৌন্দৰ্য সম্পদৰ সৃষ্টিশীল ধাৰণাৰে কাম কৰিলে দক্ষতা বিকাশত যথেষ্ট সুযোগ লাভ কৰিব। যিহেতু অসম এখন পৰ্যটনস্থলী, ইয়াৰ উপৰিও আতিথ্যৰ ওপৰত দক্ষতা লাভ কৰিলে পৰ্যটনৰ ওপৰত নিজকে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰি। ঠিক এনেদৰে হস্তশিল্পৰ ওপৰত দক্ষতা লাভ কৰিলে বৰ্তমান বাণিজ্যিক বজাৰত যথেষ্ট লাভ কৰিব বুলি মই ভাবোঁ। যিহেতু আমাৰ গাঁও অঞ্চলৰ ঘৰে ঘৰে তাঁতশাল থাকে, সকলোৱে তাঁতশাল ব'বলৈ জানে। সেই তাঁতশাল ব'বলৈ জনা সেই দক্ষতাটো যদি আমি ব্যৱসায়িক ভিত্তিলৈ লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি স্বাৱলম্বী হ'ব পাৰোঁ।
1: অসম চৰকাৰৰ দক্ষতা বিকাশ মিছন বা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ জৰিয়তে আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীসকলে কেনেধৰণে

0: সুবিধা বা বিনামূলীয় প্ৰশিক্ষণ লাভ কৰিব পাৰে?
1: হয় হয়, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নিশ্চয় অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দক্ষতা উন্নয়ন আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলৰ বাবে বহু বিনামূলীয়া বা চৰকাৰী সহায়প্ৰাপ্ত প্ৰশিক্ষণৰ ব্যৱস্থা আছে, যেনে ধৰা SILM, RCT, FPC এইবিলাক এই অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া দেখা যায়।
0: এইবাৰৰ বিশ্ব যুৱ দক্ষতা দিৱসৰ মূল মন্ত্ৰ কি?
1: এইবাৰৰ বিশ্ব যুৱ দক্ষতা দিৱসৰ মূল মন্ত্ৰৰ অৰ্থ হ'ল এনে দক্ষতা গঢ়ি তোলা যিয়ে কেৱল এজন ব্যক্তিৰ নহয় সমগ্ৰ সমাজ আৰু দেশৰো উন্নতিত অৰিহণা যোগায়। আজিৰ সময় সফলতা কেৱল ব্যক্তিগতভাৱে সীমাবদ্ধ নহৈ একেলগে কাম কৰা, নতুন চিন্তা গ্ৰহণ কৰা, সঠিক ব্যৱহাৰ কৰা আৰু পৰম্পৰাগত সহযোগিতা কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এই দক্ষতাসমূহ যদি আমি অৰ্জন কৰি আনকো আগবঢ়াই নিওঁ, তেন্তে আমি অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল আৰু চিন্তাশীল ভাৱধাৰাই এখন সমৃদ্ধ সমাজ গঢ়ি তুলিব পাৰিম বুলি মই ভাবোঁ। দক্ষতাৰ মাধ্যমেৰে নিজৰ ভৱিষ্যত গঢ়াৰ উপায় নহয়, ই কেৱল একেলগে সকলোৰে বাবে এখন উন্নত ভৱিষ্যত নিৰ্মাণ কৰাত সহায় কৰিব বুলি মই ভাবোঁ।
0: তুমি যিহেতু বয়ন শিল্পৰ লগত জড়িত বুলি জনালা, তুমি কেনেদৰে বয়ন শিল্পৰ লগত জড়িত বা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে তোমাৰ এই ক্ষেত্ৰখনত?
1: হয়, মই বয়ন শিল্পৰ ওপৰত কোনো ধৰণৰ প্ৰশিক্ষণ লোৱা নাছিলোঁ। মই ঘৰতেই মাৰ পৰা তাঁতশাল বোৱা শিকিছিলোঁ। তাৰ পৰা মোৰ প্ৰথমে হাতশাল আছিলে। তাৰপাছত মই উভিংশাল এখন আনি ঘৰতেই মই মাৰ পৰা শিকি আগবঢ়াই নিছিলোঁ। পাছলৈ মই সেইটো ব্যৱসায় হিচাপে লৈ, যিহেতু উভিঙত এটা দিনত দুখনকৈ গামোচা উলিয়াবলৈ পাৰিলোঁ, তেতিয়াহ'লে তেনেকৈ মোৰ ব্যৱসায়টো আৰম্ভ কৰিবলৈ মই সক্ষম হ'লোঁ।
0: যিহেতু এতিয়া খেতিৰ সময় ন, প্ৰায় সংখ্যক লোক কৃষিৰ লগত জড়িত, গতিকে কৃষিৰ বিষয়ে তুমি কি ক'ব বিচাৰিবা? কিয় মানে প্ৰতি বছৰে যিহেতু কিছু লোকে কয় যে এইবাৰ খেতি ভাল হ'ল বা এইবাৰ খেতি বেয়া হ'ল, এই বিষয়ে বা ভাল হোৱা বা বেয়া হোৱাৰ কাৰণসমূহ কি বুলি তুমি ক'ব বিচাৰিবা? কৃষি ক্ষেত্ৰত কিয় লোকচান হোৱা দেখা যায় বা কোনোবা বছৰত লাভ হোৱা দেখা যায়?
1: হয়, খুব ধুনীয়া প্ৰশ্ন। কৃষিৰ ক্ষেত্ৰত আমি প্ৰথমে আমাৰ বতৰৰ কাৰণে কেতিয়াবা কৃষিৰ ক্ষেত্ৰত আমাৰ লোকচান হোৱা দেখা যায়। যিহেতু আমাৰ গাঁও অঞ্চলত প্ৰায় সকলো মানুহেই খেতি কৰা দেখা যায়, খেতিত মোৰ বুধেৰে বিশেষকৈ লোকচান হোৱা কাৰণটো হ'ল ফুড লছ। যিটো ধান কটাৰ পৰা আমাৰ ভঁৰালত ভৰোৱালৈকে আমি যিটো আমাৰ ফুড লছ হৈ থাকে, সেই বস্তুটো আমি গুৰুত্ব নিদিয়াৰ কাৰণে বিশেষকৈ আমাৰ বেছিকৈ লোকচান হোৱা দেখা যায়। কৃষিৰ ক্ষেত্ৰত প্ৰথমে আমি লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে উপযুক্ত বীজখিনি যদি ভাল নহয়, তেতিয়াহ'লে খেতিডৰা ভাল নহ'ব। বীজৰ মানে সঠিক বীজটো আমি ব্যৱহাৰ কৰিব লাগিব বা গুণগত বীজটো আমি প্ৰথমতে চিনাক্ত কৰিব লাগিব। তাৰপাছত আমি যদি ভালকৈ ৰুবলৈ নাজানো বা ৰুব নজনা লেবাৰ লগাওঁ, তেতিয়াহ'লে আমাৰ প্ৰথমতেই আমাৰ খেতিডৰা নষ্ট হ'ব পাৰে আৰু ৰাসায়নিক দ্ৰব্য বেছিকৈ ব্যৱহাৰ কৰিলেও আমাৰ খেতিডৰা নষ্ট হ'ব পাৰে। সেয়েহে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি খেতিডৰা বেছি লাভৱান হ'ব পাৰোঁ বা ৰাসায়নিক সাৰত বেছিকৈ আমাৰ ব্যয়টো হোৱা দেখা যায়। তাৰোপৰি আমাৰ ধান কটাৰ সময়ত যদি আমি মেচিনৰ সহায়ত যদি আজিকালি ধান কাটিবলৈ লওঁ, তেতিয়াহ'লে অভিজ্ঞ ড্ৰাইভাৰৰ জৰিয়তে আমি ধানডৰা কটাৰ ব্যৱস্থা কৰিব লাগে বা মৰণা মৰাৰ ক্ষেত্ৰতো আমি অভিজ্ঞ লেবাৰক ব্যৱহাৰ কৰাটো বুলি মই ভাবোঁ। তেতিয়া আমাৰ ধান লছ নহ'ব বুলি মই ভাবোঁ।
0: একেবাৰে শেষত আকাশবাণীৰ জৰিয়তে আমাৰ অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতী আৰু শিক্ষাৰ্থীসকললৈ আপোনাৰ ফালৰ পৰা কি বিশেষ পৰামৰ্শ বা বাৰ্তা দিব বিচাৰিব যুৱ দক্ষতাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ?
1: মোৰ অসমৰ সকলো যুৱক যুৱতী আৰু শিক্ষাৰ্থীলৈ এটাই বাৰ্তা: শিকি থাকক, দক্ষ হৈ থাকক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। পৃথিৱীখন দ্ৰুতগতিত সলনি হৈছে, সেয়েহে কেৱল ডিগ্ৰীৰ ওপৰত ভিত্তি নকৰি নতুন নতুন দক্ষতা আহৰণ কৰক। ডিজিটেল প্ৰযুক্তি, যোগাযোগৰ দক্ষতা, ইংৰাজী, উদ্যোগিতা বা যিকোনো ব্যৱহাৰিক দক্ষতা, যি ক্ষেত্ৰতে

0: আগ্ৰহ থাকে তাত নিজকে উন্নত কৰি যাওক। ব্যৰ্থতাক কেতিয়াও ভয় নকৰিব। প্ৰতিটো অভিজ্ঞতাই আমাক নতুন শিক্ষা দিয়ে। নিজৰ ওপৰত বিশ্বাস ৰাখক, সদ্ভাৱ পৰিশ্ৰম কৰক আৰু সপোন পূৰণৰ বাবে ধৈৰ্য ধৰি আগবাঢ়ক। শেষত আকাশবাণীক ধন্যবাদ জনাই এনে এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সুযোগ দিয়াৰ বাবে আশা কৰোঁ আজিৰ এই আলোচনাই আমাৰ যুৱ সমাজক নতুনকৈ চিন্তা কৰিবলৈ আৰু দক্ষতাৰে নিজৰ ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰেৰণা যোগাব।
1: ধন্যবাদ জনাইছোঁ আপোনাক ইমান কৰ্মব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিয়াৰ বাবে। আজিৰ অনুষ্ঠানটিয়ে আশা কৰোঁ শ্ৰোতাসকলক উপকৃত কৰিব আৰু যুৱক যুৱতীসকলক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সহায় কৰিব। আজিৰ অনুষ্ঠানটি আছিল বিশ্ব যুৱ দক্ষতা দিৱসৰ ওপৰত। আজিৰ আমাৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছিল অতিথি হিচাপে গৰিমা দেৱী। আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় মাগিছোঁ। মই অংকিতা বৰাই পুনৰ এটি নতুন অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা অংকিতা বৰাৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে, যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে কেইটিমান আধুনিক গীত। পুনতে আগবঢ়াবলৈ লোৱা হৈছে পুলক বেনাৰ্জীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শেষত শুনাবলৈ লোৱা হৈছে সাধনা সৰগমৰ কণ্ঠৰ এই কীৰ্তি।

ইমানবোৰে শ্ৰোতাসকলে দুটা আধুনিক গীত শুনিলে পুলক বেনাৰ্জী আৰু সাধনা স্বৰ্গমৰ কণ্ঠৰ। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ নিয়মীয় অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 15 তাৰিখ। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি হ'ল 196 সংখ্যক দিন। বছৰটো শেষ হ'বলৈ আৰু মাথো 169 দিন বাকী। এই অনুষ্ঠানত আগবঢ়াই অহা হয় গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ পৰিচয়। 1815 চনৰ আজিৰ এই দিনটোতেই ৱাটাৰলুৰ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টে বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফোনৰ ওচৰত আত্মসমৰ্পণ কৰে। 1955 চনৰ আজিৰ এই দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰত ৰত্ন সন্মান ঘোষণা কৰা হয়। মানৱহীন মহাকাশ যান মেৰিনাৰ ফৰে মংগল গ্ৰহৰ 12,000 কিলোমিটাৰ কাষেৰে ভ্ৰমণ কৰিছিল 1965 চনৰ আজিৰ এই দিনটোতেই। 1975 চনৰ আজিৰ এই দিনটোতেই আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল সৈয়েজে বিস্ময়কৰ আৰু অভূতপূৰ্ব সাফল্য লাভ কৰে। মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল 1979 চনৰ আজিৰ এই দিনটোতেই। পৰিৱেশবিদ মহেশচন্দ্ৰ মেহতালৈ ৰমন মেগেছেছে বঁটা ঘোষণা কৰা হয় 1997 চনৰ আজিৰ এই দিনটোতেই। পাকিস্তানৰ ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয় 2001 চনত। 2006 চনৰ এই দিনটোতে বিশ্বৰ ছ'চিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ সংযোগ কৰা হয়। ভাৰতীয় টকাৰ প্ৰতীক ভাৰত চৰকাৰে প্ৰকাশ কৰে 2010 চনৰ আজিৰ এই দিনটোতেই। দাস চিত্ৰগড় আৰু নক্সাকাৰ ৰেইব লেণ্টৰ জন্ম হয় 1606 চনৰ আজিৰ এই দিনটোতেই। মহাৰাজা জয়সিংহই প্ৰথম মোগলৰ সেনাপতি আৰু অম্বৰৰ ৰজা আছিল আৰু তেখেতৰ জন্ম হৈছিলে 1611 চনৰ আজিৰ এই দিনটোতেই। ছাৰ জামছেদজী যিজীৱ হয় তেখেত হ'ল এগৰাকী মহান ভাৰতীয় বণিক, উদ্যোগপতি আৰু সমাজসেৱক। তেখেতৰ জন্ম হৈছিলে 1883 চনৰ আজিৰ এই দিনটোতেই মুম্বাইত। কুমাৰ স্বামী কামৰাজ নাডাৰ জন্ম হয় 1903 চনৰ আজিৰ এই দিনটোতেই। তেখেত আছিল ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি। দুৰ্গাবাই দেশমুখ, তেখেত আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেখেতৰ জন্ম হৈছিল 1909 চনৰ আজিৰ এই দিনটোতেই। 1933 চনৰ আজিৰ এই দিনটোতেই এম টি বাসুদেৱন নায়াৰৰ জন্ম হয়। তেখেত আছিল এগৰাকী ভাৰতীয় সাহিত্যিক। ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ সৰদাৰা সিং, তেখেতৰ জন্ম হৈছিল 1986 চনৰ আজিৰ এই দিনটোতেই। 1919 চনৰ আজিৰ এই দিনটোতেই হেৰমন ইমিল ফিছাৰ, তেখেত আছিল নোবেল বঁটা বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে 1902 চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল আৰু এইগৰাকী বিজ্ঞানীৰ মৃত্যু হৈছিল 1919।

1977 চনৰ আজিৰ এই দিনটোতেই দ্য আছাম ট্ৰিবিউন বাতৰি কাকতৰ গোষ্ঠীৰ জন্মদাতা দৈনিক অসম আৰু সাপ্তাহিক অসমবাণীৰ প্ৰতিষ্ঠাতা এগৰাকী ক্ৰীড়া সংগঠক লগতে এগৰাকী উল্লেখযোগ্য ব্যক্তি তেখেত হ'ল ৰাধা গোবিন্দ বৰুৱা, যিগৰাকী সিংহ পুৰুষ হিচাপে অভিহিত কৰা হয়। তেখেতৰ মৃত্যু হৈছিল 1977 চনৰ আজিৰ এই দিনটোতেই। তেখেত আছিলে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম নিৰ্মাণৰ এজন হোতা। এটা দশক জুৰি তেওঁ অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। গুৱাহাটী ইনডোৰ ষ্টেডিয়াম, অসম সংগীত সন্মিলনী আৰু আছাম ফ্লাইং ক্লাব, অসম হকী এছ'চিয়েশ্যন, অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেখেতে আগভাগ লৈছিল। তেওঁৰ একক প্ৰচেষ্টাতেই গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। অসমীয়াৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বাবেও তেওঁ বহু যত্ন কৰিছিল। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় তেওঁৰ নামতে ৰখা হৈছে। তেওঁ গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, সেয়ে তেখেতক আধুনিক অসমৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও আছাম টি ব্ৰকাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি পদত থাকোঁতেই ৰাধা গোবিন্দ বৰুৱাৰ একক প্ৰচেষ্টাতে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল। 1970 চনৰ 25 ছেপ্টেম্বৰৰ দিনাই অনুষ্ঠিত হোৱা এক চাহ নিলাম কেন্দ্ৰত সৰ্বপ্ৰথম লটটোত ডাকত ক্ৰয় কৰি তেখেতে ব্যৱসায় নতুন ৰূপ দিছিল। তেওঁ নেশ্যনেল ছেভিংছ চেণ্ট্ৰেল এডভাইচৰী বৰ্ডৰ সদস্য আৰু অসমৰ স্মল ছেভিংছ এডভাইচৰী বৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ বহু ঠাই ঘূৰি বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁ সঞ্চয় আঁচনি গঢ়ি ধৰিছিল আৰু এই কষ্টৰ ফলস্বৰূপেই অসমে ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। অসমৰ টুৰিষ্ট এডভাইচৰী বৰ্ডৰ সদস্য হিচাপেও তেওঁ অসমৰ প্ৰতি ভ্ৰমণকাৰী আকৰ্ষণ কৰিবলৈ নানা দিহা পৰামৰ্শ আগবঢ়াইছিল। কাজিৰঙা, মানস আদি অভয়াৰণ্যৰ লগতে তেজপুৰ, শিৱসাগৰ, বৰপেটা, উমিয়াম, চেৰাপুঞ্জী আদি ঠাই ভ্ৰমণ কৰি বিভিন্ন সুচল পৰিকল্পনা কৰিবৰ কাৰণে তেখেতে বিভিন্ন পৰামৰ্শ দিছিল আৰু কংদাত্ৰী টুৰ হৈ নুঠাৰ বাবেও আক্ষেপ কৰিছিল। 1975 চনত গুৱাহাটীৰ প্ৰথমজন মেয়ৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। এয়া আছিল তেওঁৰ শেষ ৰাজহুৱা দায়িত্ব। অৱশ্যে সেই সময়ত তেওঁৰ স্বাস্থ্য পৰি আহিছিল। চিকিৎসকে তেওঁৰ এই কামত অংশ নল'বলৈও সতৰ্কবাণী কৰিছিল। ৰাজহুৱা কামত সততে লাগি থকা ৰাজনীতিৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিছিল। মেয়ৰ হৈ তেওঁ পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়া কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল। মেয়ৰ হোৱাৰ আগতেই তেওঁ গুৱাহাটীৰ মাজমজিয়াৰ পৰা ৰেলপথটো অন্যফালেৰে নিয়াৰ আৰু ষ্টেচনটোৰ ফটাশিলৰ দিশে পতাৰ আঁচনিৰ নক্সাকে মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিক জনাইছিল, কিন্তু সেয়াও সফল হৈ নুঠিল। আজিৰ এই দিনটোতেই মৃত্যুবৰণ কৰিছিল পূৰবী বৰমুদৈ, যিগৰাকী এগৰাকী অসমৰ সুলেখিকা, সাহিত্যিক, ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্য একাডেমি আৰু অসম উপত্যকাৰ বঁটাৰে সন্মানিতও হৈছিল। পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্যৰ চৰ্চাত একানপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰিছিল। প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি বেলিছিল। বৰমুদৈ গল্পই 1967 চনত দৈনিক অসমৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। পূৰ্বী বৰমুদৈ প্ৰথম উপন্যাস গজৰাজ, প্ৰেম আৰু বন্দিত্ব প্ৰকাশ হয়। 1999 চনৰ আৰু তাৰ পাছৰেই পৰা বৰমুদৈৰ ৰচনাৰ পঢ়ুৱৈ দৃষ্টি আকৰ্ষণ কৰে। 2000 চনত তেখেতৰ দ্বিতীয়খন উপন্যাস বাঘজাল, বাঘজাল আৰু মানুহ প্ৰকাশ পায়। ইয়াৰ ভিতৰত ৰূপোৱালী দৈ, সোণোৱালী ঘাট, 185,000 শব্দ আৰু 101 সৰু বৰ চৰিত্ৰৰে এখন বৃহৎ কলেবৰ উপন্যাস। 2005 চনত পূৰ্বী বৰমুদৈৰ আন এখন উপন্যাস শান্তনু কুলনন্দন প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটাও লাভ কৰে। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলী পৰিচয়। এই আকাশবাণী তেজপুৰ খন্তেক পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 8ম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কীয় আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৰহাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়েও আজি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যত হাতী মানুহৰ সংখ্যা দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলযোগে প্ৰকাশ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰে আৰু বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লয়। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: ডিএফএফৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ। নিবেদন কৰিবলৈ লোৱা হৈছে মীনাক্ষী ডেকা ৰচিত আলক্ষ্য জ্যোতিষ্মান।
2: নিবেদন কৰিবলৈ লৈছো এটি বিশেষ অনুষ্ঠান জ্যোতিষ্মান
3: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱাল অসমীয়া সংস্কৃতিৰ ধ্ৰুৱতাৰা। আজি জনাও প্ৰণিপাত জ্যোতিৰ গীতৰ মালাৰে

ৰূপকোঁৱৰ সদায় ৰ'ব প্ৰতিজন অসমীয়াৰ প্ৰাণত, সৃষ্টিৰ নৱপ্ৰেৰণা হৈ পুৱতিৰ বন্দনা গাবলৈ।

ৰূপকোঁৱৰৰ কাপৰ পৰা নিগৰি বৈছে অসমীয়া জীয়ৰী বোৱাৰীৰ প্ৰতিচ্ছবি। অসমীয়া ছোৱালীয়ে যেন সাৰ পাই উঠিছে সঁচা অৰ্থত জগতসভাত নিজৰ পৰিচয় দিবলৈ কৰ্মেৰে।

সপোন স্ৰষ্টাৰো সপোন ভাঙি গৈছিল আৰু ৰক্তাক্ত হিয়াই বিননি তুলিছিল। প্ৰকৃতি যেন স্তব্ধ হৈ ৰৈ গৈছিল। বেদনা, কেৱল বেদনাৰহে সুৰ ভাঙি

সপোন স্ৰষ্টাৰো সপোন ভাঙি গৈছিল আৰু ৰক্তাক্ত হিয়াই বিননি তুলিছিল। প্ৰকৃতি যেন স্তব্ধ হৈ ৰৈ গৈছিল। বেদনা, কেৱল বেদনাৰহে সুৰ ভাঁহি আহিছিল বতাহত।

পুৰণিৰ ভেটিত নতুন সমাজ কৰ্তা জুতিয়ে ডেকা গাভৰুক আগুৱাই আনিলে সংস্কৃতিৰ ভেটি বৰ নামঘৰত বৰখুটা লগাবলৈ।

কলকাতাৰ শিল্পী জ্যোতিৰ মনত যেন বহু কথা, বহু আশা অপূৰ্ণ হৈ ৰৈ গ'ল। গোটেই বিশ্বখনেই আছিল তেওঁৰ চেনেহৰ ঘৰ। পিছে তেওঁৰ বীণৰ মাত নুবুজিলে মানৱে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এন্ধাৰ আঁতৰাই পোহৰৰ চাকিৰে বাট দেখুৱাবলৈ অহা এজন যুগজয়ী যুগনায়ক। তেওঁ পাইছিল বিন্দুত সিন্ধুৰ দৰ্শন, মৃত্যুটো পাইছিল সৃষ্টিৰ সন্ধান।

0: ইমানপুৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীতটি শুনিলে। এই আকাশবাণী তেজপুৰ কিছু সময়ৰ পিছতেই দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই জাগৃতি শৰ্মা। सरकार ने देश में विनिर्माण पारिस्थितिकी को मजबूत करने के लिए 1,27,000 करोड़ रुपए से

হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয় যে এন ডি এ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ওপৰত ৰাজ্যবাসীৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। ইয়াৰ বাবে বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ মাধ্যমেৰে অসমৰ ভোটাৰ ৰাইজে এটা দুটা নহয় 126টা বিধানসভা সমষ্টিৰ ভিতৰত 102টা বিধানসভা সমষ্টি উপহাৰ দিছে। গতিকে ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে চলিত বিত্তীয় বৰ্ষৰ পৰাই অনাগত 5 বছৰে ধুমুহাৰ গতিৰে ৰাজ্যত উন্নয়নমূলক কাম কাজ সম্পন্ন হ'ব। ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো কাৰণতে কোনো শক্তিৰ লগত আপোচ নকৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে বিগত 5 বছৰত ৰাজ্যত ইতিমধ্যে উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে। এইখন চৰকাৰৰ ওপৰত ৰাজ্যৰ অজস্ৰ আশীৰ্বাদ আছে। গতিকে উন্নয়নৰ বিৰোধিতা কৰাসকলৰ ক্ষেত্ৰত এইখন চৰকাৰ বাৰুকৈয়ে কঠোৰ। গতিকে উন্নয়নৰ বিৰোধিতা কৰাসকলৰ লগত আপোচ কৰাৰ প্ৰশ্নই নুঠে। ৰাজ্যৰ বিকাশৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবেও ৰাজ্য চৰকাৰ সাজু বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে প্ৰত্যাহ্বান থাকিবই, কিন্তু এইখন চৰকাৰে কোনো প্ৰত্যাহ্বানকে ভয় নকৰে। অশুভ শক্তিৰ সকলো প্ৰত্যাহ্বান ভাঙি চিঙি চোৰবাৰ কৰি প্ৰত্যাহ্বানৰ মাজতো এইখন চৰকাৰে সংকল্পৰ পৰা কোনো কাৰণতে আঁতৰি নাহে। যিমানে প্ৰত্যাহ্বান নাহক কিয়, নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি অনুসৰি মথাউৰি পকী হবই, ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাবই, কাৰণ অশ্বমেধৰ ঘোঁৰা কেতিয়াও থমকি নৰয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে সদনত দাখিল কৰা বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই বাজেটখনে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত প্ৰতিগৰাকী বিধায়কৰ সহযোগিতাৰ প্ৰয়োজন হ'ব, কাৰণ যিদৰে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আছে, সেইদৰে চলিত বিত্তীয় বৰ্ষৰ পৰাই আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত সকলো বিধায়ক বিধায়িকাক সহযোগিতাৰ আহ্বান জনাই তেওঁ কয় যে কণী মাছ মাংসৰ পৰাৰ আৰম্ভ কৰি দুগ্ধ বিপ্লৱলৈকে সামৰি সকলো খণ্ডৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজি নিৰ্ধাৰণ কৰা হৈছে। সেয়ে প্ৰতিগৰাকী বিধায়কে আত্মনিৰ্ভৰ সমষ্টি গঠনৰ বাবে এতিয়াৰ পৰাই আত্মনিয়োগ কৰিব লাগিব, যাতে অনাগত দিনত ৰাজ্যৰ প্ৰতিটো বিধান সমষ্টি কণী মাছ মাংসৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ শাক পাচলি দুগ্ধ উৎপাদনলৈকে সকলোতে স্বাৱলম্বী হ'ব পাৰে। আত্মনিৰ্ভৰ সমষ্টি গঠন হলে আত্মনিৰ্ভৰ অসম গঢ় লৈ উঠিব। আত্মনিৰ্ভৰ অসমত নাথাকিব চিণ্ডিকেট ৰাজৰ দৰে ঋণাত্মক শব্দ। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বজালীৰ নিত্যানন্দত যদি দুগ্ধ বিপ্লৱৰ সূচনা হ'ব পাৰে, ৰাজ্যৰ অন্য বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। গতিকে অনাগত সময়ত ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান। এই ক্ষেত্ৰত বিধায়কসকলে নিজেই উদ্যোগ গ্ৰহণ কৰক, ইয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ সাহায্য আগবঢ়াব। ৰাজ্যৰ প্ৰতিডৰা কৃষিভূমি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুনৰ কয় যে অসম এখন কৃষি প্ৰধান ৰাজ্য, অথচ অসমৰ কৃষিভূমিত 100% জলসিঞ্চনৰ ব্যৱস্থা নাই। ৰাজ্যৰ কৃষকৰ উৎপাদন যদি বৃদ্ধি কৰিবলগীয়া হয় তেন্তে ৰাজ্যৰ প্ৰতিডৰা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ভূপৃষ্ঠৰ তলেৰে পাইপেৰে পানী বোৱাই আনি ৰাজ্যৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ জৰিয়তে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশৰ জিলাসমূহৰ কৃষকসকলে জলসিঞ্চনৰ সুবিধা লাভ কৰিব। লগতে ৰাজ্যৰ অন্যান্য কৃষি পথাৰসমূহৰ বাবেও প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ বিকাশ দ্ৰুতৰ পৰা দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে সম্পদ সৃষ্টিৰ বাবে ৰাজ্যৰ উদ্যোগীকৰণ ত্বৰান্বিত হ'ব লাগিব। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে অসমত বৰ্তমানে 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে। বিনিয়োগৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব লাগিব। ৰাজ্যখনৰ আন্তঃগাঁথনিৰো উন্নয়ন হ'ব লাগিব। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত যদি 5-তাৰকা হোটেল নিৰ্মাণ হ'ব পাৰে, অসম গৌৰৱ কাজিৰঙা, মানাহ, উমৰাংচু, হাফলং আদিৰ দৰে পৰ্যটক আকৰ্ষণ কৰিব পৰা স্থানসমূহত কিয় নোৱাৰিব। ইয়াৰ বাবে সুস্থ পৰিৱেশৰ সূচনা কৰিব লাগিব। অন্ধ্ৰপ্ৰদেশ চৰকাৰে অমৰাৱতী, হাৰিয়ানাই গুৰগাঁও, দিল্লীয়ে নয়ডা, মহাৰাষ্ট্ৰই নয়ী মুম্বাইত যদি উপগ্ৰহীয় মহানগৰ স্থাপন কৰি নিজৰ নিজৰ ৰাজ্যসমূহৰ বিকাশ সাধন কৰিব পাৰে, তেন্তে অসমেও পাৰিব। আৰু সেইবাবে নতুন অসমত নিৰ্মাণ হ'ব উপগ্ৰহীয় মহানগৰ। নতুন অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে পৰ্যটনস্থলীসমূহত নিৰ্মাণ হ'ব 5-তাৰকাযুক্ত হোটেল। ইয়াৰ জৰিয়তে ৰাজ্যত নিয়োগ সৃষ্টি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী নিযুত মইনা, মুখ্যমন্ত্ৰী নিযুত বাবু, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা, অৰুণোদয়ৰ দৰে অভিলাষী আঁচনিসমূহৰ বাবে অসমত দ্ৰুত হাৰত হ্ৰাস পাইছে দৰিদ্ৰতাৰে যুঁজ দিয়া পৰিয়ালৰ সংখ্যা। এইবাবে অনাগত দিনতো এই আঁচনিসমূহ ৰাজ্যত অটুট থাকিব। জাগীৰোডত ছেমি কণ্ডাক্টৰৰ উদ্যোগ স্থাপন কৰিয়েই নতুন অসমে থমকি ৰব বিচৰা নাই। নতুন নতুন উদ্যোগ স্থাপনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে নতুন অসমে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উদ্যোগ স্থাপন হলেই ৰাজ্যত নিয়োগৰ লগতে সম্পদৰ সৃষ্টি হ'ব। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত চিকিৎসক নিযুক্তি, OTT প্লেটফৰ্ম, ছেটেলাইট TV, দ্বিতীয়টো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি জিলাই জিলাই চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনলৈকে সকলো বিষয়ে স্থান লাভ কৰে মুখ্যমন্ত্ৰীৰ বক্তব্যত। সদনৰ বাজেট বিতৰ্কত অংশ লৈ সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰখাৰ সময়ত বাৰে বাৰে হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত
অজিত কুমার দাসে দিনটোৰ বাবে।

নিলম্বন কৰে। অথচ ইয়াৰ পাছতো বিধায়কগৰাকীয়ে সদন ত্যাগ নকৰা বিধানসভাৰ মাৰ্শালে বিধায়ক অখিল গগৈক সদনৰ পৰা বাহিৰলৈ উলিয়াই নিয়ে। চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৱা 10 জুলাইত দাখিল কৰা বাজেটৰ ওপৰত বিগত 3 দিন ধৰি চলা বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰ মুঠ 35 গৰাকী বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। পাছত এই বিতৰ্কৰ ওপৰত সদনত উত্তৰ প্ৰদান কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুততম বিকশিত ৰাজ্য, কাৰণ অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অনাগত 5 বছৰত বাজেট ব্যয়ৰ পৰিমাণ

0: শৰ্মাই কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুততম বিকশিত ৰাজ্য, কাৰণ অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অনাগত 5 বছৰত বাজেট ব্যয়ৰ পৰিমাণ 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি সদনৰ দৃষ্টিগোচৰ কৰি তেওঁ পুনৰ কয় যে এইখন চৰকাৰৰ কাম কাজক লৈ ৰাজ্যবাসী পূৰ্ণ শতাংশই সন্তুষ্ট, কাৰণ নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। সেইবাবেই 2031 চনৰ ভিতৰত ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ 37% পৰা 50% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ৰাজহ ফাঁকি দিয়া সকলোবোৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে ইতিমধ্যে বিভাগে বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। বাজেট বিতৰ্কৰ জৰিয়তে শাসক বিৰোধী উভয় শিবিৰৰ বিধায়ক বিধায়িকাসকলে প্ৰদান কৰা ইতিবাচক সকলো পৰামৰ্শই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইপিনে ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি অষ্টম দিনাও প্ৰশ্নোত্তৰ ঘণ্টাৰে পুৱা 9:30 বজাৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চলে। সেই অনুসাৰে ৰাজ্যত শীঘ্ৰে 156খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনৰ দৃষ্টিগোচৰ কৰে। বিজেপি বিধায়ক সুৰেণ ফুকনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰাই কয় যে গাঁও পঞ্চায়তৰ পুনৰ গঠনৰ সময়ত ৰাজ্যৰ 102খন গাঁও পঞ্চায়তৰ স্থান সলনি হৈছিল, কিন্তু ৰাজ্যৰ বহুসংখ্যক গাঁও পঞ্চায়তৰ বৰ্তমানেও স্থায়ী কাৰ্যালয় নাই। সেয়ে অনাগত দিনত 78 কোটি টকা ব্যয় সাপেক্ষে 156খন গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব। প্ৰতিখন গাঁও পঞ্চায়তৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ নামত 50 লাখ টকাকৈ বাজেট ধাৰ্য কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আনহাতে গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ 60টা ৱাৰ্ডক সামৰি স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ 350খন উন্নয়ন সমিতিয়ে অংশগ্ৰহণ কৰিছে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 301 নম্বৰ নিয়মৰ অধীনত বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদনত উত্তৰ প্ৰদান কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এই কথা সদৰি কৰে। তেওঁ কয় গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধিৰ এটা দলে ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিছিল। ৰাজস্থানৰ জয়পুৰ পিংক চিটিৰ ৰূপ লাৱণ্যত অভিভূত হৈ গুৱাহাটী পৌৰ নিগমেও গুৱাহাটী মহানগৰীক কপৌ ফুলৰ ৰঙৰ দৰে পাৰ্পল চিটি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰে। সেইমৰ্মে ৱাৰ্ডসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰাই নহয় প্ৰতিটো পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে চৌহদৰ বেৰত বেঙুনীয়া ৰং ব্যৱহাৰৰ বাবে মহানগৰবাসীক আহ্বান জনায়। যি আহ্বানৰ প্ৰতি মহানগৰবাসীয়ে সঁহাৰিও জনাইছে। লগতে মহানগৰীত প্ৰতিটো ৱাৰ্ডতে 1,000 গছৰ পুলি ৰোপণৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ৱাৰ্ডসমূহৰ মাজত আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাত যিদৰে নম্বৰৰ ব্যৱস্থা আছে সেইদৰে 5 লাখ টকা পৰ্যন্ত পুৰস্কাৰ প্ৰদানৰো ব্যৱস্থা থকা বুলি মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে। এয়াই আছিল অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা। যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।
1: ইমান পৰে শ্ৰোতাসকলে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যাৱলী শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে চন্দন পাঠকৰ কণ্ঠৰ আধুনিক গীত।

তেজপুৰৰ ইতিহাস অতি পুৰণি। পৌৰাণিক কাহিনী অনুসৰি বাণ ৰজাৰ ৰাজ্য হিচাপে তেজপুৰৰ বিশেষ উল্লেখ আছে। ইয়াৰ অগ্নিগড়, চিত্ৰলেখা উদ্যান, বামুণী পাহাৰ আদি ঠাইসমূহ ঐতিহাসিক আৰু পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেজপুৰ চাহ বাগিচা, সেউজীয়া পাহাৰ আৰু ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্যৰ বাবে বিখ্যাত। ইয়াত বহুতো শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক প্ৰতিষ্ঠান আছে, যি অঞ্চলটোৰ জ্ঞান আৰু সংস্কৃতিৰ বিকাশত সহায় কৰিছে। অসমীয়া সাহিত্য, সংগীত, নৃত্য আৰু কলাৰ ক্ষেত্ৰতো তেজপুৰৰ অৱদান উল্লেখযোগ্য। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ফণী শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ সৈতে তেজপুৰৰ নাম জড়িত হৈ আছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক ঐতিহ্য আৰু সাংস্কৃতিক সম্পদৰ বাবে তেজপুৰ অসমৰ এক গৌৰৱময় নগৰ হিচাপে পৰিচিত। শ্ৰোতাবৃন্দ, আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত আমি আগবঢ়াই আহিছোঁ তেজপুৰৰ একোটি উল্লেখযোগ্য স্থানৰ বিষয়ে, যিয়ে গৌৰৱান্বিত কৰে তেজপুৰক। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত অনুষ্ঠান, বাঁহবাৰী উষানাট্য সমাজৰ বিষয়ে।

তেজপুৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত বাঁহবাৰী মৌজাৰ ডেকা চুবুৰী অঞ্চলত এই উষানাট্য সমাজ অৱস্থিত। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ পিছতেই এই উষানাট্য সমাজ গঠিত হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সান্নিধ্যৰ লগতে বিভিন্ন ঠাইৰ মানুহৰ ঐকান্তিক প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে পূৰ্ণাংগ ৰূপ পাইছিল আৰু আজিও ইয়াৰ ঐতিহ্য অব্যাহত আছে। উষানাট্য সমাজৰ উত্তৰে ডেকা চুবুৰীৰ এটা অংশত প্ৰাক্তন চাহ বনোৱাৰ বসতি, ইয়াৰ গাতে লগা পুৰণি ঘগৰা চাহ বাগিচা, দক্ষিণে বিহগুৰি, পূবে হলেশ্বৰ বিন্দুকুৰি আৰু পশ্চিমে বাঁহবাৰী মৌজাৰ একাংশ। আঞ্চলিক ভিত্তিত সৰ্বধৰ্মীয় সৰ্বগোষ্ঠীৰ সংমিশ্ৰণৰে বিন্দুকুৰি, বান্দৰমাৰী, ডিপুটা, ঘগৰা ঘাইপথৰ সংগমস্থলত এই সমাজ অৱস্থিত। বাঁহবাৰী মৌজাৰ মৌজাদাৰ স্বৰ্গীয় হাৰাণ চন্দ্ৰ চৌধুৰীদেৱে তেখেতৰ নিজা বাসভৱনত নিজাববীয়াকৈ প্ৰায় 1916-17 চনত দুৰ্গা পূজাভাগ অনুষ্ঠিত কৰিছিল। সেই সময়ত কেৱল তেজপুৰৰ বান ৰংগমঞ্চ, তেজপুৰৰ বাংগালী এমেচাৰ পাৰ্টি আৰু ৰঙাপাৰাৰ ইউনিয়ন থিয়েটাৰ ক্লাবৰ বাহিৰে এই অঞ্চলত ক'তো দুৰ্গা পূজা পতা নাছিল। গাঁওবুঢ়া মীনাৰাম বৰুৱাদেৱৰ উৎসাহ উদ্দীপনাত অনুপ্ৰাণিত হৈ সেই সময়ৰ ডেকা ক্ৰমে ঘটাই শৰ্মা, দণ্ডিৰাম বৰা, বসুৰাম বৰুৱা, ধাতু শৰ্মা, গম্ভীৰ চন্দ্ৰ দাস, মালিৰাম দাস, মদন গাঁওবুঢ়া আদি আলোচনা কৰি বাঁহবাৰীটো এখন পূজা পতাৰ মনস্থ কৰে। সেই উদ্দেশ্যলৈ উদ্যোগী ডেকাসকলে মৌজাদাৰ মহাশয়ৰ বাসভৱনলৈ গৈ তেখেতে নিজা ঘৰত পতা দুৰ্গা পূজাভাগ ইয়াৰে কোনো এক মধ্যস্থলত সাৰ্বজনীনভাৱে পাতিব পাৰি নেকি এই বিষয়ে আলোচনা কৰে। আলোচনাৰ অন্তত মৌজাদাৰ ডাঙৰীয়াই পূজাভাগ তেখেতৰ ঘৰৰ প্ৰাণী, কোনো এক মধ্য ঠাইত পতাত আপত্তি নাই বুলি মত প্ৰকাশ কৰে। এই প্ৰস্তাৱত আনন্দিত হৈ ৰাইজে ইয়াত

তেনে মধ্যস্থল বিচৰাৰ অন্তত দেশক্ৰমী দানবীৰ মহাদেৱ শৰ্মাৰ কাষ চাপে। এই কথাত সুখী হৈ তেওঁ পূজাগৃহৰ বাবে বৰ্তমান যি ঠাইত উষানাট্য মন্দিৰ আৰু পূজাগৃহ আছে সেই ঠাইতে পূজা পাতিবলৈ অনুমতি দিয়ে, লগতে ইয়াৰ চৌহদত থকা মাটিখিনিও সমাজক দান দিয়ে। এই কথাটোত ৰাইজ দুগুণ উৎসাহিত হৈছিল আৰু লগে লগেই সেই ঠাইতেই অস্থায়ী পূজাঘৰ নিৰ্মাণ কৰি 1919 চনতে মৌজাদাৰ হাৰণ চন্দ্ৰ চৌধুৰীদেৱৰ ঘৰৰ পৰা পূজাভাগ আনি বৰ্তমান পূজাস্থলতে স্থাপন কৰিছিল। তেনেকৈ কিছুদিন পূজাভাগৰ লগতে মনোৰঞ্জনৰ বাবে ভাওনাও পাতিছিল। সেই সময়ছোৱাত তেজপুৰ নগৰত বান ৰংগমঞ্চৰ বাহিৰে এই অঞ্চলত এনেধৰণৰ অনুষ্ঠান নোহোৱা হেতুকে ইয়াৰ কৰ্মকৰ্তাসকলে বানৰ জীয়ৰী উষাৰ নামেৰেই 1919 চনতেই এই অনুষ্ঠানটোৰ নাম উষানাট্য সমাজ ৰূপে নামাকৰণ কৰিছিল।

0: এই উশা নাট্য সমাজৰ বিষয়ে কিছু কথা আমাক জনাইছে উশা নাট্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়াই।
1: আমাৰ বাঁহবাৰীত অৱস্থিত উশা নাট্য সমাজ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো প্ৰায় প্ৰথমতে উশা নাট্য সমাজ বুলি নাছিলেই, 1916-17 চনতেই অনুষ্ঠানটো আৰম্ভ হৈছিলে। ইয়াৰে স্থানীয় যি ইতিমধ্যেই তেখেতসকল স্বৰ্গীয় হৈছে সেইসকলৰ প্ৰচেষ্টাতে আৰম্ভ হৈছিলে অনুষ্ঠানটো। এনেধৰণে এই অনুষ্ঠানটোৰ জৰিয়তেই ইয়াত দুৰ্গা পূজা হৈছিলে প্ৰথম 1917 চনত। সেইখন দুৰ্গা পূজা আমাৰ ইয়াত নাছিলে, ইয়াৰে এগৰাকী মৌজাদাৰ প্ৰয়াত হাৰণ চৌধুৰী তেখেতে ঘৰুৱাকৈ কৰিছিলে। ৰাইজৰ অনুৰোধত তেখেতে সেই পূজাভাগ আনি পেলাই উশা নাট্য সমাজৰ আমাৰ ইয়াত বাঁহবাৰীলৈ দি দিলে। আৰু তাৰপৰাই 17 চনৰ পৰাই ক্ৰমান্বয়ে প্ৰতি বছৰেই ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হৈছিল আহিছিলে আৰু আহি আহি বৰ্তমান পৰ্যায়লৈকে চলি আছে দুৰ্গা পূজা প্ৰতি বছৰে। আৰু আমাৰ উশা নাট্য সমাজৰ জৰিয়তে এই অঞ্চলটোত বিভিন্ন সামাজিক কামো হৈছিলে। ইয়াৰ অৰ্কেষ্ট্ৰা পাৰ্টি আছিলে, তেতিয়া একমাত্ৰ বাণ থিয়েটাৰৰ পিছতেই আমাৰ উশা নাট্য সমাজ আছিলে, উশা ৰংগমঞ্চ। 1919 চনত ইয়াক মই সঠিকভাৱে বৰ্তমানৰ যিটো নাম উশা নাট্য সমাজ সেইটো 1919 চনতহে পাইছিলে। আৰু 1919 চনৰ পৰা তেনেধৰণে উশা নাট্য সমাজৰ সৌজন্যতে বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজা, ৰাস গোটেইবিলাক অনুষ্ঠিত হৈ আছিলে। ইয়াৰ আগতেও বহুতবাৰ পুৰুষৰ দ্বাৰা অভিনীত ৰাস হৈছিলে। তেনেধৰণে ৰাস কৰি কৰি ইয়াৰ মহিলাসকলৰ লগ লাগি মহিলা যি সমিতি গঠন কৰিছিলে তাত আমি নাম ল'ব লাগিব, বিমলা স্বৰ্গীয় বিমলা শইকীয়া, তেখেতৰ প্ৰচেষ্টাতে 1975 চনত অবিভক্ত দৰং জিলাৰ ভিতৰতে প্ৰথম মহিলা ৰাস অনুষ্ঠিত হৈছিলে আমাৰ ইয়াত 1975 চন। আৰু তেতিয়াৰ পৰাই প্ৰায় 6-7 বছৰ আমাৰ কণ্টিনিউ মহিলাসকলৰ দ্বাৰাই ৰাস উদযাপন হৈ আহিছিলে। আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে, অকল বাঁহবাৰী বুলিয়ে নহয়, একেবাৰে তেজপুৰ, ডিপুটা, বিহগুৰি, মিলনপুৰ, তেলেৰিয়া, ডেকাৰগাঁও, এই গোটেই অঞ্চল, বাগান, ৰাঙাপাৰা, এই গোটেই অঞ্চলটো সামৰি সেই ৰাইজৰ সহযোগত বা মহিলাসকলৰ সহযোগতে আমাৰ ইয়াত এই ৰাস উদযাপন হৈছিল। আৰু ৰাস উদযাপনৰ লগে লগে আমাৰ বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজাতো বিভিন্ন অনুষ্ঠান থিয়েটাৰ অনুষ্ঠিত হৈছিল। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বহুকেইগৰাকী ব্যক্তি আছিলে, সেইসকলৰ সহযোগতে হৈ আছিল আৰু বৰ্তমানলৈকে এই চলি আছে। আৰু এই আমাৰ অসমীয়া যিসমূহ ঘৰ আছে এই ঘৰসমূহো তেনেধৰণে ৰাইজৰ প্ৰথম অৱস্থাত ৰাইজৰ দান বৰঙণি কৰা হৈছিলে। তাৰপিছত আমাৰ যিটো প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহটো দুৰুম চাহ বাগিচাৰ মালিক ভগৱত প্ৰসাদ, তেখেতে আমাক 30 ফুট আৰু 32 ফুটৰ এটা ঘৰ আমাক দিছিলে। তাৰপিছতেই ৰাইজৰ প্ৰচেষ্টাৰেই এটা ষ্টেজ নিৰ্মাণ কৰা হৈছিল। বৰ্তমানলৈকে তেনেধৰণে চলি আছে। শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰাও বহুত অনুদান আহিছে। ইতিমধ্যে আমি সেই পুৰণা যি ঘৰসমূহ আছিল সেইসমূহ আমি নতুনকৈ বনাইছোঁ, আমি চৌঘৰ বনাইছোঁ, আমি ষ্টেজটো নতুনকৈ কৰিছোঁ। এনেধৰণৰ কৰি এতিয়ালৈকে আমি যি পূজা পাৰ্বণ আমাৰ আছে সেই পূজা পাৰ্বণসমূহ আমি চলাই আছোঁ। আমাৰ পূজাঘৰো আছে, সেই সময়তে যি পূজাঘৰ আছিলে সেই পূজাঘৰো এতিয়া নতুনকৈ নিৰ্মাণ কৰি আমি সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। আৰু আমাৰ লাইব্ৰেৰীও আছে, লগতে উশা লাইব্ৰেৰী বুলি আছে, উশাৰ নামেৰেই লাইব্ৰেৰীও আমাৰ চলি আছে। এনেধৰণে বৰ্তমানলৈকে আমাৰ এইকেইটা বিশেষকৈ দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা এইখিনি আমাৰ প্ৰতি বছৰেই ৰাইজৰ সহযোগত অনুষ্ঠিত হৈয়ে আছে। লগতে বিহুখন যি আমাৰ ৰঙালী বিহু হয়, ৰঙালী বিহুখনো আমি প্ৰতি বছৰেই উদযাপন কৰি আহিছোঁ বিভিন্ন কাৰ্যসূচীৰে। তেনেধৰণে বৰ্তমানলৈকে আমাৰ অনুষ্ঠানটো চলি আছে।
0: সেয়া আছিল

উষানাট্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়া। কিছুদিন এনেদৰে অতিবাহিত হোৱাৰ অন্তত 1924 চনত পুনৰ এচাম যুৱক উদ্যোগী কৰ্মী লগ লাগি প্ৰথম নাট্যাভিনয় অস্থায়ী মঞ্চতে পাতনি মেলিছিল। অভিনয়ৰ বাবে সেই সময়ৰ ৰঙাপাৰা ইউনিয়ন ক্লাবৰ সম্পাদক বুধৰাম শইকীয়া প্ৰমুখ্যে উক্ত ক্লাবৰে সদস্য মহেন্দ্ৰ শইকীয়া আৰু লক্ষীৰাম বৰাই ক্লাবৰ অব্যৱহৃত চীন আদি সামগ্ৰী দান দি সমাজক উৎসাহিত কৰিছিল। সেই সময়ছোৱাতে 1925 চনত দুৰ্গা পূজা পাতি নিশালৈ চন্দ্ৰকান্ত সিংহ নাটকৰ পাতনি মেলিছিল। তেতিয়াৰ দিনত কোনো মহিলা বা অবিবাহিতা কুমাৰীয়ে নাটক কিংবা নাচ গানত অংশ লোৱা নাছিল। সেই নাৰী চৰিত্ৰ কিংবা নৃত্য আদিত ল'ৰা বা পুৰুষেই নাৰী চৰিত্ৰ ৰূপায়ণ কৰিব লগা হৈছিল। প্ৰথম চামৰ ভিতৰত স্বৰ্গীয় প্ৰিয়েন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৃত্য গীত আদি পৰিচালিত হৈছিল। শইকীয়াদেৱ যদিও শাৰীৰিকভাৱে অক্ষম আছিল, তথাপিও সংগীত, নৃত্য, বাদ্যযন্ত্ৰৰ লগতে নাট্যাভিনয়ৰ সকলো দিশতে তেওঁ পাকৈত আছিল। সেইবাবে হয়তো শইকীয়াদেৱৰ নাম উষানাট্য সমাজত সদায়ে স্মৰণীয় হৈ ৰ'ব। অভিনয় বলীয়া তেজপুৰ নিবাসী তৰুণ বৰাদেৱে কঠোৰ পৰিশ্ৰমেৰে পুনৰ অভিনেতাসকলক সংগঠন কৰি দৈনিক আখৰাৰে অভিনয় মঞ্চস্থ কৰিছিল। এই সুন্দৰ অভিনয় ঐক্যতান লগতে নৃত্য গীতত ভোল গৈ এই অঞ্চললৈ নানা ঠাইৰ পৰা পূজাৰ কেইদিন অভিনয় চাবলৈ অগণন লোকৰ সমাৱেশ ঘটিছিল। সৌভাগ্যক্ৰমে বাদ্যযন্ত্ৰত অংশ ল'বলৈ কমল দাস, সোণৰাম দাস, মতিৰাম দাস, লংকেশ্বৰ চৌধুৰী আৰু দেৱেন চন্দ্ৰ নাৰ্জাৰীদেৱেও আহি সোণতে সুৱগা চৰাইছিল। লগতে সিদ্ধেশ্বৰ চমুৱা, গোপীৰাম দাস আৰু পাছলৈ সোমেশ্বৰ শৰ্মাই নাটকৰ মধ্য জিৰণিৰ সময়ছোৱাত কৌতুক অভিনয়েৰে দৰ্শকসকলক আমোদ প্ৰদান কৰিছিল। যিহেতু সমাজৰ মঞ্চ অস্থায়ী, সেয়ে সেই মঞ্চ দুবছৰমানৰ ভিতৰতে সম্পূৰ্ণৰূপে জহি খহি গ'ল। উক্ত সময়ত অভিনয় আদি মঞ্চস্থ কৰিব পৰা হোৱা নাছিল। তথাপিও অন্য এক মঞ্চ তৈয়াৰ কৰিবৰ বাবে, অৰ্থ উপাৰ্জনৰ বাবে তেওঁলোকে মন মেলিলে। সেই কেইবছৰ মাত্ৰ ইয়াত পূজাভাগহে পতা হৈছিল। অৰ্থ উপাৰ্জনৰ উদ্দেশ্য লৈ সকলোৱে ৰাঙাপাৰাৰ মঞ্চত প্ৰিয়েন্দ্ৰনাথ শইকীয়া আৰু জিতেন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৰ্তকী আৰু লগতে গীত মাত আদি পৰিৱেশন কৰিবলৈ খেমেশ্বৰ সুত, সোমেশ্বৰ শৰ্মা, মোলান চন্দ্ৰ দাস, জগত শইকীয়া, ভদ্ৰেশ্বৰ দাস, ভোলা শইকীয়া আদিক গীত নৃত্য পৰিৱেশন কৰাবলৈ নিছিল। ইয়াৰ পিছৰ পৰাই এই নৃত্য গীতৰ দলে বাঁহবাৰী, ডিপুটা, বান ৰংগমঞ্চ আদিতো অংশগ্ৰহণ কৰিছিল। সমাজৰ ৰংগমঞ্চ অস্থায়ী হোৱা হেতুকে 3-4 বাৰ ৰাইজে অশেষ কষ্ট কৰি এবাৰ নূৰবাৰী বাগিচাৰ পৰা খেৰ, ধূলাপাদং বাগিচাৰ পৰা কাঠ ফলাই অস্থায়ী মঞ্চ পুনৰ নিৰ্মাণ কৰিছিল। এই মঞ্চৰ আৱশ্যকীয় কাঠ কষ্ট স্বীকাৰ কৰি প্ৰবোধ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াই ফলাই আনি সমাজৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাই দিছিল। এই অস্থায়ী মঞ্চত অকল নাট্য অভিনয় কৰিয়েই ক্ষান্ত নাছিল। সকলো ৰাইজ গোট খাই, বিশেষকৈ পুৰুষসকলে 1946 চনত ৰাসোৎসৱ পালন কৰিছিল। স্থায়ী পূজাঘৰ নোহোৱাৰ বাবে 1947 চনতে হীৰেণ শইকীয়াদেৱে তেখেতৰ নিজা খৰচত বৰ্তমানে অৱস্থিত পূজাঘৰ নিৰ্মাণ কৰি দিছিল। সেই সময়ত পুনৰ চীন পৰ্দাৰ বিশেষ অভাৱ হোৱাত কেইজনমান দাতাৰ পৰা কেইখনমান চীন দান পোৱা গৈছিল। তেওঁলোক আছিল হীৰেণ শইকীয়া, ভদ্ৰ সিং বৰুৱা, নেপাল চন্দ্ৰ দাস, কমিনাথ শৰ্মা, জগদীশ চৌধুৰী আৰু বিমলা শইকীয়া। সেই সময়ৰ উষানাট্য সমাজৰ অভিনয় ইমানেই উচ্চমানৰ হৈছিল যে গাঁও অঞ্চলতেই টিকট কিনি দৰ্শকে অভিনয় দৰ্শন কৰি আমোদ লাভ কৰিছিল। এই উষানাট্য সমাজেই তেজপুৰৰ বান ৰংগমঞ্চত অভিনয় কৰি নগাঁৱৰ বানপীড়িত লোকলৈ আৰ্থিক সাহাৰ্য, বংগৰ দুৰ্ভিক্ষ আৰু লগতে বিশ্বযুদ্ধ আদিতো কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছিল। তেজপুৰৰ বান ৰংগমঞ্চৰ আৰ্হিৰে মঞ্চৰ সমুখভাগত ঐক্যতান বাদনৰ ব্যৱস্থা কৰি এই অঞ্চলৰ ভিতৰতে উষানাট্য সমাজে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ঐক্যতান বাদনত অংশগ্ৰহণ কৰাসকল আছিল জিতেন শইকীয়া, প্ৰিয়েন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ শইকীয়া, খেমেশ্বৰ সুত, প্ৰেমা দাস, মতিৰাম দাস, কমল দাস, দেৱেন নাৰ্জাৰী, তৰুণ কলিতা, হৰেণ মহন্ত, গিৰিধৰ ভূঞা, যতীন শইকীয়া, সোমেশ্বৰ শৰ্মা, ডিম্বেশ্বৰ শইকীয়া, বিনোদ মুখাৰ্জী, অজিত সিংহ, ঘনশ্যাম দাস, মহেশ শইকীয়া, বাসন্তী শইকীয়া, ভোলা শইকীয়া আদিৰ নামেই উল্লেখনীয়। এই ঐক্যতান বাদন শ্ৰৱণ কৰি দৰ্শক আনন্দত আপ্লুত হৈ পৰিছিল।

অসমৰ বিখ্যাত সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যদেৱেও 1948 চনতে এই মঞ্চতেই তেখেতৰ শিল্পী জীৱনৰ বহুল প্ৰসাৰ লাভ কৰিবলৈ সুযোগ পাইছিল। তেওঁ এই উপনাট্য সমাজৰ মঞ্চতেই অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ইয়াতেই সৃষ্টি কৰিছিল তেওঁৰ বহুকেইটা কালজয়ী গীত।

1957 চনৰ পৰা সমাজৰ মঞ্চ শূন্য হৈ পৰিছিল। পুঁজিৰ অভাৱত সমাজৰ স্থায়ী ঘৰ নিৰ্মাণ কিদৰে কৰিব পাৰি সেই লৈ সমাজৰ সভ্যসকল বিমূৰত পৰিছিল। শেষত ৰাইজৰ পৰা ধান সংগ্ৰহ কৰিবলৈ মনস্থ কৰি ৰাইজৰ পৰা ধান সংগ্ৰহত লাগি গ'ল আৰু 1960 চনৰ ভিতৰতে ধান সংগ্ৰহ কৰি মূলধন ৰূপে হাতত লৈছিল। সেই সময়ছোৱাৰ ভিতৰতে বাঁহবাৰীৰ পৰা বান্দৰমাৰীলৈকে এই পথছোৱা বাঁহবাৰী শ্ৰমিক বাহিনীৰ দ্বাৰা আলি বন্ধোৱা কাম পৰেশ চৌধুৰীদেৱৰ তত্বাৱধানত কৰি মূলধন গোটাবলৈ সক্ষম হৈছিল। আৰু এই মূলধন লৈয়ে অসমৰ প্ৰাক্তন মন্ত্ৰী মাননীয় বিশ্বদেৱ শৰ্মা ডাঙৰীয়াদেৱৰ দ্বাৰা 1961 চনৰ 11 জানুৱাৰী তাৰিখে সমাজৰ স্থায়ী মঞ্চৰ আধাৰশিলা স্থাপন কৰা হৈছিল। কেৱল এই মূলধনৰে কাম সম্পূৰ্ণ নহ'ব পাৰে বুলি পুনৰ পুঁজি সংগ্ৰহৰ বাবে উপেন শইকীয়াৰ প্ৰেৰণাত ক্ৰমে সিদ্ধেশ্বৰ চমুৱা, মংগল চন্দ্ৰ মহন্ত, আঘুনু ৰাজোৱাৰ, পৰেশ চন্দ্ৰ চৌধুৰী, যতীন বৰা, ৰত্নেশ্বৰ বৰা, ভদ্ৰেশ্বৰ দাস, শশীকান্ত নেওগ, ভোলা শইকীয়া, যোগেন্দ্ৰনাথ শইকীয়া আৰু হৰিপ্ৰসাদ নেওগকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে এই অঞ্চলৰ প্ৰায়বোৰ চাহ বাগিচা, ওৰাং, ঢেকীয়াজুলি, বৰচলা, শিলিখাবাৰী, গৰুডোবা, বৰগাঁও, ঠেলামৰা, চপাই, শিঙৰি, নবিল, পিঠাখোৱা

0: উষা নাট্য সমাজৰ মহিলা ৰাসৰ বিষয়ে কিছু কথা জনাইছে উষা নাট্য সমাজৰ বৰ্তমানৰ উপসভাপতি প্ৰিয়কান্ত নেওগে।
1: আমাৰ বাঁহবাৰী মৌজাৰ অঞ্চলটো সকলোৱে জনাজাত, গতিকে অতীতত প্ৰায় 1976 চনমানতেই আমাৰ মহিলাসকলে একগোট হৈ বিমলা শইকীয়াৰ নেতৃত্বত বুলিব লাগিব, তেওঁ আগবাঢ়ি আহিছিলে। মহিলা ৰাস আমাৰ ইয়াত জনাত নাছিলেই, গতিকে তেওঁ আহি বহুত উৎসাহেৰে মহিলাসকলক ঘৰে ঘৰে আহি মহিলা ৰাস পাতিবৰ কাৰণে বহুতখিনি প্ৰচেষ্টা চলাইছিলে আৰু সেই প্ৰচেষ্টা সফল হ'ল। তাৰপিছত আমাৰ মহিলা ৰাস ইয়াতে হ'ল আৰু বহুতো জনগণৰ সমাৱেশ দেখা গ'ল, বহুতে বহুতে প্ৰশংসাও কৰিলে আৰু তাত আমাৰ বৃদ্ধ মহিলাসকলেও নৃত্য প্ৰদৰ্শন কৰিছিলে। তাত পুৰুষৰ সমাগম নাছিলে, মাত্ৰ দৰ্শক হিচাপে আছিলে, উদ্যোক্তা হিচাপে আছিলে, সহায় সাৰথি কৰিছিলে। ৰভা পুৰি বিয়াত সূত্ৰধাৰীও মহিলাই আছিলে, কৃষ্ণ ৰাধা সেই মহিলাই আছিলে আৰু সৰু

0: সেই মহিলাই আছিলে, কুপিসকলেও সেই মহিলাই আছিলে। আৰু তাত সহযোগ কৰিছিলে বিহনী মৌজাৰ গংগা বৰুৱা নামে এগৰাকীয়ে, তেওঁ আগস্থান লৈছিলে, নাম লৈছিলে। তাত আমাৰ পুৰুষসকলে অলপ সহায় সহযোগ কৰিছিলে আৰু এই অখৰা কৰোঁতে। এনেই বাকী খোলতাল বজোৱা বায়ন গায়নো আমাৰ ইয়াৰে চাই নাছিলে। বহুত ধৰণৰ আহিছিলে বাহিৰা, আহি পেলাই তেওঁলোকক উৎসাহিত কৰিছিলে আৰু নাচ বাগ আদি কৰাইছিলে। বৰ সুন্দৰভাৱে আমাৰ ৰাসখন হৈ উঠিছিলে আৰু বহুত দৰ্শকৰ সমাগম দেখা গৈছিলে। অঞ্চলটো এটা আনন্দ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু নৱপ্ৰজন্মসকলেও বহুত ভাল পাইছিলে, তেওঁলোকে আনন্দ পাইছিলে, কাৰণ আগতে তেনেধৰণৰ ৰাস আমাৰ বাঁহবাৰীত হোৱা নাছিলে। অন্য থিয়েটাৰ চিয়েটাৰ হৈছিলে ষ্টেজত, কিন্তু ৰাস হিচাপে হোৱা নাছিলে, ভাওনাও তেনেধৰণে হোৱা নাছিলে। এইটোৱেই প্ৰথম আছিলে তেতিয়াৰ, আৰু এই দৰং জিলাৰ ভিতৰতেই এইটো প্ৰথম বুলি ক'বলৈও বৰ ভুল কোৱা নহ'ব। আৰু বাঁহবাৰী নামটো তেওঁলোকে উজ্জ্বল কৰি উঠিছিলে। তেতিয়াৰ পৰাই মানুহৰ মুখে মুখে কোৱা হয় যে প্ৰথমতে আমাৰ বাঁহবাৰী মৌজাতে শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম মহিলা ৰাসৰ আৰম্ভণি হৈছিলে। আৰু তাৰপিছত বৃদ্ধসকল প্ৰায় নাইকিয়া হৈ গ'ল আৰু বাকী সকলো নানা ৰকমৰ ব্যস্ততাৰ মাজত আবদ্ধ হৈ থকাৰ কাৰণে প্ৰায় এইটো নাইকিয়া হৈ গৈছে। তথাপিতো মাজে সময়ে ৰাস আমাৰ অঞ্চলত এই অঞ্চলত হয়, গতিকে সুনাম কঢ়িয়াই আনিছিলে তেওঁলোকে। গতিকে মহিলাসকলৰ ৰাসৰ বিশেষকৈ বিমলা শইকীয়া দেৱীৰ স্মৃতিটো এতিয়াও মনত আছে আৰু বাকীসকলৰ কথা এতিয়াও বহুদিন হৈ গ'ল যদিও এতিয়াও আমাৰ মনত সেইটো পুঞ্জীভূত হৈ আছে। গতিকে এতিয়াও আমাৰ মেমৰিটো পুঞ্জীভূত হৈ আছে, মনলৈ আহি থাকে। গতিকে এইটোৱেই বাঁহবাৰী অঞ্চলৰ এটা গৌৰৱৰ প্ৰতীক বুলি ক'ব পাৰি।
1: সেয়া আছিল বাঁহবাৰী উখানাট্য সমাজৰ উপসভাপতি প্ৰিয়কান্ত নেওগ। কৌতিকলীয়া এই উখানাট্য সমাজ আজিও একেদৰেই একে স্থানতেই অক্ষত অৱস্থাত আছে। প্ৰজন্মৰ পিছত প্ৰজন্মৰ হাতত পৰিও ম্লান হোৱা নাই ইয়াৰ ঐতিহ্য স্মৃতি। পূৰ্বৰ পৰম্পৰা অনুসৰি আজিও ইয়াত অনুষ্ঠিত হৈ আছে দুৰ্গা পূজা, কালী পূজাৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান। কালী পূজাৰ নিশা প্ৰতি বছৰেই ইয়াত মঞ্চস্থ হয় একোখনি নাটক। আজিও সেই পৰম্পৰা অটুট আছে। ঐতিহ্যমণ্ডিত অনুষ্ঠানবোৰে মানুহৰ শ্ৰমৰ মৰ্যাদাক সঠিক মূল্যায়ন কৰে আৰু সেই স্মৃতি বুকুত বান্ধি অজৰ অমৰ হৈ জীয়াই থাকে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত। যেনেদৰে কেইবাপুৰুষ বাগৰি আজিৰ প্ৰজন্মৰ হাতত উখানাট্য সমাজ জীয়াই আছে, হয়তো জীয়াই থাকিব অনাদি অনন্তকাললৈ।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত আজি শ্ৰোতাসকলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী উষানাট্য সমাজৰ বিষয়ে শুনিলে। শীৰ্ষ গীতটিৰ কথা আৰু সুৰ আছিল প্ৰাঞ্জল শইকীয়াৰ, কণ্ঠশিল্পী আছিল পংকজ বৰদলৈ, দুৰ্গাময়ী বৰা, প্ৰাঞ্জল শইকীয়া আৰু অন্বেষা কাঞ্চন বৰা। অন্য গীতৰ শিল্পী আছিল ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰ। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। আগবঢ়াবলৈ লোৱা হৈছে বাৰে ৰহণীয়া অনুষ্ঠানটি। এই অনুষ্ঠানৰ পুনতে শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এই গীতটি।

শ্ৰোতাসকলে বাৰেৰহণীয়া অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

বাৰেৰহণীয়া অনুষ্ঠানৰ এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীৰ লোকসংগীত। শিল্পীসকল হ'ল দীনকান্ত তাঁতী, কুলেশ্বৰী কৰ্মকাৰ, পূৰ্ণেশ্বৰী কৰ্মকাৰ, মণি গোৱালা, নিতুমণি কৰ, মহিমা গড়, প্ৰতিমা তাঁতী, কুন্তিৰাণী তাঁতী, প্ৰতিভা তাঁতী, সুনীতা কেৰকেটা।

ইমানপুৰৰ শ্ৰোতাসকলে বাৰেৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:24। ইয়াৰ লগে লগে অন্ত পৰিলে আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:23। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰান্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত। পৰিবহণত নয়ন তৈমাৰী। প্ৰচাৰণ সহযোগী জিনিয়াৰ শৰ্মাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰাই মংগল কামনা কৰি আজিৰ অধিৱেশন ইমানতে সামৰিছোঁ।